মানুহশিল্পীহে, আৰু তাৰ সৌন্দৰ্য সৃষ্টি কৰা মতে তাৰ দুষ্কৃতি বিনাশটো একেলগে থাকিব লাগিব, আৰু সেইটোহে মানুহৰ পূৰ্ণ ৰূপ, আৰু পৰিচ্ছন্ন জীৱনেইহে মানুহৰ পূৰ্ণ জীৱন। ইয়াকেই দাপৰত উপলব্ধি হ'ল। সেইবাৰ সংস্কৃতিৰ যি মূৰ্তি সাজিলে, তাক সাজিলে সুন্দৰ ললিত বলিত অংগৰ ত্ৰিভংগ বংকী বংশীবাদক, বৃন্দাবনৰ সুকুমাৰ কলা বিশাৰদ কৃষ্ণৰ মোহনমালাকাৰত, আৰু এই চিৰসুন্দৰ শিল্পীৰ মুখৰ বাঁহীৰ লগতে নাচৰ ভংগীৰ দেহাতেই দিলে কুবলয় হাতীকো উফৰাব পৰা বল, আৰু অজস্ৰ সুৰক পঠিব পৰা বল। সংস্কৃতিয়ে প্ৰথমে সুকুমাৰ কলাৰ যোগেদি জগত মুগ্ধ কৰি জনতাৰ মৰমেৰে পৰিপুষ্ট হৈ জীৱনৰ মহাসংঘাতক তাৰ প্ৰতিষ্ঠাৰ বাবে মানৱ জীৱনৰ চৰম সাংস্কৃতিক আদৰ্শকেই মানি লৈও বাস্তৱতাৰ বাবে দুষ্কৃতি বিনাশত নিয়োজিত হয়। তেতিয়া দুষ্কৃতিৰ সমূলঞ্চে নাশ কৰি সংস্কৃতিয়ে জয় জয়কাৰ ঘোষণা কৰে। দুষ্কৃতিৰ সৈতে মহাসংঘাতৰ মাজতো মানুহৰ মহামহত্বৰ জীৱন আদৰ্শ, আৰু সেই আদৰ্শ কেনেকৈ পাব পাৰি সংস্কৃতিয়ে তাকো কৈ দিয়ে। মানুহ যে শিল্পীহে, শিল্পী হৈ সি জীৱনক অপৰিচ্ছিন্নৰূপে চাব লাগিব, ধৰিব লাগিব, আৰু শিল্পীৰূপেই তাৰ জীৱন আদৰ্শক পূৰ্ণ কৰি তুলিব লাগিব। অশোকৰ জীৱন দেখি বুজিছোঁ যে ভাৰততে এই মানৱ অন্তৰৰ শিল্পীটোৰে পুনৰূপ ল'বলৈ প্ৰচণ্ড এটা চেষ্টা চলিছিল। সেই শিল্পীটোৱে কি ভুল কৰি দুষ্কৃতিৰ সৈতে পৰাজিত হ'ল বাৰু? কৃষ্ণৰ জীৱনতে তাৰ আমি উত্তৰ বিচাৰি পাওঁ। কৃষ্ণ কিয় ব্যাধৰ শৰত মৰে, যদুবংশ কিয় ধ্বংস হয়, ইয়াৰ অৰ্থ উলিয়াই তাৰ প্ৰতিকাৰ কৰিব পাৰিলেহে সংস্কৃতি

0: স্থায়ী হব। মহাত্মাই কিন্তু কয়, সাংস্কৃতিক অস্ত্ৰৰে ৰক্ষা কৰাৰ উপায় উলিয়াব পাৰিলেই সমস্যাৰ সমাধান হ'ব। দুষ্কৃতিক ধ্বংস কৰিবলৈ যাওঁতে সংস্কৃতিয়ে যদি দুষ্কৃতিৰ উপায়বোৰ যেনে হিংসা, কূটনীতি, চল চাতুৰি এইবোৰ ব্যৱহাৰ কৰে, তেন্তে সংস্কৃতিও সেই ব্যাধিৰে কবলত পৰি নিজে নষ্ট হয়। কৃষ্ণৰ জীৱনেও তাকেই কয়।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ জ্যোতিপ্ৰকাশ, পুনৰ কৈছোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে পণ্ডিত কুশল দাসৰ চিতাৰবাদন ৰাগ অহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে পণ্ডিত কুশল দাসৰ চিতাৰত ৰাগ অহিৰ ভৈৰৱ শুনিলে। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

পুৱা 9:20 প্ৰভাতী তৰংগ। আজিৰ বিষয় ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ। আগবঢ়াব সীমান্ত বৰ্মাই। নিশা 9:30 সাহিত্য চৰা অনুষ্ঠানত ফুল গোস্বামীৰ গল্প আৰু পলাক্ষী দল বৰুৱাৰ কবিতা, প্ৰযোজনা প্ৰভাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 আইদেউৰ বুলনি অনুষ্ঠানত মঠঘৰীয়া গীতানগৰৰ আবিৰ সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান, লগতে এখনি আলেখ্য জ্যোতিৰ জেউতি। সন্ধিয়া 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ ইংৰাজী পাঠ লেটাৰ টু গড প্ৰথম খণ্ড পাঠ যুগুতাই আগবঢ়াব মনীষা ৰাজখোৱাই। নিশা 8:02 ধাৰাবাহিক নাট্যানুষ্ঠানত উদয় ভানুৰ চৰিত্ৰৰ 9ম খণ্ড, মামণি ৰয়চম গোস্বামীৰ মূল উপন্যাসৰ অনাতাঁৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। পুৱা 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকাৰ শিল্পী দিলীপ দাস, বীৰেন্দ্ৰনাথ দত্ত, ভূপেন হাজৰিকা আৰু অন্যান্য। পুৱা 6:55 জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰভাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 আজি পুৱা আগবঢ়াব ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত কৌস্তুভমণি শইকীয়াৰ সৈতে সাক্ষাৎকাৰৰ তৃতীয় খণ্ড সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 জিলাৰ ৰেহৰূপ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। দিনৰ 11:05 পৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা। আগবঢ়াব কস্তুৰীমা দাস আৰু ত্ৰিদিশা বৰাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মূৰ্চনা ভূঞাৰ কণ্ঠৰ আধুনিক গীত। 1:20 গুণীৰাম।

1:35 পিটাৰ জোছেফে বজোৱা ভায়লিনত লঘু সংগীতৰ সুৰ, 1:50 মিতালী ডেকাৰ কণ্ঠৰ লোকগীত, দিনৰ 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত চিপাঝাৰ বৰদৌলগুৰিত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ, 6:10 কৃষিজগত অনুষ্ঠানত বৰ্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা, এই বিষয়ে এটি আলোচনা, ভাগ ল'ব ডক্টৰ পল্লৱী ডেকা আৰু জুৰি তালুকদাৰে, আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত বিপিন ৰামদেৰ কণ্ঠৰ তিৱা গীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত, 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালা বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: বিশ্ব খৰাং আৰু মৰুকৰণ ৰোধ দিৱস প্ৰতি বছৰে 17 জুনৰ দিনটো সমগ্ৰ বিশ্বই খৰাং আৰু মৰুকৰণ ৰোধ কৰা দিৱস হিচাপে উদযাপন কৰে। জনসাধাৰণক মৰুকৰণ প্ৰক্ৰিয়া সম্পৰ্কে সজাগ কৰা, কেনেদৰে মৰুকৰণ আৰু খৰাং সমস্যা ৰোধ কৰিব পৰা যায় তাৰ উপায় উলিয়াবৰ বাবে উৎসাহিত কৰা, সময়ভাৱে কেনেদৰে এই দিশত কাম কৰিব পাৰি তাৰ বাবে উৎসাহিত কৰা, এনেবোৰ কথাই এই দিৱসৰ সময়ত আলোচনা কৰা হয়। সাধাৰণতে প্ৰায় বৃষ্টিহীন আৰু গছ গছনি নথকা শুষ্ক আৰু অৰ্ধশুষ্ক সমভূমি বা মালভূমি অঞ্চলকে মৰুভূমি বুলি কোৱা হয়। অৱশ্যে সকলো মৰুভূমিয়ে সঁচা অৰ্থত মৰুভূমি নহয়, কিছুমান মৰুভূমিক অৰ্ধ মৰুভূমি বোলা হয়, যেনে আফ্ৰিকাৰ কালাহাৰী মৰুভূমি। এই অৰ্ধ মৰু অঞ্চলত বছৰেকত কমকৈ হ'লেও বৰষুণ হয় আৰু উদ্ভিদো কম বেছি পৰিমাণে গজে। কিন্তু আফ্ৰিকাৰ চাহাৰা আৰু এছিয়াৰ আৰৱ মৰুভূমি হৈছে প্ৰকৃত মৰুভূমি, তাত বৰষুণ প্ৰায় নহয় আৰু উদ্ভিদো নাই বুলিয়েই ক'ব পাৰি। মৰুভূমিৰ মাজত কিছুমান উদ্ভিদপূৰ্ণ সেমেকা ঠাই দেখা যায় যিবিলাকক মৰুদ্যান বোলা হয়। আফ্ৰিকাৰ চাহাৰা মৰুভূমি পৃথিৱীৰ বৃহত্তম মৰুভূমি। ই আটলাণ্টিকৰ পৰা লোহিত সাগৰলৈকে দীঘলে প্ৰায় 5,000 কিলোমিটাৰ আৰু বহলে গড়ে প্ৰায় 1,700 কিলোমিটাৰ। এই মৰুভূমি আকাৰত ইউৰোপ মহাদেশৰ সমান। গোবি এছিয়াৰ বৃহত্তম মৰুভূমি। ইয়াক চীনা ভাষাত শুকান সাগৰ বোলা হয়। গোবি প্ৰকৃততে শিলাময় আৰু বালিময় মালভূমিৰে গঠিত আৰু দীঘলে প্ৰায় 1,600 কিলোমিটাৰ আৰু বহলে প্ৰায় 400 কিলোমিটাৰ। গোবি মৰুভূমিৰ বালিৰাশি বতাহে কঢ়িয়াই নি চীন দেশৰ হুৱাংহো নদীৰ অৱবাহিকাত জমা কৰি লয়েজ সমভূমি গঠন কৰিছে। লোহিত সাগৰৰ পূবত আৰৱৰ মৰুভূমি অঞ্চল অৱস্থিত। ইয়াৰ উত্তৰ ভাগত নাফুদ নামৰ এটা বৃহৎ বালিয়ৰী অঞ্চল আছে। ভাৰতৰ পশ্চিম সীমান্তত অৱস্থিত ৰাজস্থানৰ থৰ মৰুভূমি পাকিস্তানৰ প্ৰায় সিন্ধু নদীৰ উপত্যকা পৰ্যন্ত বিস্তৃত হৈ আছে। উত্তৰ আমেৰিকাৰ প্ৰধান মৰু অঞ্চলটোক গ্ৰেট ছল্ট লেক মৰুভূমি বুলি কোৱা হয়। দক্ষিণ আমেৰিকাৰ আটাকামা মৰুভূমি, ইয়াত থকা নাইট্ৰেটৰ বাবে পৃথিৱী বিখ্যাত। অষ্ট্ৰেলিয়া মহাদেশৰ ভিতৰৰ বেছিভাগ অঞ্চলেই, বিশেষকৈ পশ্চিমাঞ্চল, শুষ্ক ভূমিভাগেৰে গঠিত। ইয়াৰ উত্তৰত আছে গ্ৰেট মৰুভূমি আৰু দক্ষিণত আছে ভিক্টোৰিয়া মৰুভূমি। সাম্প্ৰতিক কালত প্ৰাকৃতিক পৰিৱেশৰ ওপৰত মানুহৰ কাম কাজৰ বিৰূপ প্ৰভাৱৰ অন্যতম ফল হৈছে ক্ৰম প্ৰসাৰমান হৈ থকা মৰুকৰণ প্ৰক্ৰিয়া। মৰু আৰু অৰ্ধ মৰু অঞ্চলবোৰলৈ সম্প্ৰতি দ্ৰুত গতিৰে প্ৰসাৰিত হোৱা মানুহৰ কাৰ্যকলাপে মৰুভূমিৰ সম্প্ৰসাৰণত অৰিহণা যোগাইছে। বৰ্তমান পৃথিৱীৰ মুঠতে 100ৰো অধিক দেশ মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে। ইয়াৰ ভিতৰত আফ্ৰিকা, এছিয়া আৰু লেটিন আমেৰিকাৰ উন্নয়নশীল দেশবোৰত মৰুকৰণৰ ভয়াৱহতা অতিকে বেছি। শুকান জলবায়ু, অত্যাধিক উত্তাপ আৰু বিশেষকৈ বৰষুণ আৰু উদ্ভিদৰ অভাৱত মৰু অঞ্চলত বতাহৰ কাৰ্য বিশেষকৈ প্ৰতীয়মান হয়। বতাহৰ পৰিবহণ ক্ষয় আৰু অৱক্ষেপণ ক্ৰিয়াৰ ফলত মৰুভূমিত বালিয়ৰী, জিউগেন, ইয়াৰডাং, ইনচেলবাৰ্গ আৰু বিভিন্ন প্ৰকাৰৰ ভূ অৱয়ৱৰ গঠন হয়। বালিয়ৰী অৱয়ৱ মৰুভূমিত সাধাৰণতে পোৱা যায়। মৰুভূমিবিলাকৰ অতীত আৰু বৰ্তমানৰ জলবায়ৱীয় পৰিৱেশ ভিন্ন হোৱা হেতুকে সেইবিলাকত অৱশ্যে একেধৰণৰ ভূ অৱয়ৱ দেখা নাযায়। কিছুমান মৰুভূমিত বালিয়ৰীৰ উপৰিও আগ্নেয়জাত অৱয়ৱ আৰু আন কিছুমান ক্ষয়জাত শিলৰ ভগ্নাৱশেষ সিঁচৰিত হৈ থকা দেখা যায়। মৰুভূমিত পোৱা জীৱৰ ভিতৰত মৰুভূমিৰ জাহাজ বুলি খ্যাত উটৰ উপৰিও বিভিন্ন প্ৰকাৰৰ মৰুবাসী শিয়াল, এন্দুৰ, শহাপহু, নেউল, ভিন্ন প্ৰজাতিৰ পতংগ, চৰাই, সাপ, জেঠী আৰু গুই আদিয়ে প্ৰধান। মৰুজ উদ্ভিদৰ ভিতৰত বিশেষকৈ খেজুৰ গছ, তাল গছ আৰু সাগৰ

ফেনাজাতীয় কাইটিয়া জোপোহা গছ উল্লেখযোগ্য। মৰুকৰণ প্ৰক্ৰিয়া ৰোধ কৰি তেনেভূমি কৃষিকাৰ্যৰ বাবে উপযোগী কৰিব পাৰিলে ই মানুহৰ সংস্থাপন দিব, অৰ্থনৈতিকভাৱে লাভান্বিত কৰিব আৰু খাদ্যৰ সুৰক্ষা দিব। ই জৈৱ বৈচিত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰতো সহায়ক হ'ব আৰু ই বায়ুমণ্ডলত থকা কাৰ্বনৰ পৰিমাণো কমাই আনি পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ হাৰ কমাই অনাত সহায়ক হ'ব। পৃথিৱীৰ বৰফমুক্ত ভূমিৰ এক তৃতীয়াংশ ভূমি, বৰ্ধিত জনসংখ্যাৰ খাদ্যৰ বাবে প্ৰয়োজনীয় কৃষিকৰ্মত, কেঁচামাল সংগ্ৰহ, বাসস্থান আৰু পথ নিৰ্মাণত ব্যৱহাৰ হৈ আছে। অতিমাত্ৰা ব্যৱহাৰ হোৱাৰ ফলত এই মাটিয়ে যি উৎপাদন ক্ষমতা হেৰাইছে তাক পুনৰ উদ্ধাৰৰ লগতে পৰিৱেশতন্ত্ৰৰ পুনৰ উদ্ধাৰো এই সময়ত অতি জৰুৰী হৈ পৰিছে।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere।
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in। নতুন ভাৰত ন ৰূপত আকাশ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ আপাহতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে আজি নিচামুক্ত ভাৰত অভিযানৰ অধীনত ভাৰ্চুৱেল ব্যৱস্থাৰে নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব আৰু ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। ফ্ৰান্সত চলি থকা G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ বাবে ইভিয়ান চহৰখন সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হৈছে। সন্মিলনত সহযোগী দেশৰূপে অংশগ্ৰহণ কৰা ভাৰতৰ হৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত ৱাশ্বিংটন DCত নেতা দুগৰাকী অন্তিমবাৰৰ বাবে মুখামুখিকৈ বৈঠকত মিলিত হৈছিল। আজিৰ বৈঠকত উভয় পক্ষই বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে দুয়োখন দেশৰে স্বাৰ্থ জড়িত হৈ থকা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ লৈ মত বিনিময় কৰিব বুলি আশা কৰা হৈছে। বিভিন্ন জটিল আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহলে নতুন দিল্লীত দৃষ্টি নিবদ্ধ কৰা হেতু ভাৰতৰ ক্ৰমাগতভাৱে অন্যতম আন্তঃৰাষ্ট্ৰীয় শক্তিৰূপে উত্থান ঘটিছে আৰু এনে সময়তে হ'বলগীয়া শ্ৰীমোদী আৰু শ্ৰীট্ৰাম্পৰ এই বৈঠকখনে বিশেষ গুৰুত্ব বহন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি সকলোৰে সুবিধাৰ বাবে সুষম, সৰ্বাত্মক আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিত কৰা বিষয়ত আয়োজিত সন্মিলনৰ এখন কৰ্মশালাতো অংশ ল'ব। ইয়াৰ লগতে শ্ৰীমোদীয়ে দুপৰীয়াৰ আহাৰৰ সৈতে আয়োজন কৰা কৃত্ৰিম বুদ্ধিমত্তাৰ নিৰাপদ, দ্ৰুত আৰু ফলপ্ৰসূ নিয়োগ নিশ্চিত কৰা বিষয়ক আন এটা আলোচনাতো ভাগ ল'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্মিলনৰ আপাহতে আজি ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ কষ্টা আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ ভন ডাৰ লিয়েনৰ সৈতে এখন ত্ৰিপাক্ষিক বৈঠকত ভাগ লোৱাৰ কথা আছে। শ্ৰীমোদীয়ে আজি দিনটোতে জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জৰ সৈতেও আলোচনাত মিলিত হ'ব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰ আৰু সংযুক্ত আৰব আমিৰ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ সৈতে পৃথক পৃথককৈ দ্বিপাক্ষিক বৈঠকত ভাগ লয়। তেওঁ কালি কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটো, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ এল চিচি, জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচি আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে মিউঙকো সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰীমোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়ে উভয় দেশৰ সম্পৰ্কৰ ইতিবাচক দিশসমূহক আদৰণি জনায় আৰু কৌশলগত সহযোগিতা গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। দুয়োগৰাকী নেতাই লগতে তৰলীকৃত প্ৰাকৃতিক গেছ, তৰলীকৃত পেট্ৰলিয়াম গেছ আৰু কয়লাৰ সৈতে জড়িত বাণিজ্যিক ব্যৱস্থাকে ধৰি অৰ্থনৈতিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইপিনে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে ভিজন 2035ৰ অধীনত ভাৰত ব্ৰিটেইনৰ সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি, শিক্ষা আৰু জনসাধাৰণৰ সহযোগিতাৰ শলাগ লয়। বেংগালুৰুত লিভাৰপুল বিশ্ববিদ্যালয় আৰু মুম্বাইত ইয়ক আৰু ব্ৰিষ্টল বিশ্ববিদ্যালয়কে ধৰি ভাৰতত ব্ৰিটিছ বিশ্ববিদ্যালয়ৰ কেম্পাছ স্থাপনৰ ক্ষেত্ৰত শেহতীয়াকৈ হোৱা অগ্ৰগতিৰ কথা উল্লেখ কৰি দুয়োখন দেশৰ মাজত ৰূপায়িত শক্তিশালী শিক্ষা সহযোগিতাক লৈ নেতা দুগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ভাৰতকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ সৈতে বিশ্ব স্বাস্থ্য আৰু উন্নয়নৰ সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে G7 ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহে একাধিক পদক্ষেপৰ কথা ঘোষণা কৰিছে। G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত নেতাসকলে কংগো আৰু উগাণ্ডাত পুনৰ দেখা দিয়া ইবোলা প্ৰাদুৰ্ভাৱৰ প্ৰতি সমন্বিত আন্তঃৰাষ্ট্ৰীয় সঁহাৰিৰ আহ্বান জনায়। ভাৰত, ইজিপ্ত, কেনিয়া আৰু দক্ষিণ কোৰিয়াই সীমান্ত পৰ্যবেক্ষণ আৰু সম্প্ৰদায়ভিত্তিক সচেতনতাকে ধৰি অধিক শক্তিশালী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। নেতাসকলে ইবোলা ভাইৰাছৰ প্ৰতিষেধক আৰু চিকিৎসা পদ্ধতিৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰাষ্ট্ৰসমূহে কৰ্কট ৰোগৰ বিৰুদ্ধে বিশ্বব্যাপী চলি থকা যুঁজখন ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ভাৰত আৰু ব্ৰাজিলকে ধৰি অংশীদাৰ দেশসমূহৰ সহযোগিতাত নেতাসকলে কৰ্কট ৰোগৰ গৱেষণা আৰু বিকাশমূলক প্ৰযুক্তিৰ দায়িত্বশীল ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে ৰোগ প্ৰতিৰোধ, আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু গুণগত স্বাস্থ্যসেৱাৰ সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰতো জোৰ দিয়া হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই

গত নীট পৰীক্ষাৰ পূৰ্বে অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত সংস্থাটোৱে কয় যে টেলিগ্ৰামৰ জৰিয়তে বহু দুষ্টচক্ৰই পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত যোগান ধৰাৰ বাবে পৰীক্ষাৰ্থীসকলৰ পৰা 14,000-25,000 টকা পৰ্যন্ত দাবী কৰিছে। পৰীক্ষাৰ বাবে এই ধৰণৰ কোনো ধৰণৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে এইবেলি প্ৰতিখন প্ৰশ্নকাকত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি যুগুতাই উলিওৱা হৈছে আৰু কোনোধৰণৰ

0: কথাটোৱে স্পষ্ট কৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে এইবেলি প্ৰতিখন প্ৰশ্নকাকত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি যুগুতাই উলিওৱা হৈছে আৰু কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ পৰীক্ষা পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা প্ৰতিশ্ৰুতিবদ্ধ। প্ৰশ্নকাকত প্ৰস্তুত কৰাৰে পৰা সেইসমূহৰ অনুবাদ, ছপা, এঠাইৰ পৰা আন ঠাইলৈ নি সংৰক্ষণ কৰা আদি সকলো দিশতে সংস্থাই বিভিন্ন সুৰক্ষা পদ্ধতি অৱলম্বন কৰিছে বুলি শ্ৰীসিঙে প্ৰকাশ কৰে।
1: CNTA is committed 100% to ensure that no malpractice will happen. Every question paper which has been made, every question which has been made in a complete secure manner. We have added layers of security to what is normally done. We have taken every single precaution to ensure that nobody who is involved in setting up the question papers or translating them or printing them or moving them or storing them till the date of the examination is compromised in any manner. That responsibility NTA has taken. We have taken help from multiple agencies, Ministry of Home, the Paramilitary, Department of Post, Ministry of Defense, Ministry of External Affairs, the state governments, state police, state administration, chief secretaries. Everybody is helping NTA, and this is the commitment that India has to our young minds, and we will ensure that the examination is conducted in a flawless manner at all the 5,440 centers within India and 14 centers outside India.
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব। জনসাধাৰণৰ অংশগ্ৰহণ, স্বেচ্ছাসেৱকৰ সহযোগিতা বৃদ্ধি আৰু সমগ্ৰ দেশত নিচাৰ প্ৰতি আসক্তিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই উদ্যম গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নিচামুক্তি মিত্ৰৰ বাবে ব্যক্তিগত ডেশবোৰ্ড আৰু নিচামুক্তি ভাৰত অভিযান সম্পৰ্কীয় এখন চুটিছবিকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ উদ্যম মুকলি কৰিব। ডঃ কুমাৰে কয় যে সপ্তাহজোৰা অভিযানৰ সময়ত সমগ্ৰ দেশতে সজাগতা সৃষ্টি আৰু সমূহীয়া অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত কালি যমুনা নদী পুনৰ সজীৱ কৰাৰ লক্ষ্যৰে দীৰ্ঘদিনীয়া কিছাও বহুমুখী বান্ধ প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত ছখন ৰাজ্যৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি নতুন দিল্লীত অনুষ্ঠিত বৈঠকখনত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থানে এই প্ৰকল্পৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ সন্মত হয়। চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত প্ৰকল্পটো কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদনৰ বাবে উত্থাপন কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে চুক্তিবদ্ধ পুঁজি আৰ্হিৰ অধীনত প্ৰকল্পটোৰ পানীৰ উৎপাদনৰ ব্যয়ৰ 90% বহন কৰিব আৰু বাকী 10% ব্যয় ছখন ৰাজ্যই বহন কৰিব। ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি লিডছৰ হেডিংলেট সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা দেওবাৰে প্ৰতিযোগিতাত নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে 64 ৰাণত জয়লাভ কৰিছিল। ভাৰতে আজি আফগানিস্তানৰ বিৰুদ্ধে চলি থকা 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন লক্ষ্ণৌৰ শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত দিনৰ 1:30 বজাত আৰম্ভ হ'ব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটো ইতিমধ্যে শৃংখলাত 1-0 ফলাফলেৰে আগবাঢ়ি আছে আৰু আজিৰ খেলখনত জয়লাভেৰে দলটোৱে শৃংখলা হস্তগত কৰাৰ আপ্ৰাণ প্ৰয়াস কৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত আই গ্ৰুপৰ এখন খেলত ফ্ৰান্সে ছেনেগালক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত ফ্ৰান্সৰ এমবাপে দ্বিতীয়টো গ'ল দিয়াৰ লগে লগে খেলুৱৈগৰাকী দেশখনৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰূপে পৰিগণিত হয়। খেলুৱৈগৰাকীয়ে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় খেলত ফ্ৰান্সৰ হৈ 58টা গ'ল দিছে। এই কৃতিত্ব অৰ্জনৰ বাটত তেওঁ বিশ্বকাপত সৰ্বাধিক গ'ল দিয়া খেলুৱৈ তালিকাত আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিক অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে কালি লছ এঞ্জেলেছৰ ছফি ষ্টেডিয়ামত নিউজিলেণ্ড আৰু ইৰাণৰ মাজত অনুষ্ঠিত খেলখন 2-2 ফলাফলত অমীমাংসিত হৈ ৰয়। একেদৰে মিয়ামিত উৰুগুৱে আৰু ছৌদি আৰবৰ মাজত আৰু চিটল ষ্টেডিয়ামত বেলজিয়াম আৰু ইজিপ্তৰ মাজত অনুষ্ঠিত দুয়োখন খেলেই 1-1 ফলাফলত অমীমাংসিত হৈ ৰয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ আপাহতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। আৰু ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এ আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ইন্দ্ৰজিৎ দাসে, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: মানুহ হৈছে সপোন দি থকলৈ পৰিণত কৰা শিল্পী। পৃথিৱীখন শিল্পীৰ ঘৰ, শিল্পীৰ কাৰখানা আৰু শিল্পীৰ সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শনী। ইয়াকে শিল্পীয়ে মানুহক উপলব্ধি কৰাব লাগিব, কথাষাৰ কৈছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপৰ কোঁৱৰ, সুন্দৰৰ চিৰসাধক। তেখেতে বুজি পাইছিল যে সুন্দৰৰ আৰাধনা অবিহনে সৃষ্টি অসম্ভৱ। সেয়েহে কৈছিল, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্রি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সাৰোগত কৰি আধুনিক অসমৰ সাংস্কৃতিক জীৱনৰ আন্ধাৰ কোঠালিবোৰ পোহৰাই তুলিবলৈ আমাৰ মাজলৈ আহিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেত আছিল জনতাৰ কবি, জনতাৰ প্ৰতি দায়বদ্ধ, অন্তৰ্দৃষ্টিসম্পন্ন এগৰাকী প্ৰকৃত শিল্পী। উদাত্ত সুৰেৰে তেখেতে ঘোষণা কৰিছিল, জনতা তোৰ প্ৰাণৰো প্ৰাণত, মনৰো মনত, শিল্পী যে মই লুকাই লুকাই আছো। ৰূপান্তৰৰ চেতনাৰে সমাজক উদ্বুদ্ধ কৰিব বিচৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আজিও প্ৰতিগৰাকী অসমীয়াৰ বাবে অতীত, বৰ্তমান আৰু উজ্জ্বল ভৱিষ্যতৰ সংযোগ সেতু।
1: ৰূপান্তৰৰ মই, যুগান্তৰৰ মই, ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য, বিপ্লৱে বিপ্লৱে বিজুলী বজ্ৰহানি সুঘোষিত কৰি যাওঁ অগ্নিতুৰ্য। কালান্তৰৰ যি, ৰূপান্তৰৰ যি যুগমীয়া সত্য, সিয়েহে গুপ্ত অনিত্য, সেই ব্যক্ত বিজুলীৰে গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ। অম্বৰ ফালিচিৰি দিগম্বৰ যোগী মই, যুগে যুগে পিন্ধু মাথোঁ উপযোগী নৱ নৱ যুগ বস্ত্ৰ। মহাকালে নাচে যি সৃষ্টি স্থিতি প্ৰলয়ৰ, মধু মৃদু শান্ত প্ৰশান্ত উৎকট তাণ্ডৱ ভংগ, সেই কাল বাজনাৰ প্ৰধান ময়ে ওজা, পৰিতাল ব্ৰহ্মতাল ৰুদ্ৰতাল তাল ৰূপগঞ্জ। দ্ৰুত বিলম্বিত লয়ে মাৰণ উচ্ছাতন, মন্ত্ৰ ফুকাৰী ময়ে বাই যাওঁ বিশ্ব মৃদংগ। আৱৰ্তন বিৱৰ্তন সংবৰ্তন পৰিৱৰ্তনৰ ময়ে দ্ৰুতগামী কালৰত চক্ৰ, পেশিত নিষ্পেষিত কৰি আগবাঢ়ি যাওঁ আলোকৰ বাটে বাটে সুসংযত গতিৰে অবক্ৰ। নৱ নৱ প্ৰপঞ্চৰ সনাতন ইচ্ছা মই, শুভেচ্ছাৰ পোহৰেৰে জগত জ্বলাওঁ। সূতাসন ৰূপে মই পুৰণি খাণ্ডৱ দহি নৱ নৱ সৃষ্টিৰ পাতনি পেলাওঁ। ফুলটো কোমলীয়া, শিলটো কঠোৰ মোৰ তপ্ত হৃদযন্ত্ৰ। ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। চিৰ উদাসীন মই সংসাৰৰ ঘৰে ঘৰে থাকোঁ হৈ সকলোতে মত্ত, কালৰ মন্ত্ৰ শুনি নিমিষতে ভাঙি ফালি মোহ মায়া ব্যূহ হুহুংকাৰে নাচো মই উলংগ উন্মত্ত। আগ্নেয়গিৰি ফুটি জ্বলন্ত জ্বালা মই অগ্নিবৃষ্টি ৰূপে পৰো জগতৰ। ৰজাৰ কাৰে মোৰে ভিকহুৰু ঘৰ পৰে, লেলিহান জুই জ্বলে মোৰ এই অগ্নি নৃত্য। অৰ্ভুত নিযুত প্ৰাণী জহি জহি যায় গছকৰ, অখণ্ড যাত্ৰা হোত শাশ্বত অগ্নি প্ৰদীপ মূৰ্তিমান চিৰ কল্যাণ। মোৰ তাপ উমৰেই জীৱনৰ হাঁহিটি ফুলাওঁ, পোহৰৰ বাট দেখুৱাওঁ, নৱসৃষ্টিৰ বাবে পুৰণিক দেই পুৰি যাওঁ, অতীতক আঁতৰাই ভৱিষ্যৎ গঢ়োঁ, ময়েই মহাশক্তিমান, অনাদি অনন্ত ব্যাপী ময়েই।

0: matrasu, moi matrasu, sirabattaman, sirabattaman.
1: সুন্দৰৰ চিৰসাধক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আজি উপজা দিনত আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

0: ভূপেন হাজৰিকাৰ কণ্ঠত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা চিৰবিদ্ৰোহীৰ আবৃত্তি আৰু বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত জ্যোতি সংগীতৰ কিয়দংশ শুনিলে। প্ৰিয় শ্ৰোতা, ইতিহাসৰ পাতত ভুমুকি মাৰিলে আমি পাওঁ 1991 চনৰ আজিৰ তাৰিখতে ভাৰতৰ প্ৰথমগৰাকী উপ প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ৰাজীৱ গান্ধীলৈ মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ সিদ্ধান্তৰ কথা ঘোষণা কৰা হৈছিল। 1964 চনৰ আজিৰ তাৰিখতে জন্মগ্ৰহণ কৰিছিল সংগীত পৰিচালক, সংগীত প্ৰযোজক, সংগীত ব্যৱস্থাপক ধ্ৰুৱজ্যোতি ফুকন। ৰবীনাথ টেণ্ডন প্ৰডাকশ্যনৰ ছবি ষ্টাম্প এই ছবিখনৰ সংগীত পৰিচালনাৰ যোগেদি প্ৰথমবাৰৰ বাবে 2003 চনত সংগীত পৰিচালক হিচাপে তেখেতে আত্মপ্ৰকাশ কৰিছিল। পঞ্চক্কীৰ সংগীত পৰিচালনাৰ বাবে 2011 চনত অকাহিনী চিত্ৰ শিতানত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। জাহ্নু বৰুৱাৰ বান্ধোন আৰু অজেয় এই ছবি দুখনৰ সংগীত পৰিচালনা আছিল ধ্ৰুৱজ্যোতি ফুকনৰ। ভাৰতীয় টেনিছ খেলুৱৈ লিয়েণ্ডাৰ এড্ৰিয়ান পেজ 1973 চনৰ আজিৰ তাৰিখতে কলিকতাত তেখেতৰ জন্ম হৈছিল। তেখেতৰ মাতৃ জেনিফাৰ পেজ এগৰাকী বিখ্যাত বাস্কেটবল খেলুৱৈ আছিল। 1972 চনৰ মিউনিখ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় হকী দলৰ এগৰাকী সদস্য আছিল তেখেতৰ পিতৃ ভাস পেজ। টেনিছৰ জগতত লিয়েণ্ডাৰ পেজক সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ ডাবলছ টেনিছ প্লেয়াৰ ৰূপে গণ্য কৰা হয়। ডেভিছ কাপত সৰ্বাধিক ডাবলছ খিতাপ অৰ্জন কৰা লিয়েণ্ডাৰ পেজে 8 পুৰুষৰ ডাবলছ আৰু 10 মিক্সড ডাবলছ খিতানত গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। 1996 চনত আটলাণ্টা অলিম্পিক গেমছত পুৰুষৰ ছিংগলছত ব্ৰঞ্জৰ পদক অৰ্জন কৰি লিয়েণ্ডাৰ পেজ পৰিগণিত হৈছিল অলিম্পিকৰ ইতিহাসত টেনিছত পদক অৰ্জন কৰা এছিয়াৰ প্ৰথমগৰাকী খেলুৱৈ ৰূপে। 1996-97 চনত লিয়েণ্ডাৰ পেজক মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল। 2001 চনত পদ্মশ্ৰীৰে সন্মানিত কৰা লিয়েণ্ডাৰ পেজক টেনিছৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে 2014 চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল। ভেনাস ইবনি ষ্টাৰ উইলিয়ামছ, সকলোৰে মাজত পৰিচিত ভেনাস উইলিয়ামছ ৰূপে আমেৰিকাৰ মহিলা টেনিছ খেলুৱৈ। ভেনাস উইলিয়ামছৰ জন্ম হৈছিল 1980 চনৰ আজিৰ তাৰিখতে। মহিলাৰ ছিংগলছ আৰু ডাবলছ দুয়োটা শাখাতে WTA ৰেংকিঙত বিশ্বৰ শীৰ্ষস্থান অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ভেনাস উইলিয়ামছে WTA টুৰ লেভেল ছিংগলছত 49 খিতাপ অৰ্জন কৰিছিল। ইয়াৰে ভিতৰত 5 উইম্বলডনত তেওঁ ছিংগলছৰ খিতাপ অৰ্জন কৰিছিল আৰু 2 US অপেন টেনিছৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। 2000 চনৰ ছিডনী অলিম্পিকছত তেখেতে ছিংগলছত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ধাৰাভাষ্যকাৰ শ্বেন ৰবাৰ্ট ৱাটছনৰ জন্ম হৈছিল 1981 চনৰ আজিৰ তাৰিখতে। অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ এগৰাকী অলৰাউণ্ডাৰ শ্বেন ৱাটছন আছিল 2007 আৰু 2015 চনত বিশ্বকাপ জয়ী অষ্ট্ৰেলিয়া দলৰ এগৰাকী সদস্য আৰু 2006 আৰু 2009 চনত ICC চেম্পিয়নছ ট্ৰফিত চেম্পিয়ন হোৱা অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ এগৰাকী সদস্য আছিল শ্বেন ৱাটছন। 2006 আৰু 2009 চনত ICC চেম্পিয়নছ ট্ৰফিৰ 2 ফাইনেলত প্লেয়াৰ অফ দ্য মেটছ ৰূপে বিবেচিত হৈছিল শ্বেন ৱাটছন।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা

0: জ্যেষ্ঠ নাগরিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: প্ৰিয় শ্ৰোতা, যোগাভ্যাস আৰু মানসিক স্বাস্থ্য এই সম্পৰ্কে কিছু কথা কৈছে যোগ প্ৰশিক্ষক অংকিতা বৰঠাকুৰে।
4: যোগ হৈছে এক প্ৰাচীন ভাৰতীয় অনুশীলন পদ্ধতি যিয়ে শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰে। বৰ্তমান যুগত মানুহে বিভিন্ন ধৰণৰ মানসিক চাপ, উদ্বেগ, হতাশা আৰু অস্থিৰতাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত যোগাভ্যাস মানসিক স্বাস্থ্য সুৰক্ষিত ৰখাৰ এক গুৰুত্বপূৰ্ণ উপায় হিচাপে পৰিগণিত হৈছে। যোগ সামগ্ৰিক বিকাশৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। নিয়মিত যোগ, প্ৰাণায়াম আৰু ধ্যানৰ অভ্যাসে মনক শান্ত আৰু স্থিৰ কৰি তোলে। ই মানসিক চাপ হ্ৰাস কৰাৰ লগতে একাগ্ৰতা, স্মৃতিশক্তি, আত্মবিশ্বাস বৃদ্ধি কৰে। যোগৰ ফলত শৰীৰত ইতিবাচক শক্তিৰ সঞ্চাৰ হয়, যাৰ ফলত মানুহে জীৱনৰ সমস্যাসমূহ অধিক ধৈৰ্য আৰু সাহসেৰে সমাধান কৰিব পাৰে। ইয়াৰ উপৰিও যোগে ভাল টোপনি অহাত সহায় কৰে আৰু মনত সুখ শান্তিৰ অনুভূতি জগাই তোলে। যোগে মানুহৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক বিকাশত সহায় কৰে। সেয়েহে সুস্থ মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ আৰু জীৱন অধিক সুখী তথা সুষম কৰি তুলিবলৈ দৈনন্দিন জীৱনত যোগৰ অভ্যাস গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজনীয়।
3: সেয়া আছিল যোগ প্ৰশিক্ষক অংকিতা বৰঠাকুৰ।
5: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
6: হয়,
5: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
6: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
6: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
6: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। ইতিহাসৰ পাত লুটিয়ালে আমি আৰু পাওঁ, মোগল সম্ৰাট শ্বাহজাহানৰ বেগম মমতাজ মহলৰ মৃত্যু হৈছিল 1631 চনত। মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ মাতৃ জিজাবাইৰ মৃত্যু হৈছিল 1674 চনত। লৰ্ড কেনিং 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আৰু 1858 চনত ভাৰতৰ প্ৰথমগৰাকী ভাইচৰয়। ইংৰাজৰ ঔপনিৱেশিক শাসনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা লৰ্ড কেনিঙৰ মৃত্যু হৈছিল 1862 চনৰ আজিৰ তাৰিখতে। আজি আইচলেণ্ডৰ ৰাষ্ট্ৰীয় দিৱস। আজি আন্তঃৰাষ্ট্ৰীয় নিৰ্বনানীকৰণ আৰু খৰাং প্ৰতিৰোধী দিৱস। এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ ঘাই ঘাই বাতৰিসমূহলৈ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ উষ্ণ আদৰণি। G7 শীৰ্ষ সন্মিলনত সপ্তমবাৰৰ বাবে অংশগ্ৰহণৰ কৃতিত্বৰ অধিকাৰী হ'ল প্ৰধানমন্ত্ৰী মোদী। G7 শীৰ্ষ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে কৰিলে কৰমৰ্দন। আজি বহিব আলোচনাত 16 মাহৰ মূৰত ডোনাল্ড ট্ৰাম্পৰ মুখামুখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শ্লোভাকিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান দ্য অৰ্ডাৰ অব দ্য হোৱাইট ডাবল ক্ৰছ ফাৰ্ষ্ট ক্লাছ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যুদ্ধ অৱসানৰ পাছতে প্ৰাণৱন্ত হৈ উঠিছে অৰ্থনীতি। বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $78 হ্ৰাস। জেনেভাত আমেৰিকা ইৰাণৰ শান্তি চুক্তি স্বাক্ষৰৰ প্ৰস্তুতি। ব্ৰিটিছ পৰম্পৰাক বিদায়। সম্পূৰ্ণ ভাৰতীয় মূল্যবোধ আৰু আধুনিক প্ৰয়োজনীয়তাৰ সৈতে খাপ খুৱাবলৈ ভাৰতীয় সেনাবাহিনীৰ নতুন ড্ৰেছ কোড। জাপানৰ ৰাষ্ট্ৰপতি ছানাই টাকাইছিক আদৰিবলৈ ৰাজ্য চৰকাৰৰ ব্যাপক প্ৰস্তুতি। 6 জুলাইৰ পৰা অসম বিধানসভাৰ অধিৱেশন। 10 জুলাইত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট। ৰাজ্যত গেছ সংযোগৰ ব্যৱস্থাত 9ম সংযোজন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি উদ্বোধন কৰিলে মঙলদৈ তেজপুৰৰ প্ৰাকৃতিক গেছ যোগান প্ৰকল্প। ৰাজ্যৰ বিত্ত বিভাগৰ অধিসূচনা জাৰি। চলিত মাহৰ পৰা কৰ্মচাৰীৰ বৰ্ধিত মৰগীয়া বানচ। জাপানীজ এনকেফেলাইটিছ। ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা 9জনলৈ বৃদ্ধি। এবাৰ আহিছো সম্পাদকীয় পৃষ্ঠালৈ। ভাৰতৰ ৰাজনৈতিক দৃশ্যপট অনাগত সময়তো আজিৰ দৰে

থাকিবনে? এই প্ৰসংগৰ বিশ্লেষণেৰে আমাৰ অসম কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে সামাজিক মাধ্যম আৰু যুৱ প্ৰজন্মৰ মানসিক স্বাস্থ্য এই শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে আমেৰিকা ইৰাণৰ শান্তি চুক্তি এই প্ৰসংগত বিভিন্ন শিৰোনামেৰে অসমীয়া খবৰ দৈনিক জনমভূমি দৈনিক অসম আৰু অসমীয়া প্ৰতিদিন কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে মধ্যপ্ৰদেশত ৰাজ্যসভাৰ নিৰ্বাচনত মনোনয়ন বিতৰ্ক এই শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে ইৰাণ আমেৰিকা ইজৰাইল সংঘাতৰ ফলত বিশ্বৰ দেশসমূহে সন্মুখীন হোৱা শক্তি সংকটৰ দিশত কিমান সোনকালে আশাৰ ৰেঙনি দেখিবলৈ পোৱা যাব এই প্ৰসংগৰ বিশ্লেষণেৰে দ্য আছাম ট্ৰিবিউন কাকতৰ সম্পাদকীয় শিৰোনাম মাইলছ টু গ' খেলৰ পিছলৈ আহিছো বিশ্বকাপত প্ৰথমটো অঘটন কেপ ভাৰ্ডেৰে ড্ৰ খেলিলে স্পেইনে প্ৰাচীৰ হৈ থিয় হৈ থাকিল গ'লৰক্ষক ভোজিংহা আমেৰিকাৰ ভূমিত ইৰাণ নিউজিলেণ্ডৰ মেচ ড্ৰ ছৌদি আৰবৰ চমক আৰাহুৰ গলেৰে পইণ্ট ৰক্ষা কৰিলে উৰুগুৱে আজি লক্ষ্ণৌত আফগানিস্তানৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়া শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ শ্ৰোতাসকল আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই ইন্দ্ৰজিৎ দাসে আজি পুৱা অনুষ্ঠানটি ইয়াতেই সামৰিছো নমস্কাৰ আপোনালোক ভালে কুশলে থাকিব।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত। গুৱাহাটীৰ এফ এম মহাবাহু স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ তৃতীয় খণ্ড।
2: শইকীয়া ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ।
2: আমি তৃতীয় খণ্ডত আপোনাৰ স্মৃতিৰ দিনলিপিৰ আমি আকৌ লগ পাইছোঁ আপোনাক ষ্টুডিঅ'ৰ মজিয়াত।
3: হয়।
2: আপুনি 1992 চনলৈ
3: নাটক বিভাগটো
2: চাইছিলে।
3: হয় হয়।
2: নাটক বিভাগ চাওঁতে আপোনাৰ মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ এইসকলৰ মনৰ সেই কথাখিনি এগৰাকী প্ৰগ্ৰেম এক্সিকিউটিভৰ লগত একেলগত মিলাই লোৱাত আপোনাৰ কিমান সুবিধা অসুবিধা হৈছিল?
3: যেতিয়া মই এই আকাশবাণীত যোগদান কৰোঁ, মানে 1989 চনৰ কথা কৈছোঁ, তেতিয়া মহেন্দ্ৰ বৰঠাকুৰ নাটক বিভাগৰ প্ৰযোজক আছিল।
2: হয়।
3: আৰু তেতিয়া মই কথিকা বিভাগৰ প্ৰযোজক আছিলোঁ। আৰু তেতিয়াই মই তেখেতে নাটক বিভাগৰ প্ৰযোজক থাকোঁতে নাটক বিভাগটোৰ লগত মোৰ এটা চিনাকি হৈছিল। কেনেকৈ, এদিন মহেন্দ্ৰ বৰঠাকুৰে মোক কোঠালৈ আহি ক'লে, তেখেতে আকৌ হেৰি কাৰোবাক সম্বোধন কৰোঁতে হৌৰা বুলি কয়, হৌৰা এনেকৈ মোক কৈছে, হৌৰা কৌস্তু কথা এটা হ'ল নহয়, মই বোলো দাদা কওকচোন, কৈছে তুমিতো ইয়াত যোগদান কৰিলা কিন্তু তোমাৰ কণ্ঠ পৰীক্ষা ল'ব লাগিব নহয়, তুমি মাজে মাজে তোমাৰ মাতটো আমি
2: ব্যৱহাৰ কৰিব লাগে
3: কিন্তু কণ্ঠ পৰীক্ষা অবিহনে তুমি মাত দিব নোৱাৰিবা। গতিকে আমি নাটকৰ কণ্ঠ পৰীক্ষা পাতিছোঁ অহা মাহত, তুমি এখন ফৰ্ম ফিল আপ কৰি থোৱা আৰু তুমি কণ্ঠ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ঠিক আছে। সেইদৰে যথাসময়ত এমাহৰ পিছত কণ্ঠ পৰীক্ষা হ'ল, বিভিন্নজনে কণ্ঠ পৰীক্ষা দিছে আৰু মই ডিপাৰ্টমেণ্টেল কেণ্ডিডেট হিচাপে সেই কণ্ঠ পৰীক্ষাত অৱতীৰ্ণ হ'লোঁ। কোনেও নেদেখে, পৰীক্ষক থাকে সিফালে, আঁৰ কাপোৰ থাকে। মই গম পালোঁ মোৰ কণ্ঠ পৰীক্ষা সুধি থকা মানুহজন ভিতৰত দুৰ্গেশ্বৰ বৰঠাকুৰ। তেখেতে মোক বিভিন্ন ধৰণৰ প্ৰশ্নৰে, বিভিন্ন ধৰণৰ কথাৰে থকা খৰগাকৈ মোক প্ৰশ্ন কৰিছে, মোৰ মাতটো বিভিন্ন ধৰণে উলিয়াবলৈ, বিভিন্ন ধৰণৰ অভিনয় কৰিবলৈ কৈছে, গহীন, ধেমেলীয়া, খঙাল এনেকুৱা আৰু। তাৰপিছত এটা সময়ত মই কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ আৰু তাৰপিছত মোক মাজে মাজে নাটকৰ কেতিয়াবা যিটো
2: প্ৰয়োজন
3: স্পেয়াৰ পাৰ্টছ বুলি কয় আমাৰ, দৰকাৰ হ'ল

0: আহা, দুটা বাক্য আছে, দুটা সংলাপ আছে, মাতি দি আহি, এনেকৈ আহি কওঁহি। তেনেকৈ তেনেকৈ মই নাটকৰ বা আৰু কথিকা কেতিয়াবা কোনোবাই কথিকা পঠিয়াই দিয়ে, পাঠ কৰি দিব লাগে, সেইখিনিও কৰিবলৈ সুযোগ পালোঁ। তাৰমানে অনাতাঁৰত মই কণ্ঠ দিয়াৰ যিটো
1: অধিকাৰটো পালোঁ,
0: অধিকাৰ, সেই অধিকাৰটো মই পালোঁ। তাৰপিছত
1: অধিকাৰ হয়তো অনুমোদন বুলি ক'ব পাৰোঁ,
0: অনুমোদন পালে, অনুমোদন পালোঁ।
1: এইটো হ'ল আপুনি শিল্পীলৈ উত্তীৰ্ণ হ'ল।
0: হয়,
1: আপুনি আগে ইয়াৰ কৰ্মচাৰী আছিল, আপুনি এগৰাকী বিষয়া আছিল, আৰু তাৰ পৰা শিল্পী হোৱাটো, সেই যিটো দেওনা, সেই দেওনাটো আপুনি পাৰ হৈ গ'ল। নাটক আগতে কৰিছিলনে আপুনি আকাশবাণীত এই কণ্ঠ পৰীক্ষা দিয়াৰ আগে?
0: নাটক মই এনেই মঞ্চ নাটক কৰিছিলোঁ, নকৰা নহয়। মই আগতে হাইস্কুলীয়া জীৱনতো দুই এখন নাটক কৰিছিলোঁ। তাৰপিছত কটন কলেজত থাকোঁতে মই এখন নাটক, মানে কলেজ সপ্তাহত নাটক এখনত হেৰি অভিনয় কৰিছিলোঁ আৰু দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগী হৈছিলোঁ। উপপাদ্য শূন্য নামৰ এখন নাটক আছিল। তাৰপিছত তাৰপিছত মই যেতিয়া সাংস্কৃতিক বিভাগত কাম কৰোঁ, তেতিয়া তাত চিৰাজ নাটকখন সাংস্কৃতিক বিভাগৰ নাথ শাখাই কৰিছিল। তাতে ডাক্তৰৰ এটা চৰিত্ৰ আছিল, সেই ডাক্তৰৰ চৰিত্ৰটো মই, সৰু চৰিত্ৰ, সেইটোতো মই অৱতীৰ্ণ হৈছিলোঁ। আৰু যুৱবাণীত থাকোঁতে, তেতিয়া মই যুৱবাণীৰ কেজুৱেল এনাউন্সাৰ নহয়, তাৰ আগৰ সময়খিনিত ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতেই মোক মানে ছেমছন এগনিষ্ট, মিল্টনৰ এখন ইংৰাজী নাটক, সেইখনৰ অসমীয়া অনুবাদ কৰিছিলোঁ মদন শৰ্মাই। সেই নাটকখনে মোক এটা সৰু ভূমিকা, চৰিত্ৰ দিছিলে। এই যুৱবাণীত থাকোঁতেই মই যুৱবাণীৰ কাৰণে সেইটো নাটক কৰিছিলোঁ। তাৰপিছত আহি যেতিয়া চাকৰি সোমালোঁ, তেতিয়া মাজে মাজে মোক কেতিয়াবা সৰু সৰু চৰিত্ৰ ৰূপায়ণ কৰিবলৈ মোক মহেন্দ্ৰ বৰঠাকুৰে
1: সাধাৰণতে কেনেকুৱা চৰিত্ৰত আপুনি ভাল পাইছিলে?
0: মই এনেই সাধাৰণতে এই চৰিত্ৰই, যিকোনো চৰিত্ৰই আহে, কেতিয়াবা বুঢ়া চৰিত্ৰ মানুহৰ চৰিত্ৰ দিলেও মই তেনেকৈ মাতটো তেনেকুৱা কৰি পেলাই কৰোঁ, ডেকাটো কৰোঁৱেই। তাৰপিছত এটা হ'ল কি, মহেন্দ্ৰ বৰঠাকুৰ চাকৰিৰ পৰা অৱসৰ ল'লে আৰু এটা খুব জনপ্ৰিয় অনুষ্ঠান আছিল নোকোৱাই ভাল আকাশবাণীৰ। সেই নোকোৱাই ভাল অনুষ্ঠানতো তেতিয়া চলি থাকোঁতেই, নোকোৱাই ভাল অনুষ্ঠানটো চলি থাকোঁতে দুই এবাৰ মোৰ তেখেতে সেই নোকোৱাই ভালতো মোক দুই এটা সৰু চৰিত্ৰত ৰূপদান কৰিবলৈ দিছিল। কিন্তু মহেন্দ্ৰ বৰঠাকুৰ অৱসৰ লোৱাৰ পিছত সেই নোকোৱাই ভাল অনুষ্ঠানটো, যিহেতু তেখেতৰ অবিহনে সেই অনুষ্ঠানটো চলোৱা দিগদাৰ হ'ল। তেখেতে এটা নিৰ্দিষ্ট সেই বিশেষ এটা বিশেষ ধৰণৰ অনুষ্ঠান আছিল, গতিকে সেই অনুষ্ঠানটো স্থগিত কৰি এটা নতুন অনুষ্ঠান, তেনেকুৱা ধেমেলীয়া অনুষ্ঠান, ৰংচোৰা, সেই তেনেকুৱা নামৰ এটা অনুষ্ঠান আৰম্ভ কৰিলে। সেই অনুষ্ঠানটো আৰম্ভ কৰাৰ পিছত মোক এদিন নীলু চক্ৰৱৰ্তী, তেতিয়া নাটক বিভাগ চায় আৰু ৰংচোৰাও তেখেতেই প্ৰযোজনা কৰে, নীলু চক্ৰৱৰ্তীয়ে, যিহেতু ধেমেলীয়া অনুষ্ঠান, নীলু চক্ৰৱৰ্তীয়ে মোক এদিন ক'লে যে তুমি লিখা মেলা কৰা মানুহ, তুমি ৰংচোৰাৰ কাৰণে স্ক্ৰিপ্ট লিখাচোন। মই বোলো মই নোৱাৰিম। কৈছে কিয় নোৱাৰিব, পাৰিবা, তুমি চেষ্টা কৰাচোন। তাৰপৰা মই এদিন এখন স্ক্ৰিপ্ট লিখি আনিলোঁ, আনি পেলাই তেখেতক দেখুৱালোঁ। কৈছে নাই, বুঢ়ীয়া হৈছে, এইখন কৰোঁ আহা। মই বোলো মই নকৰোঁ, কাৰোবাৰ হতুৱাই কৰক। নহয় নহয় নহয়, তুমি কৰিব লাগিব, এটা ৰোল কৰিব লাগিব, সেইবুলি আনিলে। সেইটোতো ধেমেলীয়া সেইখন। তাৰপিছত তেনেকেই সেই ৰংচোৰাত যে প্ৰৱেশ কৰিলোঁ, সেই প্ৰৱেশ মোৰ একেবাৰে অৱসৰকালীন।
1: কিন্তু কথাটো হৈছে, আপুনি নোৱাৰোঁ বুলি কৈ আৰম্ভ কৰিলে, কিন্তু এতিয়াও মই যেতিয়া আকাশবাণী গুৱাহাটীলৈ আহিছিলোঁ, সকলোৱে মোক কিন্তু ব্যংগ, হাস্য, এই ধৰণৰ যেতিয়া কিবা এটা আমাৰ লিখনিৰ দৰকাৰ হয়, আপোনাৰ লগত যোগাযোগ কৰিবলৈ কয়। বহুত ক্ষেত্ৰত সেইটো সদায় যে প্ৰয়োজন হৈছে তেনেকুৱা নহয়। তেতিয়া কিন্তু এই যে হাস্য ব্যংগ লিখাটো খুব সাধাৰণ কথা নহয়, যথেষ্ট কষ্টকৰ কথা। মই ভাবোঁ যে যিগৰাকী ব্যক্তিৰ সাধাৰণ চৰিত্ৰ হাস্য ব্যংগকৰ তেনেকুৱা ধৰণৰ নহয়, কিছুমানৰ স্বাভাৱিক এটা হেৰি থাকে, তেনেকুৱা ধৰণৰ চৰিত্ৰই থাকে। আপোনাৰ সেইটো চৰিত্ৰ নহয়, আপুনি তাতকৈ বহুত বেছি গম্ভীৰ। আপুনি যিটো প্ৰথমতে কৈছিলে ইন্ট্ৰোভাৰ্ট নহ'লেও, আপুনি এনেকুৱা নহয় যে আপুনি শতকাই কোনোবা এটা কথাৰ মাজত এই যে হাস্য ৰসটো আপুনি বিচাৰি চায়, এই কথাটো আমি নাভাবোঁ। কিন্তু তাৰ লগত আপুনি সেই ধৰণে নিজকে গঢ়ি তুলিবলগীয়া হৈছিল। লেখক হিচাপে আপোনাৰ পৰিচয় আছিলেই, গীতিকাৰ হিচাপেও আপোনাৰ পৰিচয় আছিল, কিন্তু এই নাটকৰ কথাটো নাটকৰ কথা নাটক বিভাগে দিলে নে আপুনি আগতেই?

0: নাটক লিখাৰ কথা চেষ্টা কৰিছিল?
1: নাটক এনেই আগতেই মই ধৰক প্ৰয়োজনৰ খাতিৰত কলেজতো দুই এখন নাটক লিখিছোঁ, কিন্তু অনাতাঁৰ নাটক মই নাটক বিভাগত অহাৰ পিছত মোৰ মন গ'ল দুই এখন অনাতাঁৰ নাটক। মোৰ বিশেষকৈ নিজৰ গল্পই মই অনাতাঁৰ নাট্যৰূপ দিছোঁ। তেনেকুৱা দুখনমান, তিনিখন চাৰিখনমান নাটক আছে অনাতাঁৰ নাটক মই কৰিছোঁ। কিন্তু এই ৰংচৰাটো মই কিন্তু প্ৰয়োজনৰ খাতিৰত তাৰমানে কৰিবই লাগিব। অনুষ্ঠানটো পিছৰ ফালে ময়ে চাব লগা হ'ল। দীৰ্ঘদিন ধৰি ৰংচৰা অনুষ্ঠানটো ময়ে চলাব লগা হ'ল, গতিকে লাগিবই, স্ক্ৰিপ্ট লাগিবই। বাহিৰৰ পৰা স্ক্ৰিপ্ট বিচাৰোঁ যদিও নেপাওঁ, দুই এজনে দিয়ে, কিন্তু সেইটোতো প্ৰতি দেওবাৰে বাজিব লাগে, গতিকে স্ক্ৰিপ্টৰ টনাটনি হয়। সেই শেষত গৈ পেলাই মই নিজেই লিখিবলৈ বহোঁ, তাৰপিছত এটা চৰিত্ৰ নিজেই অৱতীৰ্ণ হওঁ, বাকী আমাৰ বন্তী বাইদেউক মাতোঁ, নীলু দাক মাতোঁ, নীলু চক্ৰৱৰ্তী, দিনেশ দাস, এনেকৈ বিভিন্নজনক মাতোঁ। তেনেকেই মই ৰংচোৰা সুদীৰ্ঘদিন, মোৰ কিজান এতিয়া এনেই মই কালি এনেই মনতে ভাবিছিলোঁ কিমান হ'ব পাৰে, প্ৰায় 300টা খণ্ডমান, 300টাতকৈ বেছি হ'লেও গম নাই, 300টাতো হ'বই, ইমান খণ্ড মই ৰংচোৰা
0: গতিকে মই ৰংচোৰাৰ কথালৈ পিছত আহিম। কিন্তু 92 চনত আপুনি যোৰহাটলৈ গৈছিলে?
1: নহয়, যোৰহাটলৈ মই 92 জনাই, যোৰহাটলৈ মই 94 গৈছিলোঁ।
0: আপুনি 94, এতিয়া এই 92 চনলৈ নাটক,
1: 92-94 মই নাটক বিভাগতে আছো।
0: হয় হয়, তাৰমানে আপুনি 1989 চনৰ পৰা 94 চনলৈ বিভিন্ন সময়ত বিভিন্ন চাইছে, যদিও কথিক আৰু নাটক এই দুটাই প্ৰধানকৈ চোৱা চিতা কৰিছে। তাৰপিছত মই এটা বাহিৰৰ কেন্দ্ৰলৈ যাওঁ বাৰু। 94 চনত আপুনি আকাশবাণী যোৰহাট কেন্দ্ৰলৈ গ'ল। আকাশবাণী যোৰহাট কেন্দ্ৰ এটা সম্পূৰ্ণ বেলেগ এফ এম মানে সেইটো লোকেল ৰেডিঅ', স্থানীয় বাতৰি কেন্দ্ৰ, এফ এম মোডত হয়। তাত গৈ নতুন কি পালে?
1: তাত গৈ এটা সম্পূৰ্ণ এটা স্বাধীন। ইয়াতে কি হ'ল, এটা কথা আছিল কি, আমি ইয়াতে শ্বিডিউল বুলি কয়, শ্বিডিউল এখন প্ৰস্তুত কৰি কি কি এটি অহা 3 মাহত কি কি প্ৰগ্ৰেম কৰিম, কেনেকৈ ধৰণে কৰিম, সেইখন আকৌ অনুমোদন কৰিব ওপৰৰ বিষয়াই, তাৰপৰা দিল্লীৰ পৰা অনুমোদন হ'ব, তেনেকুৱা ধৰণৰ। কিন্তু তাতে যিটো লোকেল ৰেডিঅ'ৰ সেই কনচেপ্টটো সম্পূৰ্ণ বেলেগ। তাত কি হ'ল, টেলেণ্ট হাণ্ট, তাৰমানে য'ত প্ৰতিভা আছে সেই প্ৰতিভাক বিচাৰি অনা, বুটলি অনা, বুটলি আনি অনাতাঁৰ মাধ্যমৰ যোগেদি তেওঁলোকক
0: প্ৰতিষ্ঠিত
1: কৰা বা এনেকুৱা কৰা। গতিকে তেনেকুৱা ধৰণৰ এটা সুবিধা আহিল যে মই যিটো য'তেই টেলেণ্ট দেখিছোঁ আমি সেই টেলেণ্টক আমি বিচাৰি আনিছোঁ, আৰু কোনোবা নিজেও আহিছে সুযোগ বিচাৰি, সুবিধা বিচাৰি, যে মই গান গাব খোজোঁ, মই কথিকা পঢ়িব খোজোঁ, মই আমুক কৰিব খোজোঁ, তেনেকৈ আহিলেও আমি তেখেতক অলপ পৰীক্ষা কৰি পেলাই দিওঁ, আৰু নহ'লে আমি গাঁৱে ভূঞে, তেতিয়া লোকেল ৰেডিঅ' মানে আমি সৰহভাগ প্ৰগ্ৰেমেই আমি, এটা মাও জেদুঙৰ এটা বাণী আছে যে ফ্ৰম দি মাছেছ বেক টু দি মাছেছ, মানুহৰ মাজলৈ যোৱা আৰু মানুহক মাজত আকৌ ঘূৰাই দিয়া। মই সেই তেতিয়া সেই হেৰিটো, উদ্দেশ্যটো তেনেকুৱা হ'ল। তেতিয়া আমি আমাৰ ৰেডিঅ'ৰ যিখন গাড়ী আছিল, গাড়ীলৈ আমি যিহেতু বেছিকৈ ফাণ্ডো নাছিল, গতিকে আমি মানুহৰ মাজলৈ গৈছোঁ, কেতিয়াবা এখন গাঁৱলৈ গুচি যাওঁ, গাঁৱত ভেৰাইটি প্ৰগ্ৰেম যি যি কৰে, কোনোবাই গান গায়, কোনোবাই কবিতা মাতে, কোনোবাই যি কৰে, তেখেতক সেই আমি বাণীবদ্ধ কৰি লৈ আনো, আনি হেৰি ষ্টুডিঅ'ত আনি সেইবিলাক আকৌ সম্পাদনা কৰোঁ, সম্পাদনা প্ৰচাৰ কৰোঁ। সেই কামটো কিন্তু যোৰহাট ৰেডিঅ' চেণ্টাৰত মই ধুনীয়াকৈ কৰিব পাৰিছিলোঁ বুলি মই মোৰ বিশ্বাস।
0: এতিয়া কথা হ'ল কি, আকাশবাণী গুৱাহাটীত যেতিয়া আপুনি কাম কৰিছিলে, সেইটো এটা পুৰণি কেন্দ্ৰ, পুৰণি হোৱাৰ লগতে তাত এটা গতত আহিছিলে, অৰ্থাৎ যেনেকৈ আপুনি কথিকা নাটক ৱেল ডিমাৰ্কেটেড, তাৰমানে কম্পাৰ্টমেণ্টেলাইজ, আপোনাৰ প্ৰতিটো বেলেগ বেলেগ কথা, মিউজিক, নাটক, শিক্ষা বিভাগ, পৰিয়াল কল্যাণ, কৃষি জগত, একোটা একোটা বেলেগ বেলেগ কোঠাৰ পৰা ওলাই অহা একোটা একোটা অনুষ্ঠান। কিন্তু যোৰহাট ৰেডিঅ' নতুন অনাতাঁৰ কেন্দ্ৰ, তাৰোপৰি স্থানীয় অনাতাঁৰ কেন্দ্ৰ, যে স্থানীয় অনাতাঁৰ কেন্দ্ৰ এটা সম্পূৰ্ণ বেলেগ পৰিকল্পনাৰ ভিত্তিত প্ৰতিষ্ঠা হৈছিল। গতিকে তাত গৈ আপুনি বহুত একেলগে সানমিহলি হৈ যায়, তাতেতো 3 বা 4 প্ৰগ্ৰাম এক্সিকিউটিভ থাকে, আৰু তেওঁলোকৰ মাজত কোনে সংগীত চাইছে, কোনে নাটক চাইছে, তাৰ কোনো সীমাবদ্ধতা নাথাকে যে এইটো কাম এওঁ চাব নোৱাৰে, এইটো কাম তেওঁ চাব পাৰে, সানমিহলি হৈ যায়। কিন্তু তাৰ ভিতৰতো এটা আমি আঁচনি কৰি লওঁ, আপুনি কি চাইছিলে?
1: মোক তাতে সেই কথিকা, মই সেই কথিকা বিভাগে যাম, তাতো সাহিত্যৰ
0: স্পকেন ৱৰ্ড বুলি কয়,
1: স্পকেন ৱৰ্ড, সেইটোৱে চাইছিলোঁ। আৰু

0: সাহিত্য চাইছিলোঁ, কথিকা চাইছিলোঁ, আলোচনা চাইছিলোঁ, আৰু সেই যিটো থলতে বাণীবদ্ধ কৰা যিটো প্ৰগ্ৰেম সেইটোতো প্ৰত্যেকেই চাব লাগে। আমি মানে সপ্তাহত এটা দিন ৰাখোঁৱেই আৰু আমি বাহিৰত গৈ পেলাই অনুষ্ঠান মাণীবদ্ধ কৰিম, আৰু কেতিয়াবা কোনোবা অনুষ্ঠানে মাতে, মইনা পাৰিজাত থাকে বা কিবা মহিলাৰ অনুষ্ঠান থাকে, মহিলা সমিতি থাকে, তেওঁলোকে মাতে, তেওঁলোকৰ তেনেকুৱা অনুষ্ঠান তেওঁলোকে আয়োজন কৰি পেলাই আমাক মাণীবদ্ধ কৰিবলৈ মাতে, তেনেকৈ যাওঁ।
1: হয়, কিন্তু এই যিটো স্থানীয়তাৰ কেন্দ্ৰৰ যিটো ধাৰণা, যিটো ধাৰণালৈ তাক স্থাপন কৰা হৈছিল, তাৰ ভিতৰত যোৰহাট 1991 চনত হৈছিল, আপুনি 1994 চনত গৈছে, আৰু তেনেকৈ অসমত এতিয়া তিনিটা আছে, হাফলং আছে, নগাঁও আছে, স্থানীয় অনাতাঁৰ কেন্দ্ৰত যিটো পৰিকল্পনাৰ ভিত্তিত হৈছিল সেই পৰিকল্পনাখিনি সফল হৈছে বুলি আপুনি ভাবেনে?
0: হৈছে,
1: মই আপোনাৰ মনোভাৱ কৈছোঁ যে, কাৰণ আপুনি হৈছে মানে দুটা কথা, আজি কিন্তু সেইটো ফাৰ্মিং চেণ্টাৰ হৈ গৈছে, গোটেইখিনি কিন্তু ফাৰ্মাৰ্ছ অৰ্থাৎ কৃষকৰ বাবে যেন বেছিকৈ তাক প্ৰয়োগ কৰা উচিত আৰু বাকীখিনি মনোৰঞ্জন, কাৰণ আজিকালি স্থানীয় অনাতাঁৰ কেন্দ্ৰবিলাকৰ প্ৰায় 24 ঘণ্টীয়া প্ৰচাৰণ, 24 ঘণ্টীয়া নহয় অন্তত 17-18 ঘণ্টাৰ প্ৰচাৰণ হয়, কিন্তু আপোনাৰ সেইখিনি সময়ত অনাতাঁৰ কেন্দ্ৰৰ পৰা আপুনি যি আমি কি আছিলে, আমি একেখন গেটৱে অৰ্থাৎ গাঁৱৰ যিসকল শিল্পীয়ে গুৱাহাটী ডিব্ৰুগড় ডাঙৰ কেন্দ্ৰলৈ যোৱাৰ সুবিধা নাপায় তেওঁলোকক এখন জপনা দেখুৱাই দিয়া যে এইটো অনাতাঁৰ কেন্দ্ৰত অহা, নিজকে পৰীক্ষা কৰা, তাৰপিছত নিজকে প্ৰতিষ্ঠা কৰা, ডাঙৰ কেন্দ্ৰলৈ গুচি যোৱা, তেনেকুৱা কোনোবা শিল্পীৰ পৰিচয় পাইছিল আপুনি যোৰহাটত?
0: মই নিজেই তেনেকুৱাটো পাইছিলোঁৱেই, কিন্তু মোৰ আগতে নীলু চক্ৰৱৰ্তী তাত আছিলে, যোৰহাট কেন্দ্ৰত আছিল। মই এটা কথা কৈ ভাল পাম, জুবিন গাৰ্গ, আজিৰ যি জুবিন গাৰ্গৰ প্ৰথম খোপনিটো কিন্তু যোৰহাট অনাতাঁৰ কেন্দ্ৰতেই হৈছিলে। তেখেতে কিন্তু তেতিয়া গান গোৱা নাছিলে, তেখেতে গীটাৰ বজাইছিলে। এবাৰ কোনোবা এজন বেলেগ গায়কৰ লগত গীটাৰিষ্ট হিচাপে জুবিন গাৰ্গ হেৰিত আহিছিল, যোৰহাট অনাতাঁৰ কেন্দ্ৰত আহিছিল, তেতিয়া নীলু চক্ৰৱৰ্তীয়ে ৰেকৰ্ডিং কৰি আছিলে। সেই যিজন গায়কে গান গাবলৈ আহিছিল, সেই গান গাবলৈ অহা গায়কজনৰ লগত এটা হামিং দিব লাগে, সেই হামিংটো জুবিন গাৰ্গে দিছিলে। তেতিয়া নীলুদাই লিখিলে যে এই হামিং দিয়া ল'ৰাটোৰ দেখোন মাতটো বৰ ভাল। তেতিয়া ৰেকৰ্ডিং হৈ গ'ল, হৈ যোৱাৰ পিছত বাহিৰত ওলাই আহি নীলুদাই জুবিনক সুধিলে যে তুমি গান গোৱা নেকি? জুবিনে অকণমান লাজ লাজ কৰি ক'লে যে নাই, দুই এটা গাওঁ আৰু। নহয় নহয়, তুমি গান গাব পাৰিবা, তুমি পিছত এটা সময় দিলে, তুমি 15 দিনৰ পিছত তুমি কেইটামান গান লৈ পেলাই আহিবা, ৰেকৰ্ডিং কৰিম তোমাৰ গান। সঁচাকৈ 15 দিনমানৰ পিছত জুবিন গাৰ্গে কেইটামান গান লৈ আকাশবাণী যোৰহাট কেন্দ্ৰত গান মানিবদ্ধ কৰিলে আৰু সেই গান প্ৰচাৰ হ'ল। জুবিন গাৰ্গে ইতিমধ্যে গায়ক হিচাপে এতিয়া জনাজাত হ'ল লাহে লাহে, সেইটো এটা প্ৰথম পদক্ষেপ, আৰু যোৰহাট অনাতাঁৰ কেন্দ্ৰৰ সেইটো এটা অৰিহণা আছে।
1: আজি আমি তৃতীয় খণ্ড সামৰিবৰ হৈছে, এতিয়া আকৌ গানৰ কথালৈ আহিছোঁ নহয়, গতিকে কওক আজি আৰু এতিয়া গীতৰ কথা কওক, যিটো গীতাৰ
0: এই বহুত দিনৰ আগৰ পুৰণা এখন চিনেমাৰ গান, অসমীয়া চিনেমা, অসমীয়া কথাছবি, মাটিৰ স্বৰ্গ। সেই কথাছবিখনৰ এটা গানৰ কথা মনলৈ আহিছে, এই গানটো হ'ল আমাৰ ঘৰলৈ যাওঁ অকণি মৰমেৰে অকণি পোহৰেৰে। সেই গীতটো মই শুনিবলৈ পালে
1: গীত তুলি আনিছে আপোনাৰ তিনিটা খণ্ডত, যি তিনিটা গীত শুনিলোঁ হয়তো নতুন প্ৰজন্মৰ বহুতে এতিয়ালৈ শুনাই নাই সেইবিলাক গীত, কিন্তু আপোনাৰ তাৰ পৰা গম পাই যে আপুনি কোনটো পশ্চাদভূমিৰ পৰা আহিছে সেইটো তাৰ মাজত প্ৰতিফলিত হৈ আছে। শইকীয়া ডাঙৰীয়া, আজি তৃতীয় খণ্ডত আপোনাক বিদায় দিছোঁ, আমি এই গীতটিৰে শ্ৰোতাৰ পৰাও বিদায় ল'ম আৰু চতুৰ্থ খণ্ডত আপোনাক পুনৰ লগ পাম, আজিলৈ নমস্কাৰ,
0: ধন্যবাদ।

0: স্মৃতিৰ দিনলিপি। অনুষ্ঠানটি যিমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মইও এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
7: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
8: জানি ৰক, সতৰ্ক হৈ ৰক।
9: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
10: হয়,
9: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
10: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
9: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
10: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
9: অঁ, সঁচাকৈ বৰ ভাল কথা,
10: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
11: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
12: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
11: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
12: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব।
11: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
12: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
11: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
13: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি।

0: তার সমাচার প্রভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন সরকারের কঠোর পদক্ষেপর ফলত রাজ্যত গড় শিকারৰ ঘটনা ক্রমাৎ শূন্যলৈ হ্রাস পাইছে। বন বিভাগৰ তথ্য অনুসৰি 2021 চনৰ পৰা 2026 চনলৈকে চোৰাং চিকাৰীৰ হাতত মাত্ৰ 7টা গড়ে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2021 চনত 2টা, 2023 চনত 1টা আৰু 2024 চনত 2টা গড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে 2023 চনত মানস আৰু ওৰাঙত 1টাকৈ গড় চোৰাং চিকাৰীয়ে হত্যা কৰে। ইপিনে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত মানস ৰাষ্ট্ৰীয় উদ্যানে নতুন নিদৰ্শন দাঙি ধৰিছে। বিগত 3টা বছৰত উদ্যানখনত গড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বহু বছৰ ধৰি অসমৰ বনাঞ্চলত চোৰাং চিকাৰীয়ে ভাবুকিৰ সৃষ্টি কৰি আহিছিল যদিও বন বিভাগৰ বিষয়াকৰ্মীৰ অক্লান্ত নিষ্ঠা, সাহস আৰু নিৰৱচ্ছিন্ন সুৰক্ষা ব্যৱস্থাৰ ফলস্বৰূপে মানসত সম্প্ৰতি চোৰাং চিকাৰ প্ৰতিৰোধত অভূতপূৰ্ব সফলতা লাভ কৰিব পৰা গৈছে। তেওঁ কয় যে বৰ্তমানে মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিমাহে প্ৰায় 38,000 কিলোমিটাৰ এলেকাত নিয়মীয়াকৈ টহল দিয়া হয়। কঠোৰ প্ৰচেষ্টা, আধুনিক পহৰাদাৰী ব্যৱস্থা আৰু সজাগ জনসাধাৰণৰ সহযোগিতাই মানসক বন্যপ্ৰাণী সংৰক্ষণৰ অনন্য সফলতাৰ কাহিনীত পৰিণত কৰিছে বুলি তেওঁ উল্লেখ কৰে। অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত কালি 6-31 জুলাইলৈ চলিবলগীয়া 26-দিনীয়া বাজেট অধিৱেশনৰ বিতং কাৰ্যসূচীত অনুমোদন জনোৱা হয়। সেই অনুসৰি বিধানসভাৰ আসন্ন অধিৱেশনৰ সময়ছোৱাত মুঠ 21 দিন বৈঠক অনুষ্ঠিত হ'ব। 10 জুলাইত বিত্তমন্ত্ৰীয়ে বাজেট উত্থাপন কৰিব। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত কালিৰ বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, জাকিৰ হুছেইন ছিকদাৰ, শ্বেৰমান আলী আহমেদ, মজিবুৰ ৰহমান আৰু ডঃ জয়প্ৰকাশ দাস উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত ভাগ লয়। ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বান প্ৰস্তুতিমূলক বৈঠকত অংশগ্ৰহণ কৰি সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে বিভাগীয় বিষয়াসকলক সাজু থাকিবলৈ নিৰ্দেশ দিয়ে। ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল জাবিৰ সুৰেশৰ দ্বাৰা আয়োজিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত বন্যাৰ্তসকলৰ বাবে আশ্ৰয় শিবিৰ, চিকিৎসা সেৱা, ঔষধ, খাদ্য সামগ্ৰী আৰু বিশুদ্ধ খোৱাপানীৰ উপলব্ধতা সংক্ৰান্তীয় প্ৰস্তুতিৰ বুজ লয় আৰু সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগৰ বিষয়াৰ সৈতে নৈ কাষৰীয়া অঞ্চলৰ মথাউৰিৰ স্থিতিৰ বিষয়েও বিতংভাৱে আলোচনা কৰে আৰু যাৱতীয় দিহা পৰামৰ্শ আগবঢ়ায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: ধেমাজিত প্ৰত্যেক বছৰে বানপানী হয় আৰু যথেষ্ট ক্ষয় ক্ষতি হয়। বাৰিষা যিকোনো মুহূৰ্ততে বানপানী হ'ব পাৰে ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে ধেমাজি। তাৰ প্ৰস্তুতি সম্পৰ্কে প্ৰস্তুতি কেনেকুৱা চলাই থৈছে আমি গম ল'লোঁ আৰু প্ৰয়োজনীয় নিৰ্দেশনাখিনি আমি দিলোঁ।
1: অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া উদ্যোগত ধেমাজি জিলাৰ গোগামুখত দিনজোৰা কাৰ্যসূচীৰে অহা 20 জুনত কলাগুৰু বিষ্ণুৰাভা দিৱস অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বিশিষ্ট লোকশিল্পী তৰাৱতী মিলি বৰিলৈ 2026 বৰ্ষৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, অৰণ্য মানৱ পদ্মশ্ৰী সন্মানেৰে বিভূষিত যাদৱ পায়েং, মন্ত্ৰী ডঃ অনুজ পেগু আৰু শংকৰদেৱ সংঘৰ পদাধিকাৰ ডঃ ভৱেন্দ্ৰনাথ ডেকা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব বুলি উদ্যোতাসকলে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ EKYC আৰু আধাৰ সংযোগ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তোলাৰ উদ্দেশ্যে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত সমগ্ৰ জিলাখনতে ব্যাপক সজাগতা অভিযান চলোৱা হৈছে। জিলাখনৰ কোনো যোগ্য হিতাধিকাৰী যাতে আধাৰ সংযোগ নোহোৱাৰ বাবে চৰকাৰী ৰেহাই আৰু LPG চিলিণ্ডাৰৰ সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই সজাগতা অভিযান চলোৱা হৈছে। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তৰ সমবায় সমিতি, সুলভ মূল্যৰ দোকান, গাঁও পঞ্চায়ত কাৰ্যালয়, ৰাজহ চক্ৰ কাৰ্যালয়, অসামৰিক চিকিৎসালয়, ভাৰতীয় ষ্টেট বেংকৰ গড়মূৰ শাখা আৰু পেট্ৰল পাম্পসমূহত বেনাৰ আৰু পষ্টাৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে গ্ৰাহকসকলক যথাশীঘ্ৰে নিজৰ চিলিণ্ডাৰ বিতৰকৰ কাৰ্যালয়লৈ গৈ যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ আহ্বান জনোৱা হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কালি অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চলি থকা নিৰ্মাণ কাৰ্যসমূহ পৰিদৰ্শন কৰে আৰু প্ৰকল্পটোৰ অগ্ৰগতি খতিয়ান লয়। পৰিদৰ্শনকালত বিধায়কগৰাকীৰ সৈতে জিলা আয়ুক্ত বিক্ৰম কৈৰী, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডঃ সৈকত পাত্ৰ, ডিব্ৰুগড় পৌৰ নিগমৰ ভাৰপ্ৰাপ্ত আয়ুক্ত নভাজ কুমাৰ দাস, চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়া উপস্থিত থাকে। গুৰুত্বপূৰ্ণ প্ৰকল্পটো যথাশীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আজিৰ গীতিমালিকা অনুষ্ঠানটি সজোৱা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত কেইটিমান গীতেৰে। প্ৰথমেই শুনাবলৈ লোৱা হৈছে দিলীপ দাসৰ কণ্ঠৰ এটি গীত।

0: দিলীপ দাসৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানত এইবাৰ শুনোৱা হওক সমবেত কণ্ঠৰ এই গীতটি।

0: সমবেত কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী বীৰেন্দ্ৰনাথ দত্ত।

0: জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ কথাৰে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব,
1: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত আজি জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত কেইটিমান গীত শুনোৱা হৈছে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সমবেত কণ্ঠৰ আন এটি গীত।

0: সমবেত কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত আন এটি গীত, ভূপেন হাজৰিকাৰ কণ্ঠত।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। আজিৰ গীতিমালিকা অনুষ্ঠানত শ্ৰোতাসকলক জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত কেইটিমান গীত শুনোৱা হ'ল। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। আজিৰ বিষয় ৰূপান্তৰৰ শিল্পী ৰূপকুঁৱৰ। আজি আমাৰ অতিথি মিতালী দে আৰু নৰেন পাটগিৰি।

সন্ধিয়া 7:30 ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিগত তিনি বছৰত মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীৰ জৰীপ প্ৰক্ৰিয়া। জনসাধাৰণক স্বচ্ছ আৰু নিৰাপদ ইন্ধন যোগানৰ বাবে মুখ্যমন্ত্ৰীৰ মঙলদৈ আৰু তেজপুৰত PNG আৰু CNG প্ৰকল্প উদ্বোধন। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজাতিন আৰু বিশ্বকাপত মেছিৰ হেট্ৰিক, এমবাপ্পেৰ দুটা গলেৰে আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ অভিযান আৰম্ভ। নমস্কাৰ।

0: বাতৰি সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ কঠোৰ পদক্ষেপৰ ফলত ৰাজ্যত গড় চিকাৰৰ ঘটনা ক্ৰমাৎ শূন্যলৈ হ্ৰাস পাইছে। বন বিভাগৰ তথ্য অনুসৰি 2021 চনৰ পৰা 2026 চনলৈকে চোৰাং চিকাৰীৰ হাতত 7টা গড়ে প্ৰাণ হেৰুৱাইছে। ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2021 চনত 2টা, 2023ত 1টা আৰু 2024 চনত 2টা গড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে 2023 চনত মানস আৰু ওৰাঙত 1টাকৈ গড় চোৰাং চিকাৰীয়ে হত্যা কৰে। ইপিনে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত মানস ৰাষ্ট্ৰীয় উদ্যানে নতুন নিদৰ্শন দাঙি ধৰিছে। বিগত 3 বছৰত উদ্যানখনত গড় আৰু বাঘ চিকাৰৰ 1টাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বহু বছৰ ধৰি অসমৰ বনাঞ্চলত চোৰাং চিকাৰে ভাবুকিৰ সৃষ্টি কৰি আহিছিল যদিও বন বিভাগৰ বিষয়াকৰ্মীৰ অক্লান্ত নিষ্ঠা, সাহস আৰু নিৰৱচ্ছিন্ন সুৰক্ষা ব্যৱস্থাৰ ফলস্বৰূপে মানাহত সম্প্ৰতি চোৰাং চিকাৰ প্ৰতিৰোধত অভূতপূৰ্ব সফলতা লাভ কৰিব পৰা গৈছে। তেওঁ কয় যে বৰ্তমানে মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিমাহে প্ৰায় 38,000 কিলোমিটাৰ এলেকাত নিয়মীয়াকৈ টহল দিয়া হয়। কঠোৰ প্ৰচেষ্টা, আধুনিক পহৰাদাৰী ব্যৱস্থা আৰু সজাগ জনসাধাৰণৰ সহযোগিতাই মানসক বন্যপ্ৰাণী সংৰক্ষণৰ অনন্য সফলতাৰ কাহিনীত পৰিণত কৰিছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীৰ জৰীপ চলোৱা হ'ব। অসম অন্যান্য পিছপৰা শ্ৰেণী আয়োগে এই জৰীপ সম্পন্ন কৰিব। আয়োগৰ কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ পাছত সামাজিক ন্যায় আৰু সবলীকৰণ তথা সংখ্যালঘু কল্যাণ আৰু উন্নয়ন মন্ত্ৰী অশ্বিনী ৰয় চৰকাৰে কালি এই বিষয়ে প্ৰকাশ কৰে। অন্যান্য পিছপৰা আৰু অতি অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জাতি জনগোষ্ঠীৰ বিকাশৰ বাবে এই জৰীপৰ প্ৰয়োজন হৈছে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে নতুনকৈ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত 7টা জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰা হৈছে। 15টাৰো অধিক জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনাধীন হৈ আছে বুলি তেওঁ কয়। এই জৰীপৰ জৰিয়তে যোগ্যসকলে প্ৰাপ্য সুবিধা লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত 2টা CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ যুটীয়া উদ্যোগত গঠিত উত্তৰ পূব গেছ বিতৰণ কোম্পানী লিমিটেডে এই গেছ যোগানৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ শক্তিখণ্ডৰ যোগান্তকাৰী পৰিৱৰ্তন বৰ্তনেৰে আন্তঃগাঁথনিমূলক প্ৰকল্প উৎসৰ্গা কৰা হৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত বিশ্বৰ শক্তিখণ্ড সংকটৰ সন্মুখীন হৈছিল আৰু ভাৰতত ব্যৱহৃত ৰন্ধন গেছৰ আমদানিতো সমস্যাৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীয়ে দেশৰ শোধনাগাৰসমূহৰ ৰন্ধন গেছৰ উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে পাইপযুক্ত প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰিবলৈ আহান জনাইছে। অসমত প্ৰাকৃতিক গেছ যোগানৰ সৈতে জড়িত কোম্পানীসমূহে 10-15 লাখ গ্ৰাহকক PNG সংযোগ দিব পাৰিলে ৰন্ধন গেছ ৰাহি হ'ব আৰু দেশৰ অৰ্থনৈতিক ক্ষেত্ৰতো বৰঙণি যোগাব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: PNG লগতে নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউচন কোম্পানী বা NEDCL-ৰ আৰু এটা দায়িত্ব হৈছে CNG-ৰ বিতৰণ। তেওঁলোকে তেজপুৰ চহৰত CNG-ৰ মাডাৰ ষ্টেচন স্থাপন কৰিছে। ইয়াৰ ফলত বিশেষকৈ লোকেল যিবিলাক 2-wheeler, 3-wheeler তেওঁলোকে CNG-লৈকে পৰিৱৰ্তন হ'ব, সুবিধা পাব। মই ভাবো যে এই CNG মাডাৰ ষ্টেচন আৰু যিটো বুষ্টাৰ ষ্টেচন আমি কৰিছো তাৰো ভাল ব্যৱহাৰ হ'ব আৰু আমাৰ ৰাইজে প্ৰাকৃতিক গেছ আৰু CNG দুয়োটাকে আদৰণি জনাব।
0: উল্লেখযোগ্য যে মঙলদৈত ঘৰুৱা পাইপযুক্ত প্ৰাকৃতিক গেছ যোগান আঁচনিৰ অধীনত কমেও 100টা পৰিয়ালক ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে আৰু কমেও 30টা পৰিয়ালে নিয়মীয়াকৈ গেছৰ যোগান লাভ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা মাৰ্চত তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছ যোগান আৰম্ভ কৰা হৈছিল আৰু সম্প্ৰতি 1,400তকৈ অধিক পৰিয়ালক এই ব্যৱস্থাৰে সামৰি লোৱা হৈছে। কালি তেজপুৰৰ পতঞ্জলী আয়ুৰ্বেদ লিমিটেডলৈ ঔদ্যোগিক পাইপযুক্ত প্ৰাকৃতিক গেছ যোগানৰ শুভাৰম্ভ কৰা হয় যদিও পতঞ্জলীয়ে ইতিমধ্যে উত্তৰ পূব গেছ বিতৰণ লিমিটেডৰ প্ৰায় দৈনিক 5,000 standard cubic meter গেছ ব্যৱহাৰ কৰি আছে। এই চাহিদা 6,000লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই ব্যৱহাৰ প্ৰায় 9,000 পৰিয়ালৰ ৰন্ধন গেছৰ ব্যৱহাৰৰ সমান বুলি কোৱা হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 2% বৰ্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব। এই মৰগীয়া বানচ পূৰ্বৰ 58%ৰ পৰা 60%লৈ বৃদ্ধি কৰা হৈছে। জুলাই মাহৰ দৰমহাৰ সৈতে কৰ্মচাৰীসকলে এই বানচ লাভ কৰিব। ৰাজ্যৰ বিত্ত বিভাগে কালি মৰগীয়া বানচ বৃদ্ধি কৰা সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে। অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত কালি 6-31 জুলাইলৈ চলিবলগীয়া 26-দিনীয়া বাজেট অধিৱেশনৰ বিতং কাৰ্যসূচীত অনুমোদন জনোৱা হয়। এই অনুসৰি বিধানসভাৰ আসন্ন অধিৱেশনৰ সময়ছোৱাত মুঠ 21 দিন বৈঠক অনুষ্ঠিত হ'ব। 10 জুলাইত বিত্তমন্ত্ৰীয়ে বাজেট উত্থাপন কৰিব। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, জাকিৰ হুছেইন ছিগদাৰ, শ্বেৰমান আলী আহমেদ, মুজিবুৰ

0: ধুমান আৰু ডঃ জয়প্ৰকাশ দাস উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত অংশ লয়। ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বান প্ৰস্তুতিমূলক বৈঠকত অংশগ্ৰহণ কৰি সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে বিভাগীয় বিষয়াসকলক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল জাবিৰ সুৰেশৰ দ্বাৰা আয়োজিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত ক্ষতিগ্ৰস্তসকলৰ বাবে আশ্ৰয় শিবিৰ, চিকিৎসা সেৱা, ঔষধ, খাদ্য সামগ্ৰী আৰু বিশুদ্ধ খোৱাপানীৰ লভ্যতা সংক্ৰান্তীয় প্ৰস্তুতিৰ বুজ লয় আৰু সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগৰ বিষয়াৰ সৈতে নৈ কাষৰীয়া অঞ্চলৰ মথাউৰিৰ স্থিতিৰ বিষয়েও বিতংভাৱে আলোচনা কৰে আৰু যাৱতীয় দিহা পৰামৰ্শ আগবঢ়ায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: ধেমাজিত প্ৰত্যেক বছৰে বানপানী হয় আৰু যথেষ্ট ক্ষয় ক্ষতি হয়। বাৰিষা যিকোনো মুহূৰ্ততে বানপানী হ'ব পাৰে ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে ধেমাজি। তাৰ প্ৰস্তুতি কেনেকুৱা চলাই থৈছে আমি গম ল'লোঁ আৰু প্ৰয়োজনীয় নিৰ্দেশনাখিনি আমি দিলোঁ।
0: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজাতিন। ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি ভৱিষ্যমুখী সমাজ নিৰ্মাণৰ পণ লোৱা সুন্দৰৰ পূজাৰীগৰাকী প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাতা, গীত নাট কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সব্যসাচী শিল্পী আছিল। 1903 চনৰ এই দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত শিল্পীগৰাকীৰ জন্ম হৈছিল। গীত মাত সাহিত্য সাধনাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা লোৱা শিল্পীগৰাকীৰ সৃষ্টিসমূহে সমাজৰ সকলো স্তৰৰ লোকক আগবাঢ়ি প্ৰেৰণা দিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰৰ সাধক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক উপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসমৰ কলা সংস্কৃতি, সাহিত্য সংগীত আৰু চলচ্চিত্ৰ ক্ষেত্ৰলৈ শিল্পীগৰাকী আগবঢ়াই যোৱা অনন্য বৰঙণিয়ে অসমীয়া জাতিৰ আত্মপৰিচয়ক অধিক শক্তিশালী কৰাৰ লগতে সমাজত ঐক্য, সম্প্ৰীতি আৰু মানৱতাৰ মহান বাৰ্তাক প্ৰসাৰিত কৰিছে বুলি মন্তব্য কৰে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া উদ্যোগত ধেমাজি জিলাৰ গোগামুখত দিনজোৰা কাৰ্যসূচীৰে অহা 20 জুনত কলাগুৰু বিষ্ণু ৰাভা দিৱস অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বিশিষ্ট লোকশিল্পী তৰাৱতী মিলি বৰীলৈ 2026 বৰ্ষৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, পদ্মশ্ৰী সন্মানেৰে বিভূষিত যাদৱ পায়েং, মন্ত্ৰী ডঃ অনুজ পেগু আৰু শংকৰদেৱ সংঘৰ পদাধিকাৰ ডঃ ভৱেন্দ্ৰনাথ ডেকা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। আদালতত কালি 3গৰাকী সাক্ষী মৌচম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাসে সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3ওগৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। এজাহাৰ দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শক্তিবিধ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। মেলাত অংশগ্ৰহণ কৰিবলগীয়া হাজাৰ তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত, সুগম আৰু স্বাচ্ছন্দ্যপূৰ্ণ তীৰ্থযাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱে ব্যাপক প্ৰস্তুতি আৰু ব্যৱস্থা গ্ৰহণ কৰিছে। মেলাৰ সময়ছোৱাত তীৰ্থযাত্ৰীৰ ভিৰ বহুগুণে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱে বিশেষ ৰেলৰ চলাচল, অহৰ্নিশে টিকট বিক্ৰীৰ সুবিধা, অতিৰিক্ত সুৰক্ষাকৰ্মী নিয়োগ, হেল্প ডেস্ক আৰু অনুসন্ধান কেন্দ্ৰ স্থাপন তথা তীৰ্থযাত্ৰীৰ বাবে খাদ্যৰ পেকেট আৰু খোৱাপানী বিতৰণ আদিৰ অন্তৰ্ভুক্তিৰে বিভিন্ন যাত্ৰীকেন্দ্ৰিক ব্যৱস্থা গ্ৰহণ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত আই গ্ৰুপৰ এখন খেলত ফ্ৰান্সে ছেনেগালক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত ফ্ৰান্সৰ এমবাপ্পে দ্বিতীয়টো গ'ল দিয়াৰ লগে লগে খেলুৱৈগৰাকী দেশখনৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰূপে পৰিগণিত হয়। খেলুৱৈগৰাকীয়ে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় খেলত ফ্ৰান্সৰ হৈ 58টা গ'ল দিছে। এই কৃতিত্ব অৰ্জনৰ বাটত তেওঁ বিশ্বকাপত সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰ তালিকাত আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিক অতিক্ৰম কৰে। আনহাতে এই গ্ৰুপৰে যোৱা নিশা অনুষ্ঠিত আন এখন খেলত নৰৱে ইৰাকৰ বিৰুদ্ধে 4-1 গ'লৰ ব্যৱধানত বিজয় অৰ্জন কৰে। ইপিনে প্ৰতিযোগিতাত আজি বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাই জয়েৰে অভিযান আৰম্ভ কৰিছে। পুৱা অনুষ্ঠিত গ্ৰুপ জেৰ খেলখনত 3বাৰকৈ বিশ্বকাপ দখল কৰা দলটোৱে অধিনায়ক লিঅ'নেল হেট্ৰিকৰ গৌৰৱেৰে আলজেৰিয়াৰ বিৰুদ্ধে 3-0 গ'লত জয় অৰ্জন কৰিছে। বিশ্বকাপৰ আজি ভাৰতীয় সময় অনুসৰি পুৱা 9:30 বজাত অষ্ট্ৰিয়াই জৰ্ডানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে নিশা 10:30 বজাত পৰ্টুগালে ডিআৰ কংগোৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব। নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথম খেলত অংশ ল'ব। ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি লিডছৰ

0: হেডিংলেত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে গ্ৰুপৰ প্ৰথম খেলত পাকিস্তানৰ মহিলা দলক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। ভাৰত আৰু আফগানিস্তান পুৰুষ ক্ৰিকেট দলৰ মাজত চলি থকা 3খনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল আজি চেন্নাইত অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুস্মিতা তামুলীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ, ৰাজ্যৰ চৰকাৰী কৰ্ম

0: ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমে প্ৰতিদিন কাকতে ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনীৰ বস্ত্ৰ আৰু অসম বিলাসিনী প্ৰত্যক্ষ কৰি ডক্টৰ প্ৰীতাম্বৰ দেৱগোস্বামীয়ে আৱেগিক হৈ উঠাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনৰ বাবে ফ্ৰান্সলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত কৰাৰ বাতৰিটো দৈনিক জনমভূমি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে একেটা বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে এই সন্মান প্ৰধানমন্ত্ৰীগৰাকীয়ে 140 কোটি ভাৰতীয়ৰ নামত উচৰ্গা কৰা বুলি বিশেষভাৱে উল্লেখ কৰিছে। কাকতখনে ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকলাপ, 5 বছৰত চোৰাং চিকাৰীৰ হাতত মৃত্যু মাত্ৰ 7টা গড় শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অখেলুৱৈ সুলভ মনোভাৱৰ বাবে ইৰাণে খেলত স্বাভাৱিক ছন্দ লাভ নকৰা বুলি এটা খেলৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কাকতখনে ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে এটা বাতৰিও প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে বিশ্বৰ শ্ৰেষ্ঠ 5% বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 4গৰাকী অধ্যাপকে স্থান লাভ কৰাৰ বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইপিনে ৰাজ্যত ক্ৰমাগতভাৱে পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ বাতৰিটোক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আকৌ দ্য চেণ্টিনেল কাকতে এতিয়াৰে পৰা কাহৰ চিৰাপ ফাৰ্মাচীৰ পৰা কিনিবলৈ চিকিৎসকৰ নিদান পত্ৰ বাধ্যতামূলক হ'ব বুলি চৰকাৰে জাননী জাৰি কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া হওক অৰুণিমা গোস্বামীৰ পৰা পৰৱৰ্তী বাতৰি শুনো।
1: ধন্যবাদ ঋতুস্মিতা। সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত সুবেদাৰ মেজৰ তথা বিশিষ্ট আইনজীৱী প্ৰতাপ কুমাৰ শৰ্মাৰ 81 বছৰ বয়সত আজি পুৱতি নিশা কামৰূপৰ লেজাৰ নিজা বাসভৱনত দেহাৱসান ঘটে। উল্লেখযোগ্য যে জীৱিত কালত নেত্ৰদান কৰি যোৱা হেতুকে দেহাৱসানৰ পাছত তেওঁৰ চকুজুৰি গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসাকৰ্মীৰ দলে সংগ্ৰহ কৰে। হাউলিৰ মৌটুপুৰী গাঁৱৰ বাসিন্দা বি এইচ কলেজৰ প্ৰাক্তন অধ্যাপক আৰু দীনদয়াল মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গুণীন্দ্ৰনাথ দাসৰ কালি পাটনা হস্পিটেলত দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বিগত 3 বছৰত মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীৰ জৰুৰী প্ৰক্ৰিয়া। জনসাধাৰণক স্বচ্ছ আৰু নিৰাপদ ইন্ধন যোগানৰ বাবে মুখ্যমন্ত্ৰী মঙলদৈ আৰু তেজপুৰত PNG আৰু CNG প্ৰকল্প উদ্বোধন। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু বিশ্বকাপত মেছিৰ হেট্ৰিক, এমবাপ্পে 2টা গ'লেৰে আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ অভিযান আৰম্ভ।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরুপ অনুষ্ঠানত আজি শুনক কোকৰাঝাৰ জিলাৰ রেহরুপ। আমালৈ লিখি পঠিয়াইছে কোকৰাঝাৰ জিলাৰ আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্মচৌধুৰীয়ে। কোকৰাঝাৰ জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী আঁচনি আৰু উন্নয়নমূলক প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে 15 জুনত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: সভাত MLA লেড এম্পিলেট ইউনাইটেড ফাণ্ডৰ প্ৰকল্পসমূহে ধৰি জিলাখনৰ বিভিন্ন চলিত উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। বিভিন্ন বিভাগৰ বিষয়াসকলে নিজ নিজ বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা চৰকাৰী আঁচনি আৰু কাৰ্যসূচীৰ অগ্ৰগতি সম্পৰ্কে উপস্থাপন আগবঢ়ায়। উন্নয়নমূলক কামসমূহ সময়মতে সম্পূৰ্ণ কৰা, জনসেৱা অধিক শক্তিশালী কৰা আৰু বিভাগসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰাৰ উপৰিও সভাত গুৰুত্ব আৰোপ কৰা হয়। সভাখন কোকৰাঝাৰৰ জিলা আয়ুক্ত ডক্টৰ পি উদয় প্ৰবীণে সভাপতিত্ব কৰে। সভাত গোসাইগাঁৱৰ বিধায়ক সবাৰাম বসুমতাৰী, পাখুংগুৰি বিধায়ক ৰূপম চন্দ্ৰ ৰয়, পৰ্বজৰা বিধায়ক মহম্মদ আশৰাফুল ইছলাম শ্বেখ, জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলো উপস্থিত থাকে।
1: অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ এখনি কাৰ্যনিৰ্বাহক সভা কোকৰাঝাৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী

সন্থাৰ আতিথ্যত অনুষ্ঠিত হয়। সন্থাই মাধ্যমিক বিদ্যালয়সমূহত স্থায়ী প্ৰধান শিক্ষক নিযুক্তি প্ৰদান কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে যিসমূহ জিলাত এতিয়াও নিযুক্তি সম্পূৰ্ণ হোৱা নাই তাতো শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। একে সময়তে উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অধ্যক্ষ নিযুক্তিৰ বাবে প্ৰকাশিত বিজ্ঞাপনত ভাৰপ্ৰাপ্ত অধ্যক্ষসকলৰ ক্ষেত্ৰত বয়সৰ উচ্চসীমা শিথিল কৰাৰ দাবী উত্থাপন কৰে। সন্থাই সকলো জিলাত খালী হৈ থকা উপাধ্যক্ষ, সহকাৰী প্ৰধান শিক্ষক, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ পূৰণ, বিদ্যালয়সমূহত কম্পিউটাৰ শিক্ষক নিযুক্তি আৰু কৰ্মৰত কম্পিউটাৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনায়। বিদ্যালয় একত্ৰীকৰণৰ ফলত যোগ্য নিম্ন স্নাতক শিক্ষকসকলৰ পদ স্নাতক পদলৈ উন্নীত কৰাৰো আহ্বান জনোৱা হয়। বিটিচি বিধান পৰিষদে নয়ডাস্থিত ভিজন স্প্ৰিং ফাউণ্ডেশ্যনৰ সহযোগত বিটিচি সচিবালয়ত বাণিজ্যিক বাহনৰ চালক আৰু পৰিবহণ কৰ্মীসকলৰ বাবে এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰে। শিবিৰত চালক আৰু পৰিবহণ কৰ্মীসকলৰ চকু পৰীক্ষা বিনামূলীয়াকৈ সম্পন্ন কৰা হয়। লগতে যিসকলৰ দৃষ্টিশক্তি সংশোধনৰ প্ৰয়োজন হৈছিল তেওঁলোকক বিনামূলীয়াকৈ চশমাও বিতৰণ কৰা হয়। এই শিবিৰৰ মুখ্য উদ্দেশ্য আছিল পৰিবহণ কৰ্মীসকলৰ মাজত চকুৰ স্বাস্থ্য সম্পৰ্কে সজাগতা বৃদ্ধি কৰা আৰু তেওঁলোকৰ দৃষ্টিশক্তি উন্নত কৰি সুৰক্ষিত যান বাহন চলাচল নিশ্চিত কৰাত সহায় কৰা। বিটিচিৰ উপ মুখ্য ৰিহন দৈমাৰীয়ে শেহতীয়াকৈ কোকৰাঝাৰস্থিত বিটিচি সচিবালয়ত কৃষি বিভাগৰ এক পৰ্যালোচনা সভাত সভাপতিত্ব কৰে। সভাত উপ মুখ্যগৰাকীয়ে কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন সম্পূৰ্ণ আৰু চলিত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে বিভাগীয় বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ বিভাগটোৰ বিভিন্ন কাৰ্যকলাপ, সাফল্য আৰু ভৱিষ্যত পৰিকল্পনা সম্পৰ্কেও অৱগত হয়। সভাত ভাষণ প্ৰদান কৰি ৰিহন দৈমাৰীয়ে কৃষি বিভাগক অধিক শক্তিশালী কৰাৰ লগতে সমগ্ৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নৰ কৃষকসকলৰ কল্যাণ আৰু উন্নয়নৰ ক্ষেত্ৰত বিটিচি চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। তেওঁ কৃষি আঁচনি আৰু প্ৰকল্পসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰি উৎপাদন বৃদ্ধি, কৃষকৰ জীৱন জীৱিকা উন্নত কৰা আৰু অঞ্চলটোত বহনক্ষম কৃষি উন্নয়ন নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। এনটিপিচিৰ চি এছ আৰ আঁচনিৰ চাৰিখন বোৰ্ড এম্বুলেন্সৰ শুভ উদ্বোধন কৰে বিটিচি পৰিষদীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ ই এম দেৰহাছাদ বসুমতাৰীয়ে। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ ডেবিটলা মদাতি অঞ্চলত বাৰিষাৰ সময়ত বানপানীৰ কবলত প্ৰায় 3-4 মাহ পানীত থাকিবলগীয়া হোৱাৰ বাবে প্ৰায় 8,000 জনসাধাৰণে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হ'ব লগা হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত বিটিচি চৰকাৰৰ স্বাস্থ্য বিভাগে এম পি টি চিৰ চি এছ আৰ আঁচনিৰ দ্বাৰা 4খন বোৰ্ড এম্বুলেন্স আগবঢ়াই পৰ্বতঝোৰা স্বাস্থ্য সেৱাত এক নতুন সংযোজন কৰা পৰিলক্ষিত হয়। 16 জুনত এই বোৰ্ড এম্বুলেন্স সেৱা উদ্বোধন কৰে বিটিচি পৰিষদীয় চৰকাৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বসুমতাৰীয়ে। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আপোনালোকে আজি কোকৰাঝাৰ জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ একে সময়তে আন এখন জিলাৰ ৰেহৰূপৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি কোকৰাঝাৰ জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰী।
1: এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই অ?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে মই এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
0: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়।
4: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
3: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
4: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নলব,
3: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
4: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
3: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
5: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
6: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
7: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
8: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰভাতী তৰংগ। আজিৰ বিষয় ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ। অনুষ্ঠানটি আগবঢ়াইছে সীমান্ত বাৰ্মাই।
9: প্ৰভাতী তৰংগ।

সুপ্রভাত আদরৰ শ্রোতা, প্রভাতী তরঙ্গর এটি অতি বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তরিক স্বাগতম জানাইছো। আদরৰ শ্রোতা, বিশেষ খণ্ড এইবাবেই যে আজি এটা বিশেষ দিন। আজি অসমৰ যি সাংস্কৃতিক জগত, যি আমাৰ গীতৰ জগত, নাটকৰ জগতৰ কথা কয়, চিনেমাৰ জগতৰ কথা কয়, বা আপুনি উপন্যাস, গল্প, কবিতাৰ কথা কয়, দেশভক্তিমূলক গীতৰ কথা কয়, যিফালে চাই অসমৰ এই গোটেই সুন্দৰৰ যিটো সাধনা, সংস্কৃতিৰ যিটো সাধনা, তাৰ লগতে বৈপ্লৱিক যিটো চিন্তা, তাক এটা সুন্দৰ দিশেৰে আগবঢ়াই লৈ যোৱা পুৰুধা ব্যক্তিগৰাকী হ'ল আমাৰ সকলো শ্ৰদ্ধাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু আজি তেখেতৰ 124তম উপজা দিন, আদৰৰ শ্ৰোতা। গতিকে ক'ত আৰম্ভ কৰিম, ক'ত শেষ কৰিম, এনে এখন বিশাল সাগৰ আমাৰ এতিয়া এই মুহূৰ্তত তেনে এটা অৱস্থা হৈছে। আৰু আজি এই শুভ দিনটিত আমি তেখেতৰ

0: সশ্ৰদ্ধ স্মৰণ কৰিছোঁ, আমাৰ অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ কৰ্মৰাজিৰ বিষয়ে, বিশেষকৈ তেখেতৰ যি নাট্য সাহিত্য, লগতে গীতি সাহিত্য, এই বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত আজি দুগৰাকী বিশেষ ব্যক্তি আমি আমন্ত্ৰণ জনাই আনিছোঁ। আৰু তেখেতসকল হ'ল বিশিষ্ট নাট্যকাৰ, পৰিচালক নৰেন পাটগিৰি ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। স্বাগতম জনাইছোঁ, আমি স্বাগতম জনাইছোঁ অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী মিতালী দে বাইদেউ। সংগীতৰ ক্ষেত্ৰখনত চিৰপৰিচিত, সকলোৱে তেখেতক জানে আৰু ৰূপকোঁৱৰৰ সাধনা কৰি থাকে, চৰ্চা কৰি থাকে। এতিয়া আমাৰ আকাশবাণী গুৱাহাটীৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত শিল্পী, গতিকে আজি দুয়োগৰাকী শিল্পীক আমাৰ মাজত পাই মিনুত হৈ আনন্দিত হৈছোঁ, পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ৰূপকোঁৱৰৰ কথা ক'বলৈ গ'লে সাধাৰণতে মানুহে ভাবে যে সদায় কয় ৰূপৰ কোঁৱৰ বা সুন্দৰৰ সাধক, কিন্তু তেখেতৰ এই সুন্দৰৰ মাজতো এটা বৈপ্লৱিক চিন্তা প্ৰতিটো ক্ষেত্ৰতে ওলাই আহিছিল, সেই বিষয়ে আমি কথাটো পাতিম। কিন্তু আৰম্ভণিতে নৰেন্দা কি বুলি শ্ৰদ্ধাঞ্জলি জনাব, কেনেদৰে স্মৰণ কৰিব?
1: ৰূপান্তৰে সেই জগত ধুনীয়া কৰে,
0: হয় হয়,
1: জ্যোতিপ্ৰসাদৰ এই যে আপ্ত বাক্যশাৰী, যে ৰূপান্তৰে জগত ধুনীয়া কৰাটো বাহিৰৰ জগতখন সলনি কৰাৰ উপৰিও মানুহে নিজৰ ভিতৰত যি ৰূপান্তৰ হয়, সাংস্কৃতিক ৰূপান্তৰ, বৌদ্ধিক ৰূপান্তৰ, এই ৰূপান্তৰৰ কথাটো জ্যোতিপ্ৰসাদে বাহিৰে ভিতৰে দুয়োটা কথাই কৈছিল। এতিয়া আমি অসমীয়া জাতিৰ যদি প্ৰাণপুৰুষ বুলি বটবৃক্ষ বা মহিৰুহ বুলি ক'ব লাগে, আমাৰ হাতত গণিব পৰা মানুহকেইজন, আৰু তাৰে ভিতৰত অন্যতম ব্যক্তিগৰাকী হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। ৰাজস্থানৰ, সুদূৰ ৰাজস্থানৰ পৰা তেওঁৰ পূৰ্বজ নৱৰংৰাম আগৰৱালা প্ৰথম যেতিয়া অসমলৈ আহিছিল বিশ্বনাথত, গোমস্তাৰ কাম কৰিছিল। গোমস্তাৰ কাম কৰি তাৰপিছত গমিৰিলৈ গ'ল, আৰু গমিৰিলৈ গৈ তাত দোকান এখন আৰম্ভ কৰিলে গেলামালৰ, আৰু তাতেই ভাগ্যলক্ষ্মীৰ উদয় হ'ল। আৰু তাৰ পৰৱৰ্তী কালত দেখা গ'ল যে ৰাজস্থানৰ পৰা সেই অহা সেই মানুহজনে লখিমপুৰৰ ভিতৰুৱা গাঁৱৰ এগৰাকী অসমীয়া মহিলাক বিয়া কৰালে। কেৱল তেওঁৱেই নহয়, তেওঁৰ পুত্ৰ হৰিবিলাস আগৰৱালা, চন্দ্ৰকুমাৰ আগৰৱালা, তেওঁলোকেও প্ৰত্যেকেই একোগৰাকী অসমীয়া ছোৱালী বিয়া কৰালে। জ্যোতিপ্ৰসাদে নিজেও অসমীয়া ছোৱালী বিয়া কৰালে। গতিকে জ্যোতিপ্ৰসাদ ৰাজস্থানৰ পৰা আহিছিল, গতিকে তেওঁৰ গাত এটা ৰাজস্থানী ট্ৰেডমাৰ্ক আছে, সেই কথাটো সত্য নহয়।
0: তেওঁৰ গাত
1: অসমীয়া জাতিৰ যি তেজ, DNA, এই DNAটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ গাত আছিলে। গতিকে এই যে বহু মানুহ আমাৰ ইয়ালৈ প্ৰব্ৰজন হৈ আহিছে, বহু মানুহ ইয়াত জিনলিন গৈছে, ৰবীন্দ্ৰনাথৰ যি কথা আছে, এই গোটেই কথাবিলাকৰ ভিতৰত আমি যিটো দেখিছোঁ যে জাতিৰ যে সংমিশ্ৰণৰ প্ৰক্ৰিয়া, সংমিশ্ৰণৰ মাজেদি জাতি এটা জিনলিন লৈ হৈ পেলাই গঢ় লৈ উঠে। আৰু জ্যোতিপ্ৰসাদৰ পৰিয়ালটো এই যে উদাহৰণ, এই দৃষ্টান্তৰ অন্যতম উদাহৰণ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা নিজে আৰু তেওঁৰ পূৰ্বজসকল। আপুনি যদি চাই এটা বস্তু চাব যে অসমীয়া গুণমালাৰ পৰা, ভটিমাৰ পৰা, নামঘোষাৰ পৰা, কীৰ্তন ঘোষাৰ পৰা যি পুৰণি সাহিত্য, বৈষ্ণৱ সাহিত্য, এই বৈষ্ণৱ সাহিত্যক জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ মানুহেই, তেওঁলোকেই প্ৰথম ছপা কৰি উলিয়াই অসমীয়া মানুহক পঢ়িবলৈ দিছে। অৰ্থাৎ এই যে জাতিৰ গৌৰৱ, জাতিৰ উত্তৰাধিকাৰ, এই কথাটো জ্যোতিপ্ৰসাদৰ পৰিয়ালে তাহানিতে ভাবিছিল তাৰমানে। গতিকে জোনাকী চন্দ্ৰকুমাৰ আগৰৱালা আমাক যে জাতিক পোহৰলৈ লৈ যোৱাৰ যিটো জোনাকী কাকতখনৰ যি অৱদান, এই গোটেই কথাবিলাক চালে অসমীয়া জাতিসত্তালে, অসমীয়া জাতীয় ভাৱলে এই ব্যক্তিকেইগৰাকীৰ বা বিশেষকৈ এই পৰিয়ালটিৰ যি অৱদান, সেই অৱদানে অসমীয়া জাতিটোক উত্তৰণৰ বাটত বহু দূৰ আগলৈ লৈ গৈছে।
0: হয়, নিশ্চয়কৈ। আপুনি সুন্দৰকৈ কৈছে, তেখেতে নিজেই কৈছিলে যে ৰূপান্তৰে জগত ধুনীয়া কৰে, আৰু সেইটো তেখেতে বেদবাক্য বুলি কৈছিল, তেখেতৰ গাত এইটো মোৰ বেদবাক্য। আৰু সেই ৰূপান্তৰৰ মাজেৰে আনি অসমীয়া জাতিৰ যে লুইতৰ যি আজি সোঁত বৈ আছে, সংস্কৃতিৰ সোঁত, সেই সোঁতৰ ধাৰাটো তেখেতে এটা দি থৈ গৈছে আৰু চিৰপ্ৰৱমান হৈ থাকিব সেই কথাটো। মিতালী বাইদেউ, কেনেদৰে স্মৰণ কৰিব? মই যেতিয়া আপোনাক যোগাযোগ কৰিছিলোঁ, আপুনি কালি ৰাতি আহি পাইছে জাৰ্মানীৰ পৰা, মই ভিডিঅ' এটা দেখিছিলোঁ, আপুনি জাৰ্মানীৰ সেই যিটো স্কুৱেৰ

0: আছিলে বাৰ্লিনৰ, জাৰ্মানীৰ কেপিটেল বাৰ্লিনত, য'ত জ্যোতি প্ৰসাদে চিনেমাৰ প্ৰশিক্ষণ লৈছিলে, 11 জৰ্জিয়া নে তেনেকুৱা হয়, মোৰো অকণমান খেলিমে, কিন্তু সেই বাৰ্লিনৰ সেই ঠাইত আপুনি থিয় হৈ বিচাৰি গৈছিলে আৰু তাৰপৰা আপুনি ভিডিঅ' কৰিছিলে, আপুনি টুৰে মূৰে আলোকৰে যাত্ৰা, সেই সময়ত আৱেগিক হৈ আপুনি অকণমান গাইছিলে, এটা আমি কৈছোঁ এইটোৰ লগত যেন কিবা এটা কোইনচিডেন্স বা কিবা এটা মিলি গৈছে, কেনেদৰে স্মৰণ কৰিব আজি এই মুহূৰ্তত, কি আহিছে আপোনাৰ মনলৈ?
1: এই যে যিটো ৰূপান্তৰৰ কথা ক'লে, মোৰ জ্যোতিপ্ৰসাদক এখন বোৱতী নদীৰ নিচিনা লাগে, আৰু নদী সদায় পৰিৱৰ্তনশীল, আৰু জ্যোতিপ্ৰসাদক আমি আচলতে প্ৰত্যেক দিনাখনেই বেলেগ বেলেগ দৃষ্টিৰে আমি আকৌ বিচাৰি থাকোঁ, প্ৰত্যেকটো গীতৰ মাজত, তেওঁৰ কামবিলাকৰ মাজত, নহয়? আৰু আজিৰ জন্মদিনত তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, আৰু যেতিয়া বাৰ্লিনৰ সেই স্কোৱাৰত থিয় হৈ আছিলোঁ, গাটো একদম এটা শিহৰণ হৈছিলে যে প্ৰায় 100 বছৰ আগত অসমৰ নিচিনা আওহতীয়া এটুকুৰা জেগাৰ পৰা জ্যোতিপ্ৰসাদে বাৰ্লিনলৈ গৈছিলে চিনেমা নিৰ্মাণৰ, বোলছবি নিৰ্মাণৰ প্ৰশিক্ষণ ল'বৰ কাৰণে, আৰু সেইটো তেওঁৰ কাৰণে এইটো কাৰণে সম্ভৱ আছিল বুলি মই ভাবোঁ যে তেওঁ নিজে কৈছিল যে জ্যোতি স্নান কৰা, জ্যোতি স্নান মানে আলোকেৰে স্নান কৰা, আকৌ লগতে তেওঁ নিজৰ নামটো জ্যোতি, তাৰমানে তেওঁৰ আদৰ্শ, তেওঁ দৰ্শনৰ স্নানটো বুজাইছিলে, নহয় জানো? সেই কথাটো তাৰমানে মই সেই গানবোৰ গালে সেই কথাটো খুব
2: ফিল কৰে, বহুত অনুভৱ কৰে।
0: তারপরে আপনি গাইছিলে টুরে মুরে আলোকরে যাত্রা, যে জ্যোতিপ্রসাদের এক অনন্য সৃষ্টি হয় এই যাত্রাটো, যে
1: তেওঁৰ আৰু সকলোৰে যাত্রাটা
0: আলোকৰ যাত্ৰা, অসমীয়া জাতিৰ আলোকৰ যাত্ৰা এটা তেখেতে কৰি থৈ সেইটো বুজাইছে, হয় হয়। আমি তেখেতৰ গীতৰ কথা পাতিম, নাটকৰ কথা পাতিম, তেখেতৰ হনীত কুঁৱৰীৰ পৰা আৰম্ভ কৰি
2: ৰূপালীম,
0: ৰূপালীম, কাৰেঙৰ লিগিৰি, লভিতা, এইবিলাক কথা নৰেন্দ্ৰৰ সৈতে পাতিম। তেখেতৰ গীত মানে নাটক ক'লে গীতৰ কথা আহি যায়, গীত ক'লে নাটকৰ কথা আহি যায়, গীতসমূহ নাটকত অন্তৰ্ভুক্ত হৈ আছে, বা গীতৰ কাহিনীক জৰিয়তে নাটকৰ কাহিনী আগবঢ়াই লৈ গৈছে গীতৰ কথাৰে, এটা বেলেগ ধৰণৰ যিটো সাধাৰণতে দেখা পোৱা নাযায়।
2: কথাটো হ'ল যে এই কথাটো মানুহে কম আলোচনা হয়, যে আমি সাধাৰণতে ভাৰতীয় সংগীত বুলি ক'লে বাইদেউ মোতকৈ বহুত বেছি বিজ্ঞ লোক সংগীতৰ ক্ষেত্ৰত, মই যিখিনি পঢ়া শুনা কৰি পাইছোঁ যে হিন্দুস্তানী ৰাগ সংগীত আৰু কৰ্ণাটকী ৰাগ সংগীত, আমি সাধাৰণতে এই দুটা বুজোঁ। কিন্তু শংকৰদেৱে তেওঁৰ 34টা ৰাগ তেওঁ নিজে তৈয়াৰ কৰিছিল, 34 ৰাগছ, আৰু তাৰ 16টা ৰাগ আছিল অসমীয়া থলুৱা নিজস্ব ৰাগ, ৰাগ, ৰাগ ভিত্তিক, তাত কৰ্ণাটকীয় নাই, তাত হিন্দুস্তানীও নাই,
1: মৌলিক ৰাগ।
2: আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে জ্যোতিপ্ৰসাদ আগৰৱালাই বিষ্ণুপ্ৰসাদ ৰাভাদেৱক এটা কথা কৈছিল যে আমাৰ এই এই যে ক'লোঁ এই যে সুকীয়া ৰাগ, এইটো আমাৰ কামৰূপী ৰাগ সংগীত যিটো আছিলে, কামৰূপী ৰাগ সংগীতৰ যিটো ধাৰা, এই ধাৰাক শংকৰদেৱে আৰম্ভ কৰিলে, আৰু পৰৱৰ্তী কালত জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাই ক'লে যে আচলতে আমাৰ যি সুকীয়া ৰাগ ভিত্তিক ধাৰা বা আমাৰ সুৰৰ যি ধাৰা, এই ধাৰাটো হিন্দুস্তানী আৰু কৰ্ণাটকীৰ প্ৰভাৱ আছে, যেনেকৈ উটিজা ৰূপালী নাওক, জ্যোতি বিষ্ণু ৰাভাৰ যিটো কৰ্ণাটকী আছে বা হিন্দুস্তানী ৰাগ আছে, কিন্তু আমাৰ যে নিজস্ব থলুৱা সুৰৰ যে ভংগীমা আমাৰ সুৰত আছে, আমাৰ গীতৰ আশে পাশে বৈ ফুৰে, তাৰমানে এই কথাটো জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ আগৰৱালাই খুব সুন্দৰকৈ এই কথাটো বুজে, আৰু তাৰ আগত লক্ষ্মীনাথ বেজবৰুৱায়ো সেই বাটটো কাটি থৈ গৈছিল, অৰ্থাৎ শংকৰে যি বাট কাটিলে গুৰুজনাই, সেই বাটেৰে বাট বুলি বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ডক্টৰ ভূপেন হাজৰিকা আৰু শেহতীয়াকৈ জুবিন গাৰ্গৰ পাশ্চাত্য হেৰি আহিছে, কিন্তু তথাপিও তাতো মৌলিকতা আছে আমাৰ থলুৱা হেৰি, গতিকে এই যিটো উদাৰ গীতি ধাৰা আধুনিক গীতৰ, এই ধাৰাটোক আটাইতকৈ বেছি চহকী আৰু প্ৰাণৱন্ত কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাই,
0: খুব সুন্দৰ সঁচা এই কথাটো। আৰু এই কথাৰ বিষয়ে আমি আৰু বিতংকৈ পাতি যাম, দীঘলীয়া অনুষ্ঠান আছে, আমি আজি 10:30 বজালৈকে আপোনাক দুয়োগৰাকী অতিথিৰ সৈতে ইয়াতে থাকিম, যিহেতু আপুনি ভূপেন হাজৰিকাৰ কথা কৈছে, জ্যোতিপ্ৰসাদৰ গীতৰ কথা, আমাৰ এইটো সুৰীয়া যাত্ৰা এটা বুলি কওঁ ৰাতিপুৱাৰ এই সময়খিনিত, গতিকে সুধাকণ্ঠই গোৱা আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এটি গীত আমাৰ অনামিকা বৰদলৈ বৰুৱাই এতিয়া বজাই শুনাব শ্ৰোতালৈ আগবঢ়াইছোঁ, তাৰ পাছত আমি এই পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকিম, তেখেতৰ নাটকৰ কথা, গীতৰ কথা আমি আলোচনা কৰি যাওঁ, আদৰ শ্ৰোতা।

0: আদৰৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ ৰেডিঅ' টি বিশেষ খণ্ড ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ আৰু নৰেন্দ্ৰা এই বিষ্ণুপ্ৰসাদ ৰাভাই জ্যোতিপ্ৰসাদ আগৰৱালাক নিজৰ কি বুলি ভাবিছিলে আপুনি ভালকৈ জানে, বা তেওঁৰ গীতসমূহ লৈ গৈছিলে ঘৰলৈ, যিখন পুথি আছিলে তেনেকুৱা ধৰণৰ। তেওঁ কৈ গৈছিলে যে জ্যোতিপ্ৰসাদ আগৰৱালাক তেখেতে আজীৱন ৰূপতীৰ্থৰ যাত্ৰী এনেদৰে তেওঁক সম্বোধন কৰি থৈ গৈছে। আৰু সত্যনাৰায়ণ শৰ্মাই সত্যনাৰায়ণ শৰ্মাৰ মতে অসমৰ সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনত জ্যোতিপ্ৰসাদে যি মহান বিপ্লৱী শিল্পীৰ ভূমিকা গ্ৰহণ কৰি গৈছে তাৰ তুলনা দিবলৈ দ্বিতীয়জন ব্যক্তি নাই বা বিচাৰি পোৱা টান হ'ব সেই কথাটোক উল্লেখ কৰিছে। হেমাংগ বিশ্বাসে কৈছে, ব্যক্তি জীৱনৰ সততা, সাহস, সত্যনিষ্ঠা আৰু সংগ্ৰামশীলতাৰ লগত সাহিত্য, শিল্প আৰু সংগীতৰ এনে সুসংগতি এই যুগৰ সংস্কৃতি জগতত দুৰ্লভ বুলি আখ্যা দিছে হেমাংগ বিশ্বাসে। তেওঁ কৈ থৈ গৈছে তাৰমানে এই দুটা কথা কৈছে যে ধৰক এটাটো সুন্দৰ সাধনা থাকিলে, আমি কৈছোঁৱে এটা বিপ্লৱী কথাটো থাকিলে, আৰু সমাজখনৰ বিভিন্ন বস্তু তেখেতে নাটকৰ জৰিয়তে, গীতৰ জৰিয়তে
1: ইমান ভার্সেটাইল, ইমান বহুমুখী প্রতিভা সাধারণতে কম কম থাকে। আর আমি বাইদর গান শুনবলে মন আছে, বাইদর গান গাব আর কব, কিন্তু মই এটা কথা কও, তাৰমানে যে অসমীয়া আধুনিক গীতর আরম্ভণিটো নাথালাত হৈছে, বান থিয়েটারত শোণিতকুৰি নাটকেৰে আৰম্ভ হৈছে অসমীয়া আধুনিক গীতৰ যাত্ৰা। আৰু এই যাত্ৰাৰ জনক প্ৰকৃতাৰ্থত ক'বলৈ গ'লে বেজবৰুৱা ডাঙৰীয়া আছে, লক্ষীৰাম বৰুৱা আছে, তেখেতসকলে এটা বেলেগ ধৰণৰ মাৰ্গ সংগীতৰ চৰ্চা কৰিছিল। কিন্তু

0: জ্যোতি প্ৰসাদৰ যিটো অসমীয়া মানে এই যে বনগীত, বিয়াগীত, বিহুগীত, বিভিন্ন ধৰণৰ গীত আৰু লগত পশ্চিমীয়া সুৰৰ ব্যঞ্জনা, এই এই দুটাৰ যিটো যিটো সমন্বয়, এই সমন্বয়টোৱে জ্যোতিপ্ৰসাদে আধুনিক গীতলৈ আনিলে আৰু নাটকেৰে আৰম্ভ হ'ল বান থিয়েটাৰৰ মঞ্চত অসমীয়া আধুনিক গীতৰ যাত্ৰা। আৰু এই যাত্ৰাৰ পৰৱৰ্তী কালত যদি আমি দেখা পাওঁ যে ডক্টৰ ভূপেন হাজৰিকা আছিল জ্যোতিপ্ৰসাদৰ সাংঘাতিক ধৰণৰ শিষ্য, বিষ্ণু ৰাভাৰ সাংঘাতিক ধৰণৰ অনুগামী, গতিকে এই মই বাৰে বাৰে এটা কথা কৈ আছোঁ, এই যে আমাৰ উদাৰ আধুনিক গীতৰ যিটো উদাৰ পৰম্পৰা, জাতিক ভাল পোৱা, মাটিক ভাল পোৱা, সাধাৰণ দৰিদ্ৰ নিপীড়িত মানুহৰ মুক্তিৰ কথা কোৱা, এই যে বিপ্লৱী চেতনাৰ কথা কোৱা, এই গোটেই কথাবিলাকৰ আৰম্ভণিটো কিন্তু জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাই কৰিলে। আৰু পৰৱৰ্তী কালত আমাৰ গোটেই গীতৰ ধাৰাত আমাৰ ৰোমান্টিক ধাৰা এটা আছে, বেজবৰুৱা ডাঙৰীয়া আৰম্ভ কৰা সেই ৰোমান্টিক ধাৰাটো আছে, কিন্তু তাৰ পৰৱৰ্তী কালত আধুনিক যিটো ধাৰা, সেই ধাৰাটো কিন্তু আচলতে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা, লগত আনন্দীৰাম দাস আছে, এনেকুৱা এওঁলোক বিশিষ্ট, বা আমাৰ পাৰ্বতী প্ৰসাদ বৰুৱাও আছে, কিন্তু এওঁলোক হ'ল মানে কি বুলি ক'ব, আমি সেনাপতি আছিল গোটেই ধাৰাটো।
1: হয়, তেনেকুৱা। এতিয়া নৰেন্দ্ৰই কৈছে যে বাইদেউৰ পৰা কিবা এটা শুনিব, এইখিনি আমাৰ শ্ৰোতায়ো ৰৈ আছে আপোনাৰ প্ৰশ্ন, অকণমান
2: এই যে আপুনি ক'লে জাতিৰ কাৰণে, মাটিৰ কাৰণে, সেই যে দায়িত্ববোধটো নহয়, এই যাওঁতে যুগীয়া ধনে মোৰো, মোৰ সেই গানটোত সেই কথাটো মোৰ মনলৈ আহে। আৰু যদিও তেওঁ লিখিছিল বেলেগক কথাটো কৈ, মোৰ কিন্তু সেইটো গাওঁতে জ্যোতিপ্ৰসাদকে কোৱা যেন, মই মানে নিজে গালে তেওঁকেই কোৱা যেন মোৰ বোধ হয়।

0: বিৰাট ধুনীয়া,
1: খুব সুন্দৰ, খুব সুন্দৰ। আৰু যিখন নাটকৰ আপুনি কয় শনিত কুঁৱৰী, যি যাত্ৰাৰ প্ৰথম নাটক আৰম্ভ কৰিছিল 14 বছৰ বয়সতে তেখেতে, আপোনালোকে জ্ঞাত যে নাটকখন
0: 13 বছৰ
1: নি হয়, আমি যি পাইছিলে 14 লিখা আছিলে, কৈছে 14 বছৰ ৰচনা কৰিছিলে আৰু তাত এই গীতসমূহ সন্নিৱিষ্ট কৰিছে নাটকৰ কাহিনী আগবঢ়াই লৈ যাবলৈ।
2: ৰাতি হোৱা নাই যদি প্ৰসাদে তেওঁ নাটকখন লিখি যেতিয়া ঘৰলৈ গৈছে, অৰ্গেনত তুলসী তলে তলে মৃগ পহু চৰে এনেকুৱা, তেওঁ টোপনি অহা নাই, ৰাতি শোৱা নাই, কৈছে আৰে এই মই যে বিচাৰি আছো গানৰ সুৰ ইয়াতেই দেখোন আছে সুৰবিলাক, মোৰ মাৰ কণ্ঠত, মোৰ দেউতাই বজোৱা অৰ্গেনৰ সুৰত, এই গোটেই কথাটো লৈ তাৰপিছত যেতিয়া লিখিলে তেজপুৰ বান থিয়েটাৰত, তেতিয়া এই বঙালী যাত্ৰা গীতৰ সাংঘাতিক প্ৰয়োগ হ'ল, গতিকে চবে ক'লে এইটো বিয়া গীত, বিয়া গীত গৰাকী কেজি এইটো নহ'ব নহয়। জ্যোতিপ্ৰসাদে আকৰ্ষজন মানে কৈছে একদম এটা কথা, মোৰ যদি গান নাটকত ব্যৱহাৰ নহয় এই নাটক মই কৰিবলৈ নিদিওঁ বান থিয়েটাৰত। সেই সময়তে প্ৰফুল্ল চন্দ্ৰ বৰুৱা আহিল, প্ৰফুল্ল চন্দ্ৰ বৰুৱাই শুনালে, প্ৰফুল্ল চন্দ্ৰ বৰুৱাই শুনি আৰে এইটো অসমীয়া গীত, এইটোহে অসমীয়া গীত, আমি ইমান দিনে আমি বেলেগ ধৰণৰ হেৰি এটাত আছোঁ।

0: বিলাকেও কিন্তু নারী প্রসঙ্গটো সাংঘাতিক ধরনে উপরলে আনিছে, কিন্তু জ্যোতিপ্রসাদৰ কথাটো, জ্যোতিপ্রসাদটো নারী না
1: সকলোর, হয় ঠিকই, এজন পুরুষ হয়ে পেলে আর প্রতিবাদর মানে মাধ্যমটো আজিকালি বহুতে ভাবে চিঞৰ বাখৰ করলে বা মই ফেমিনিষ্ট বুলি কলেই প্রতিবাদ হয় বা সাব্যস্ত করব পাৰি, আসলে সেইটো নহয়। মই ভাবো প্রতিবাদ নীরবেও হব পাৰে, আর সেইটো এটা স্রোত আসলে চলি থাকিব লাগিব প্রতিবাদ, আর তেতিয়া এদিন সাব্যস্ত হব আসলে, আর হয়ও তেনেকে।
0: সেয়াই বাইদেউ, জ্যোতিপ্রসাদৰ নাটকত নারীর নাম আছে, গোটেই প্রসঙ্গ নারী মুখ্য চরিত্র,
1: কিন্তু কলাত্মকভাবে তেওঁ কৰি থৈ গৈছে,
0: সেইটো ফেমিনিজমৰ কথা নাই,
1: কথা নাই তাতে, ফেমিনিজম নাই নাই নাই, কিন্তু তেওঁ আসলতে সাবলে গেলে নারীর কারণেই কিন্তু তেওঁ কৰিছে, কিন্তু তেওঁ তাত কোনো বাদৰ নাম দিয়া নাছিল, আর তেওঁ সেই বস্তুটো কলাত্মকভাবে উপস্থাপন কৰি থৈ গৈছে,
2: আর খুব শক্তিশালী রূপত কৰি থৈ গৈছে। আপনি এই যিখন নাটকৰ কথা আমি কৈ আছো, এতিয়া ধৰক আমি কাৰেঙৰ লিগিৰি আপুনি কথা কৈছে, বা আমাৰ যিখন তাত যিটো শেষত সামৰণি বুলি সুন্দৰ কোঁৱৰৰ কথা কৈছে, খুব শক্তিশালী, কিন্তু তেওঁৰ মন এই শেষত পৰিৱৰ্তন হয় নাটকত, আৰু সুন্দৰ সেই গীতেৰে তাত শেষত উপস্থাপন কৰিছে যে জয় আলোকময়, সেই যে চিন্তা ভাৱনা, সেই
0: জয় আলোকময় নিমাতি কৈ নাই।
1: কিন্তু আমি এটা কথা ভুলকে ক'লো, যাওঁতে যুগীয়া আচলতে কাৰেঙৰ লিগিৰিহে আছিল,
2: পৰিৱৰ্তন হয় এটা, পৰিৱৰ্তন আপুনি যি কৈছে ৰূপান্তৰ কথাটো সদায় তেখেতৰ এই চিন্তাত আছিলে, যে মানুহৰ আপুনি যি কৈছে অকল সমাজ পৰিৱৰ্তন নহয়, মানুহৰ মনৰ পৰিৱৰ্তন, ভিতৰৰ পৰা সুন্দৰ হোৱাৰ কথা, এই আলোকময় হোৱাৰ কথাটো খুব সুন্দৰ। আৰু জুবিন গাৰ্গে
0: নিমাতি কইনাত
2: গাই থৈ গৈছে,
0: নিমাতি কইনাত তেওঁ সেই প্লেটৰ যিটো থিয়ৰি, দাৰ্শনিক ৰজাৰ প্ৰসংগ আনিছে, নিমাতি কোন, নিমাতি হ'ল সাধাৰণ জনসাধাৰণ, মুক বধিৰ মানুহ যাৰ কণ্ঠ ৰুদ্ধ, গতিকে এই যে কণ্ঠৰুদ্ধ মুক বধিৰ জনতা, এই জনতাৰ কণ্ঠ ওলাব লাগিব, আৰু জনতাই এক দাৰ্শনিক ৰজাৰ যি মানে যি শাসনৰ কথা, সেই কথাটোহে জ্যোতিপ্রসাদে কৈছে, যিটো প্লেটোই কৈছে,
2: কৈছে
0: মানে ফিলোসোফাৰ কিংৰ কথা কৈছে, সেই সেয়া কিন্তু একে, সেইটো প্লেটৰ নহয়, একেলগে প্লেটৰ আধিয়ে নহয়, কিন্তু এওঁ কৈছে যে ৰজাজন কি হ'ব লাগিব, ৰজাজন মূৰ্খ হ'লে
2: নহ'ব,
0: ৰজাজন দাৰ্শনিকৰ নিচিনা বোধ বুদ্ধি জ্ঞানৰ মহিমাৰে উজ্বলি থাকিব লাগিব, তেতিয়াহে দেশখন ঠিক হ'ব। এজন মূৰ্খ মানুহৰ হাতত শাসন তুলি দিলে দেশখন ভাল নহয়,
1: ৰজা হোৱাটো আচলতে এটা ডাঙৰ দায়িত্ব,
0: বহুত দায়িত্ব,
1: ডাঙৰ দায়িত্ব, আৰু তেওঁ চব পিনৰ পৰা তেওঁ হেৰি জ্ঞানখিনি থাকিলেহে তেওঁ প্ৰত্যেকটো কথা সমাজক বুজি
2: কৰিব পাৰিব। আৰু প্ৰতিটো সময়তে কিন্তু আমি যিটো দেখিছিলোঁ জ্যোতিপ্রসাদ আগৰৱালাই তেনেধৰণৰ এটা প্ৰতিবাদী সত্তা লৈ ফুৰিছিলে, সেই সময়তো ধৰক এটা প্ৰতিবাদী সত্তা আছিলে,
0: হয় তেওঁৰ যিটো যাত্ৰা, আমি যদি চাওঁ যে গান্ধীবাদৰ পৰা আৰম্ভ হৈছে তেওঁৰ যাত্ৰা, তেওঁ সাংঘাতিক গান্ধীবাদী আছিল, এনেকুৱা তিলক হাজৰিকা, সাংবাদিক তিলক হাজৰিকা এঠাইত লিখিছে যে 42ৰ আন্দোলনৰ সময়ত এই গহপুৰৰ ফালে অসুস্থ জ্যোতিপ্রসাদ, একদম গাত হেৰি নাই, এই চাইকেলৰ আগৰ যিডাল লোহা তাত এটা গাৰু বান্ধি দিছে, সেই গাৰুত জ্যোতিপ্রসাদ উঠিছে, তিলক হাজৰিকাই তেওঁক চলাই নিছে চাইকেলখন, সেই দেহাৰে এই গোটেই দিহিঙে দীপাঙে অৰঙে দৰঙে স্বাধীনতাৰ কাৰণে, মুক্তিৰ কাৰণে, মুক্তি মন্ত্ৰ মানুহৰ মাজত বিয়পিয়াই দিয়াৰ কাৰণে, ইভেন লণ্ডনত থাকোঁতে তেওঁ লণ্ডনত থাকোঁতে 4টা গান লিখি পঠাইছে 1930 চনৰ আইন অমান্য আন্দোলনৰ সময়ত, যে এই গানকেইটা গাবলৈ দিবি, আৰু সেই গান গাইছে, সেই
1: বিশ্ববিজয়
0: নজোৱান ও আমাৰ গাঁও, এই ধৰণৰ গানবিলাক, এই গানবিলাক তেতিয়া সমদলত গাইছিল, সমদলত গাই মানুহে স্বাধীনতা সংগ্ৰামৰ অস্ত্ৰ আছিল জ্যোতিপ্রসাদৰ গান,
2: গীত হ'ব, মানুহক উদ্বুদ্ধ কৰিছিল,
0: উদ্বুদ্ধ কৰাৰ অস্ত্ৰ আছিল, গতিকে এই তেনেকুৱা এজন মানুহ, তাৰমানে তেওঁ ভূমিৰ লগতো এখন ভূমিত আছে এখন ভৰি, আৰু তেওঁৰ বোধ বিখ্যাৰ এখন ভৰি আছে তেওঁৰ মানুহৰ ওপৰত, তাৰমানে এই যে ভূমা স্পৰ্শ কৰা আৰু তাৰ পৰা এক বোধ বিখ্যাৰ উচ্চতৰ হেৰিলে গুচি যোৱাৰ যিটো হেৰি, সেইটো জ্যোতিপ্রসাদত বাহিৰে বা বিষ্ণু ৰাভাত বাহিৰে ভূপেন হাজৰিকাৰো আছে, কিন্তু জ্যোতিপ্রসাদ নমস্য,
1: তেওঁ মানে

0: জ্বলাই থৈ গৈছে, ফিৰিঙতিটো তেওঁ
1: চাকিটো তেওঁ জ্বলাইছে, মাটিৰ চাকিটো।
2: আৰু সেই ধাৰাতে আপুনি আৰম্ভতে কৈছিলে যে আমাৰ স্বনামধন্য শিল্পীসকলে সেই ধাৰা
1: সেইটো ধাৰা আজিও চলি
2: আছে, আজিও চলি আছে। আমি গীত এটি শুনি লওঁ, জ্যোতি প্ৰসাদৰ ৰচনা, জুবিন গাৰ্গ গাইছে জয় আলোকময়, সকলোৰে মনবিলাক ভাল হওক, পোহৰ কৰি তোলক, আৰু আপুনি যি কৈছে জ্ঞানৰ পোহৰ হওক, আলোকময় হৈ পৰক। শুনিছোঁ, তাৰপিছত আকৌ এই কথা পাতিম নৰেন্দ্ৰ।
1: হয় হয়, আৰু বাইদেউ

0: আদৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰেই যিটো প্ৰভাতী তৰংগৰ এটা অতি বিশেষ খণ্ড, ৰূপান্তৰৰ শিল্পী ৰূপ কোঁৱৰ। আৰু আমি পুনৰবাৰ জনাইছোঁ যি শ্ৰোতাই হয়তো পলমকৈ সংযোগ হৈছে, আপোনালোক আটাই জ্ঞাত আজি ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 124তম উপজাত দিন আৰু তেখেতৰ কৰ্মৰাজিৰ বিষয়ে আমি কথা পাতি আছোঁ। ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট নাট্যকাৰ পৰিচালক নৰেন পাটগিৰি আৰু বিশিষ্ট শিল্পী মিতালী দে। আমি গীতৰ কথা পাতি আছোঁ, নাটকৰ কথা পাতি আছোঁ। আন এখন উল্লেখযোগ্য নাটক আদৰ তেখেত আপোনাৰ আটাই জ্ঞাত ৰূপালীম। গতিকে সেই ৰূপালীমৰ গীত আপুনি গাই থৈছে, বৰ সুন্দৰ যৌৱনৰ সেই গীত, অ সখী আজি যৌৱন বন জুৰি,
1: এটা ধৰক
0: হয় প্ৰাণ এটা মানে ধৰক
1: গাঁৱনে
0: হয় যদি গাই দিয়ে ভাল লাগিব। আৰু তাৰপাছত আমি নৰেন্দ্ৰ প্ৰায় ৰূপালীমৰ বিষয়ে আমি অকণমান নাটকৰ বিষয়ে জানিম। হয়

0: ইমান মানে ইমেজাৰী বিলাক
1: বন বসন্ত মুঞ্জুৰি
0: চিত্ৰকল্প বিলাক মানে ইমান ইমান সাংঘাতিক সাংঘাতিক একে সাংঘাতিক আৰু সাংগীতিক
1: আচৰিত কথা ন কেনেকে সুৰ বিলাক বা ওলাই আহিছিল
0: এই ৰূপালীম নাটকখনৰ কথা সেইটো মেটাৰলিংকৰ মুন্না ভন্না বুলি বিদেশী নাটক এখনৰ চাট এই নাটকখন লিখা বুলি দুই একে ক'ব খোজে কিন্তু তেওঁৰ ৰচনাবলীত যি সম্পাদক মণ্ডলীয়ে যি লিখিছে তাত তাৰ পৰা অনুমান কৰিব পাৰি যে হয়তো চাহ পোহৰ ক'ৰবাত থাকিব পাৰে কিন্তু তাৰ মানে এইটো নহয় যে ৰূপালীম মৌলিক নহয় ৰূপালীম গীতেৰে ৰূপালীম বিষয়বস্তুৰে ৰূপালীম চৰিত্ৰৰে আৰু ৰূপালীম সাজ সাজপাৰেৰে ৰূপালীম সংগীতেৰে এই নাটকৰ এই যিবিলাক উপাদান আছে এই গোটেই উপাদানবিলাক যদি আমি ৰূপালীমক চাওঁ উপাদানবোৰেৰে সকলো মৌলিক উপাদান সকলো থলুৱা ইয়াত প্ৰকৃতি গোটেই জনগোষ্ঠীয় সমাজ আমাৰ ইয়াত আৰু এই জনগোষ্ঠীয় সমাজ মই আগতেই কৈছোঁ যে এই সাহস এগৰাকী জনগোষ্ঠীয় নাৰীক নাটকৰ মুখ্য চৰিত্ৰ কৰা চৰি
1: সেই সময়ত পৰম্পৰাৰ
0: বিপৰীতে পৰম্পৰা ভাঙিছে আৰু আটাইতকৈ ডাঙৰ কথা তাৰ ৰূপালীম এটা ৰূপালীমক বহুতে প্ৰকৃতি বুলি কয় ৰূপালীমক অসমৰ যি নাৰী সমাজৰ সৰলতা বা সৌন্দৰ্য ৰূপ মাধুৰিমা তাৰ প্ৰতীক বুলি কয় কিন্তু তাৰ পৰিৱৰ্তে ইতিভেন ইতিভেন এটা ইমান শক্তিশালী চৰিত্ৰ ইতিভেনৰ এটা সংলাপ আছে মই সংলাপটো গাই দিব খুজিছোঁ সংলাপটো হ'ল যে

0: স্বাগত জানাইছোঁ আপোনালোকক আমাৰ আজিৰ এই অনুষ্ঠান ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ। আৰু আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উপজাত দিন, আৰু আমালৈ অজস্ৰ বাৰ্তা আহিছে। বাৰ্তাসমূহ ল'ব পৰা নাই কিয়নো আমি আলোচনাত এনেদৰে বিভোৰ হৈ আছোঁ, কিন্তু কিছু বাৰ্তা অন্তত ল'ব চেষ্টা কৰিম। আমাৰ শ্ৰোতাই শুনি আছে, ফেচবুক পেজত চাই আছে, আকাশবাণী গুৱাহাটীত লাইভ হৈ আছে। চিত্তৰঞ্জন মেধিয়ে লিখিছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ পৰৱৰ্তী কালত যিসকল মহান অসমীয়া জাতিটোক সাংস্কৃতিক দিশত মহীয়ান কৰি থৈ গৈছে, তেখেতসবৰ মাজৰে শ্ৰদ্ধাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি উপজাত দিনত অন্তৰৰ পৰা শ্ৰদ্ধাৰে সুঁৱৰিছোঁ বুলি তেখেতে দিছে। শিৰোমণি দেৱ বৰুৱা ডেকাই লিখিছে, সুপ্ৰভাত, আজি দুয়োগৰাকী অতিথিলৈ স্বাগতম। শাস্ত্ৰীয় সংগীতৰ সাধক মিতালী দেৱ বাইদেউক দেখি ভাল লাগিল বুলি তেখেতে লিখি পঠিয়াইছে। অপৰাজিতা গোস্বামী লিখিছে, পাটগিৰিদেৱে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰতিটো গীত আৰু নাটকৰ ওপৰত অতি সুন্দৰ আৰু তাৎপৰ্যপূৰ্ণ আলোচনা আগবঢ়াইছে, শুনি উপকৃত হ'লোঁ। তেখেতলৈ আন্তৰিক ধন্যবাদ, আমালৈ ধন্যবাদ জনাইছে। আৰু আমালৈ মন্দিৰা তামুলি লিখিছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই গীতবিলাকে মন প্ৰাণ পুলকিত কৰি তোলে, কি সুন্দৰ গীত, সৃষ্টি কি সুন্দৰ তেনে লিখিছে। কৃষ্ণা ৰাণী বৰাই সুন্দৰ অনুষ্ঠান বুলি লিখি পঠিয়াইছে। শান্তা হাজৰিকা আমাৰ শুনি আছে, তেখেতে লিখিছে, বৰ ভাল লাগিছে অনুষ্ঠানটো শুনি, ধন্যবাদ আপোনালোকে অনুষ্ঠান শুনি থকা। আৰু বাৰ্তা আছে, বাৰ্তা পঢ়িম, কিন্তু আমি পোনে পোনে মিতালীদেৰ ওচৰলৈ আহিব খুজি। তেখেতে এটা অনন্য সৃষ্টি জ্যোতিপ্ৰসাদৰ আন এটা
1: সাজু কৰিছে, জানানে, সৰুতে প্ৰথম জ্যোতিপ্ৰসাদৰ লগত চিনাকি কিন্তু এইটো গীতেৰে, এই গীতটি আমাক নাচিবলৈ শিকাইছিল, গছে গছে পাতি দিলে, তাৰে এইখিনি কথা

0: আমি খুব সৰুতে এইবিলাক ৰংচঙীয়া ফুল মাৰি নাচিছিলোঁ এইটো
1: গান। নৰেন্দ্ৰ এইটো জানিব খুজিছোঁ, তেখেতসকলে সৰুতে নাচিছিল আৰু বহুত এটা প্ৰজন্মই নাচি নাচি আছে, হয়, কিন্তু এতিয়া যেতিয়া বাইদেউ গাই দিছে আকৌ যে নতুন এটা, আজি যেন তাৰ কম্পজিশ্যনটো আজিহে হৈছে সৃষ্টি,
0: মই সেই সময়খিনিলৈ উলটি গুচি গৈছোঁ।
1: তো এই গীতৰ যিটো তেখেতৰ মাধুৰ্য, আপুনি কৈছে পাশ্চাত্য তেখেতৰ এটা এটা সংমিশ্ৰণ বা আমাৰ থলুৱাৰ লগত এটা কৰিছে,
0: এইটোতো একদম আইনাম বিয়ানামৰ
2: আইনাম বিয়ানাম
0: কি ৰামৰ আছে
2: তুলসী তলে তলে মৃগ প্ৰভুচৰে এইবিলাক, গতিকে এই এই এই ধৰণৰ, কিন্তু এই যে সংগীত হওক, নাটক হওক, চলচ্চিত্ৰ হওক, এইটো এটা বাস্তৱৰ ৰূপান্তৰ, এটা ট্ৰান্সফৰ্মেশ্যন। তেতিয়া আমি যেতিয়া এটা নাটক এখন যেতিয়া হয় বাস্তৱৰে চৰিত্ৰ হয়, সংগীতৰ উপাদানবিলাকো বাস্তৱৰ পৰা বা কল্পনাৰ পৰা আহে, কিন্তু যেতিয়া সি গীত এটালৈ ৰূপ লয় বা নাটক এখনলৈ ৰূপ লয়, সি এটা শিল্পৰ ৰূপলৈ সলনি হয়। গতিকে এই যে শিল্পৰ ৰূপলৈ সলনি কৰাৰ যিটো কাৰিকৰী কৌশল, খনিকৰ তাৰমানে, এগৰাকী নাট্যকাৰ, এজন সংগীত শিল্পী, এটা ভাল বাঢ়ৈ নিচিনা, মানে জা লুক গুডাৰে ফ্ৰান্সৰ চলচ্চিত্ৰ পৰিচালকে কৈছে যে মাউচেটুং ৱাজ এ গ্ৰেট কুক, ভাল ৰান্ধনি, বুজিছেনে? তাৰমানে এজন পৰিচালক এজন ভাল ৰান্ধনি হ'ব লাগিব, জানিব লাগিব
1: ক'ত কি দিব লাগিব, কিমান পৰিমাণে দিব লাগিব।
2: গতিকে এই ধৰণৰ কথাবিলাক জ্যোতিপ্ৰসাদৰ নাটক, গীত সকলোতে এই এই যে মাৰ্জিত

0: এই হেৰি হেৰি খুলি তাত এনেকৈ পিঠিখন গুচাই বেৰ কৰিছিল যাতে সূৰ্যৰ পোহৰটো লাইটটো ভিতৰলৈ আহে। কিমান ইনোভেটিভ! তেজপুৰৰ জাহাজৰ পৰা বৰফৰ টুকুৰাবিলাক গৰু গাড়ীত ভলাগুৰিলে নিছিল, এই হেৰিবিলাক ৰিলবিলাক যাতে গৰম হৈ নাযায়। তাতে প্ৰতাপ বৰুৱা নামৰ এজন মানুহ আছিল, তেওঁ আছিল আৰ্টিষ্ট পেইণ্টাৰ, আৰু পাছলৈ তেওঁ কেমেৰামেন শিকিবলৈ লাহোৰলৈ গ'ল। লাহোৰৰ ফৌজি ছিষ্টেম বুলি যিটো নতুন কোম্পানী যে থিতাতে ছাউণ্ড ৰেকৰ্ড কৰে, মানে সেইটো এটা ইঞ্জিনিয়াৰিং আৰু টেকনিকেল ইঞ্জিনিয়াৰিং, তাত প্ৰতাপ বৰুৱা আছিল। আৰু বহুতে কয় যে জ্যোতিপ্ৰসাদক সেই প্ৰতাপ বৰুৱায়ে সেই ফৌজি ছিষ্টেমটো থিতাতে ৰেকৰ্ডিং কৰা ছিষ্টেমটো আনিছিল। প্ৰতাপ বৰুৱা আছিল হেৰি ষ্টিল ফটোগ্ৰাফাৰ সেই হেৰিত। তেওঁ খুব কম বয়সত ঢুকাই, নীলমণি ছাৰে তেওঁৰ বিষয়ে বৰ ধুনীয়াকৈ লিখিছে। গতিকে এই প্ৰতাপ বৰুৱা এটা সংযোগ জ্যোতিপ্ৰসাদৰ। আৰু এই গোটেই ছবিখনত জয়মতীক কেনেকৈ বিচাৰিলে, কেনেকৈ ছোৱালী চোৰ বুলি জ্যোতিপ্ৰসাদক মানুহে চিঞৰিলে ফিয়েটখনৰ পিছে পিছে, এই কথাবিলাক মানুহে জানে। কিন্তু এটা কথা মানুহে কম জানে, সেইটো হ'ল ছবিখন হ'ল ছবিখন কৰিবলৈ লৈ লাহোৰৰ ষ্টুডিঅ'লৈ গ'ল। আৰু লাহোৰৰ ষ্টুডিঅ'লৈ গৈ ফাইজি ইহঁতো আছে ছাউণ্ড ইঞ্জিনিয়াৰ, গৈ যেতিয়া দেখিলে জয়মতী নিমাতী কন্যা হ'ল, এটা চৰিত্ৰৰো মাত নাই। তাৰমানে থিতাতে
1: ৰেকৰ্ড নহ'ল,
0: মানিবন্ধন হোৱাৰ যিটো আছিল সেইটো নহ'ল। এতিয়া কি কৰে যদি
2: তেওঁ নিজৰ মাতেৰে
0: নাই, মই সেইটোৱে কৈ আছো। তাৰপিছত এই তেওঁলোকৰ ওপৰত কেছ তৰিলে। এতিয়া লাহোৰলৈ ডেৰ কোটি শিল্পী লৈ ট্ৰেইনত ভাড়া কৰি জ্যোতিপ্ৰসাদে নিয়া মানে কেৰেলাতকৈ গুটি দীঘল হোৱাৰ কথা। ইমান টকাটো নাই, এনেই তেওঁ পইচা নাই তেতিয়া। গতিকে তেওঁ শেষত সিদ্ধান্ত ল'লে, হোটেল এখনত পাইচাৰি কৰি ঘূৰি ফুৰিলে আৰু লাষ্টত সিদ্ধান্ত ল'লে, যে তেওঁ ডেৰ কোটি শিল্পীৰ গদাপাণী, লালু কলা, জয়মতী, হা, এই সকলোৰে কণ্ঠ তেওঁ অকলে ডাবিং কৰিব। আৰু শেষত পৃথিৱীতে নোহোৱা নোপোজা কাম এটা তেওঁ কৰিলে, হা, প্ৰায় বহুত দীঘল হেৰি এটাত তেওঁ অকলে একক কণ্ঠ বহু কণ্ঠ হ'ল লাহোৰৰ ষ্টুডিঅ'ত, আৰু সকলোৰে কণ্ঠ জ্যোতিপ্ৰসাদে দিলে। এইটো অসমীয়া ভাৰতীয় নহয়, বিশ্ব চলচ্চিত্ৰতে এক বিৰল ঘটনা, বিৰল ঘটনা। আৰু আটাইতকৈ ডাঙৰ কথা না যে নাৰী চৰিত্ৰ এটা পৃথিৱীতে হোৱা নাই। বহুতে কয় যে জোৱান অফ আৰ্ক বুলি চিনেমাখনৰ পৰা, চিনেমাখন চাই তাৰ পৰা তেওঁ অনুপ্ৰাণিত হৈ জয়মতী কৰিবলৈ তেওঁ মন মেলিছিল, সেয়া হয়তো তেওঁ চাব পাৰে। কিন্তু জয়মতী নিভাজ, জয়মতী মৌলিক, জয়মতী মাটিৰ জয়মতী, আমাৰ অসমৰ অসমীয়া ইতিহাসৰ জয়মতী, অসমৰ ইতিহাসৰ জয়মতী। আৰু তেওঁক সাজপাৰ পিন্ধোৱাৰ পৰা, আ অলংকাৰ পিন্ধোৱাৰ পৰা, সংগীতৰ পৰা, চবতে অসমীয়া যিটো স্বৰূপ, জাতিৰ স্বৰূপ, মাটিৰ স্বৰূপ, আমাৰ সংস্কৃতিৰ স্বৰূপ জয়মতীত প্ৰতিভাত হৈছে, জয়মতীত ৰিফ্লেক্ট হৈছে। গতিকে জয়মতীয়ে আচলতে পৰৱৰ্তী চলচ্চিত্ৰ নিৰ্মাতাক এটা শিক্ষাদান কৰিছে। সেই শিক্ষাটো হ'ল অসমীয়া ছবি কি কেনেকুৱা হ'ব
1: লাগে। সেই কথাটো কৈ থৈ গৈছে, প্ৰথম ছবিতে কৈ থৈ গৈছে, গোটেই থলুৱা কাহিনী, থলুৱা সম্পদ, থলুৱা সাজপাৰ, গোটেইখিনি লৈ অসমীয়া ছবি যিখন
0: মুম্বাইৰ পৰা চাউথৰ পৰা কাহিনী আনি,
1: আমি এতিয়াও শিকিবলৈ বহুত বাকী আছে। এতিয়াও যিটো প্ৰথম অসমীয়া ছবিতে কৰি থৈ গৈছিলে, আমি এতিয়াও কৰিব পৰা নাই যেন ক'ৰবাত আমাৰ অনুভৱ হয় তেনেকুৱা হয়। এতিয়া গীতৰ কথা কৈছিলে আপুনি, জয়মতীৰ
2: জয়মতীৰ এটা গীত, সেইটো কিন্তু ৰমেন দা, ৰমেন চৌধুৰী দাদাই দি এটা ৰেকৰ্ডিং কৰিছিলোঁ। ল'ৰা বুঢ়া কাক কয় ডালিমি নুবুজে তাত,
1: হয়
2: মোৰ এটা ৰেকৰ্ডিং ইউটিউবত আছে, তো মই অকণমান শুনাই দিছো।

0: খুব সুন্দর,
1: বৰ
0: খুব
1: ধুনীয়া
0: সুন্দর,
1: গীত এইটো,
0: বৰ সুন্দৰ। আমি সামৰিব হৈছে ষ্টৰি ইংগিত, কিন্তু আপুনি আনি দি কিনে আমাৰ ইয়াতে ৰেকৰ্ড কৰিছে জ্যোতিপ্ৰসাদৰ,
1: হয়
0: আপুনি যদি আছে এখনো শুনাই দিলে শ্ৰোতাই ভাল পাব। আমাৰ
1: সেইটো
0: ষ্টুডিঅ'তে ৰেকৰ্ডিং হোৱা আগাবাণী গুৱাহাটীৰ মজিয়াতে,
1: হয় হয়, মই অকণমান অকণ এটা
0: অকণ,
1: কোণে গাই
0: হয়
1: দিওঁ,
0: হয়,
1: এইটো মোৰ নিজৰ খুব প্ৰিয় গীত।

0: খুব সুন্দৰ
1: কথাবোৰ
0: হয়। নৰেন্দ্ৰ, আমি সামৰিব লাগিব, ক'ত শেষ কৰোঁ একো ভাবি পোৱা নাই।
1: বিকাশৰ এটা সৰু সংগ্ৰাম হয়, তাৰমানে নাটকত আমি নায়ক নায়িকাক বেছি গুৰুত্ব দিওঁ, কিন্তু জ্যোতিপ্ৰসাদে নাটকৰ একদম সাধাৰণ চৰিত্ৰ এটাক কিমান গুৰুত্ব দিছিল, তাৰে সৰু সংলাপ এটাৰে শেষ কৰি মই মোৰ কথাখিনি শেষ কৰিব খোজোঁ। বপুৰাই কৈছে, চেংকলি নিকলি কাঁহী বাতি নুধুলি ঠেক পাতি নাখালি ভাত, সাতপুৰুষীয়া সেন্দুৰৰ জোৰ ফুট মাৰিলি গোন তেল ঘঁহিলি গাত। অসমীয়া ভাষা ইমান সুমধুৰ, অসমীয়া ভাষা জ্যোতিপ্ৰসাদৰ এটা সাধাৰণ চৰিত্ৰৰ মুখত, আৰু বপুৰাৰ তেনেকুৱা বহু চৰিত্ৰ আছে জ্যোতিপ্ৰসাদৰ। আমি সুন্দৰ কোঁৱৰ, ৰূপালীম, আমি এই ডাঙৰ মানে বৃহৎ বৃহৎ চৰিত্ৰৰ কথা পাতোঁ, কিন্তু তেওঁ জ্যোতিপ্ৰসাদে সৰু সৰু সমাজৰ চৰিত্ৰক ইমান মূল্য দিছিল।
2: মোৰ এটা মনত পৰিলে, এইখিনিতে ৰুণুক জুনুক ঠুনুক কোনখনত আছিলে বাৰু?
1: ময়ো পাহৰিলোঁ।
2: আমি একদম যোৰহাটত আমাৰ থিয়েটাৰ যেতিয়া কৰোঁতে মানে সেই চৰিত্ৰবিলাক আমাক হ'বলৈ দিয়ে, সৰু সৰু চৰিত্ৰবিলাক আমি হৈ পাইছিলোঁ, তাৰমানে এতিয়া পটককৈ মনত পৰিলে কোনোবা এখন নাটকত আছিলে ৰুণুক জুনুক ঠুনুক।
1: আৰু শিশুৰ কাৰণে বহুত
0: বহুত লিখি থৈ গৈছে,
1: তেওঁৰ শিল্পীৰ পৃথিৱী যি ৰচনা, সেই অসমীয়া জাতিৰ ভৱিষ্যতৰ বাট সেই শিল্পীৰ পৃথিৱীৰ ৰচনাত তেওঁ সেন্দুৰীয়া বাট কাটি থৈ গৈছে। সেই সেয়া আমি আমাৰ সাংস্কৃতিক কৰ্মী অসমীয়া জাতিৰ সকলোৱে তাক আমি অনুধাৱন কৰা উচিত। আৰু এই চেগতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ অশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।
2: আৰু তেওঁ আৰু এটা কথা কৈছিল, তেওঁ নিজে কোৱা কথাবোৰ নিজৰ লগতেই সত্য হয়, যে শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ আৰু অনাগত ভৱিষ্যতৰ। আৰু সেইকাৰণে আমি সেই শিল্পীক আজিও স্মৰণ কৰি আছোঁ আৰু আমি কৰি থাকিব
0: লাগিব। আপুনি যদি ভৱিষ্যত ভৱিষ্যতলৈ এই বহি থাকিব কৈছে নহয়, তেওঁ লিখি থৈ যোৱা যিটো আমি আগতেও উল্লেখ কৰিছোঁ যে লুইটৰ পাতি জাবিও বৈ তেনেদৰে বৈ থাকিব, অনাগত সময়লৈ যুগ যুগলৈ বৈ থাকিব এই যে তেখেতৰ সৃষ্টি, তেখেতৰ যি বাৰ্তা নতুন প্ৰজন্মৰ পৰা আন এটি প্ৰজন্মলৈ গৈ থাকিব তেনেদৰে। আৰু আমি সামৰিম, তাৰ আগতে আপুনি যিটো মোৰ সপোনৰ কথা, কিন্তু বিভিন্ন শিল্পী আচলতে গাইছে, আন এগৰাকী স্বনামধন্য শিল্পী অসমৰে পুলক বেনাৰ্জী, তেখেতেও গাইছে এই গীতটি,
2: গতিকে
0: সেই গীতটিৰে আমি সামৰিব খুজিছোঁ। সেই গীতটি শুনাব আমি সাজু কৰিছোঁ অস্মিতা ভাগৱতীয়ে, কিন্তু সামৰ আগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ নৰেন পাটগি নাৱৰ, ৰাতিপুৱা দৌৰা দৌৰি আহিবলগীয়া হ'ল, আপুনি কালি আহি পাইছে বাহিৰৰ পৰা, বিদেশৰ পৰা আজি পাইছে, ৰাতিপুৱা আহিছে,
2: অশেষ ধন্যবাদ।
0: আৰু এনেকুৱা এটা দিনত প্ৰত্যাখ্যান মই গ্ৰহণ নকৰিলোঁ হয় আপুনি যিহেতু আহি পাইছে, অশেষ ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰুচেং গগৈ, অনুষ্ঠান আমাৰ সুন্দৰকৈ আমাৰ যিটো ছ'চিয়েল মিডিয়া পেজ তাত তেখেত লাইভ কৰি আছে, অস্মিতা ভাগৱতী ধন্যবাদ, লগতে অনামিকা বৰদলৈ বৰুৱা এই অনুষ্ঠানলৈ সহায় কৰিছে, আৰু আমাৰ গোটেইখিনি গান আমাক সাজু কৰিছে বিনয়, আমাৰ লাইব্ৰেৰীৰ সহযোগী, তেখেতে আমাক গোটেইখিনি সাজু কৰি দিছে। আটাইকে ধন্যবাদ জ্ঞাপন কৰি আন এটি কালজয়ী সৃষ্টিৰে ৰূপকোঁৱৰৰ আমি আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ, শ্ৰদ্ধাঞ্জলি পুনৰবাৰ যাচিছোঁ আমাৰ তৰফৰ পৰা। আৰু নৰেন্দ্ৰ যেনেদৰে কৈছে, যেনে সকলোৱে এই চৰ্চা আমি নতুন প্ৰজন্ম অব্যাহত থাকোঁ, এই চৰ্চা সকলোৱে যেন অব্যাহত থাকক। নমস্কাৰ।

0: প্ৰভাতী তৰংগ।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: किया गया।
1: अच्छा।
0: बलिया के मंगल पांडे मस्त होकर क्रांति के लिए गोरों की सेना के सामने छाती तान कर खड़े हो गए। इससे भारत की सोई हुई वीरता जाग गई, जिसने बैरकपुर की बैरकों में अंग्रेजों की सेना में खलबली मचा दी।
2: अभी आपने सुना कार्यक्रम मंगल पांडे और अब प्रस्तुत है कार्यक्रम बहादुर कशिका।
3: ये कार्यक्रम भारत के बहादुर बच्चों पर निर्मित कार्यक्रमों की श्रृंखला से लिया गया है, जिसमें एक बहादुर बच्ची कशिका के जीवन और उसकी बहादुरी को विस्तार से बताया गया है और किस प्रकार इस बहादुर बच्ची ने अपने जीवन को दांव पर लगाकर दूसरों को एक बड़ी विपत्ति से बचाया।
4: काशु बेटी, तुम और देवेंद्र नाश्ता कर लो।
5: माँ, आज तो छुट्टी है, आज भी जल्दी।
4: देखो बेटी, तुम्हारे पापा भी नाश्ता करके दुकान पर चले गए हैं। तुम लोग भी नाश्ता कर लो, नहीं तो ठंडा हो जाएगा। मुझे बहुत सारा काम करना है और खाना भी तो बनाना है।
5: ठीक है माँ, हम नाश्ता कर लेंगे, पर देवेंद्र को तो आ जाने दो।
4: अच्छा ठीक है, देवेंद्र आ जाए तो तुम दोनों नाश्ता कर लेना, मैं पूजा करने जा रही हूँ।
5: अच्छा माँ।
6: माँ।
5: लो, देवेंद्र भी आ गया।
6: दीदी, मुझे बड़ी जोर से भूख लग रही है।
4: चलो तुम दोनों नाश्ता कर लो और अब मैं पूजा के लिए जा रही हूँ, मुझे परेशान मत करना, समझे?
5: ठीक है माँ।
6: नाश्ता यही ले आओ दीदी, ठीक है? मैं यही टीवी के पास बैठकर खाऊंगा।
5: ठीक है, मैं अभी लाती हूँ।
6: ये देखो दीदी, ये मारा।
5: देवेंद्र चुप रहो, मैं भी देख रही हूँ।
7: ইমান পৰি ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
8: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 2% বৰ্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব। এই মৰগীয়া বানচ পূৰ্বৰ 58% পৰা 60% বৃদ্ধি কৰা হৈছে। জুলাই মাহৰ দৰমহাৰ সৈতে কৰ্মচাৰীসকলে এই বানচ লাভ কৰিব। ৰাজ্যৰ বিত্ত বিভাগে কালি মৰগীয়া বানচ বৃদ্ধি কৰা সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে। অসমৰ কেইবাগৰাকীও বিজ্ঞানীয়ে বিশ্বৰ 5% শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ 4গৰাকী গৱেষক অধ্যাপক প্ৰদীপ ফুকন, ডঃ ৰঞ্জিত ঠাকুৰীয়া, ডঃ ত্ৰিদীপ কুমাৰ গোস্বামী আৰু ডঃ অৰবিন্দ বৰুৱাই এই তালিকাত স্থান লাভ কৰিছে। শেহতীয়াকৈ প্ৰকাশিত বিশ্বৰ শীৰ্ষ 5% বিজ্ঞানী সম্পৰ্কীয় এটা গোলকীয় পৰ্টেলত এই বিজ্ঞানীসকলৰ লগতে ৰাজ্যখনৰ বিশিষ্ট উদ্ভিদ বিজ্ঞানী তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰববী অধ্যাপক ডঃ প্ৰণৱানন্দ ভট্টাচাৰ্যও স্থান লাভ কৰিছে। নলবাৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ ৰূপক কুমাৰ শৰ্মায়ো এই তালিকাত স্থান লাভ কৰিছে। এই সন্দৰ্ভত শৰ্মাই আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতাৰ আগত এইদৰে কয়।
9: নথৈ আনন্দিত হৈছো, ভাল লাগিছে। বিশ্বৰ আন আন বিজ্ঞানীসকলৰ লগত মই যে অন্তৰ্ভুক্ত হ'ব পাৰিছো তাৰ কাৰণে মোৰ সঁচাকৈ ভাল লাগিছে। মোৰ গৱেষণাৰ বিষয় আছিল জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ লগত কৃষিখণ্ডত কি কি সমস্যা হৈছে তাৰ ওপৰত বেছ কৰি মই আমাৰ কৃষিখণ্ডত কেনেকুৱা ধৰণৰ প্ৰযুক্তিগত কেনেকুৱাকৈ ডেভেলপমেণ্ট কৰিব পাৰি সেই বিষয়ে মই গৱেষণা কৰিছোঁ। কাৰণ আজি জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ কৃষিখণ্ডত ব্যাপক বেমেজালিৰ সৃষ্টি হৈছে, আমাৰ শস্যসমূহৰ প্ৰডাকশ্যনবিলাক কমি গৈছে। গতিকে এই প্ৰডাকশ্যনসমূহ আকৌ আগৰ দৰে আনিবলৈ কেনেকুৱা ধৰণৰ টেকনলজিকেল এডভান্সমেণ্ট বা প্ৰযুক্তিগত কেনেকৈ দিশ সামৰি ল'ব পাৰি তাৰ ওপৰত মই গৱেষণা কৰি আছোঁ।
8: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। আদালতত কালি 3গৰাকী সাক্ষী মৌচম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাসে সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3গৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য লোৱা হ'ব। উল্লেখযোগ্য

0: সময়ত যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে। মেলাত অংশগ্ৰহণ কৰিবলগীয়া হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত, সুগম আৰু স্বাচ্ছন্দ্যপূৰ্ণ তীৰ্থযাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱে ব্যাপক প্ৰস্তুতি আৰু ব্যৱস্থা গ্ৰহণ কৰিছে। মেলাৰ সময়ছোৱাত তীৰ্থযাত্ৰীৰ ভিৰ বহুগুণে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱে বিশেষ ৰেলৰ চলাচল, অহৰ্নিশে টিকট বিক্ৰীৰ সুবিধা, অতিৰিক্ত সুৰক্ষাকৰ্মী নিয়োগ, হেল্প ডেস্ক আৰু অনুসন্ধান কেন্দ্ৰ স্থাপন তথা তীৰ্থযাত্ৰীৰ বাবে খাদ্যৰ পেকেট আৰু খোৱাপানী বিতৰণ আদিৰ অন্তৰ্ভুক্তিৰে বিভিন্ন যাত্ৰীকেন্দ্ৰিক ব্যৱস্থা গ্ৰহণ কৰিছে। তীৰ্থযাত্ৰীৰ প্ৰত্যাশিত ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি অম্বুবাচীৰ প্ৰাক্ষণত উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰায় 50টা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবাসহ 3খন বিশেষ অসংৰক্ষিত ৰেল চলাচলৰ ব্যৱস্থা কৰিছে, যিয়ে কামাখ্যাক অসম আৰু উত্তৰবংগৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ সৈতে সংযোগ কৰিব। ইয়াৰ উপৰি মেলাৰ সময়ছোৱাত যাত্ৰীৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন নিয়মীয়া যাত্ৰীবাহী ৰেলত 11টা অতিৰিক্ত সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা সংযোজন কৰা হৈছে। তদুপৰি কামাখ্যা, গুৱাহাটী আৰু অন্যান্য গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰেল সুৰক্ষা বাহিনী, চৰকাৰী ৰেল আৰক্ষী, বাণিজ্যিক আৰু কাৰিকৰী বিভাগৰ পৰা অতিৰিক্ত কৰ্মচাৰীও নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে অম্বুবাচী মেলাৰ সময়ত তীৰ্থযাত্ৰীসকলক নিৰ্দেশনা, তথ্য আৰু অন্যান্য সাহায্য সেৱা প্ৰদানৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱেৰ তৰফৰ পৰা স্কাউট আৰু গাইডৰ প্ৰায় 200 গৰাকী স্বেচ্ছাসেৱকো নিয়োগ কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীটৰ পূৰ্বে অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহান জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত সংস্থাটোৱে কয় যে টেলিগ্ৰামৰ জৰিয়তে বহু দুষ্টচক্ৰই পুনৰবাৰ হ'বলগীয়া নীটৰ পূৰ্বে প্ৰশ্নকাকত যোগান ধৰাৰ বাবে পৰীক্ষাৰ্থীসকলৰ পৰা 14,000-25,000 টকা পৰ্যন্ত দাবী কৰিছে। পৰীক্ষাৰ বাবে এই ধৰণৰ কোনোধৰণৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি সংস্থাটোৱে স্পষ্ট কৰি দিয়ে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে এইবেলি প্ৰতিখন প্ৰশ্নকাকত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি যুগুতাই উলিওৱা হৈছে আৰু কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ পৰীক্ষা পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা প্ৰতিশ্ৰুতিবদ্ধ। প্ৰশ্নকাকত প্ৰস্তুত কৰাৰে পৰা সেইসমূহৰ অনুবাদ, ছপা, এঠাইৰ পৰা আন ঠাইলৈ নি সংৰক্ষণ কৰা আদি সকলো দিশতে সংস্থাই বিভিন্ন সুৰক্ষা পদ্ধতি অৱলম্বন কৰিছে বুলিও শ্ৰীসিঙে জানিবলৈ দিয়ে। অসমতো স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নীট অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলি আছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, ফটিক চন্দ্ৰ বৰ্মন আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰৰ দায়িত্বত আছে অজয় আনন্দ আৰু মিতুল গগৈ, FM ট্ৰান্সমিটাৰৰ দায়িত্বত আছে সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছো পল্লৱী চৌধুৰী। এতিয়া আগবঢ়াইছো পৰাগমালা লাইভ, নিবেদন কৰিছে ত্ৰিনায়নী মালাকাৰে।
2: नमस्कार श्रोतागण, आप सुन रहे हैं मधुर गीतों का मनभावन सफर परागमाला लाइव और मैं आपकी प्रस्तुतकर्ता श्रेणी मालाकार किशोर कुमार। आवाज का बेताज बादशाह, गायक, एक्टर, डायरेक्टर, प्रोड्यूसर, म्यूजिक डायरेक्टर, स्क्रीन राइटर, लिरिसिस्ट आदि। एक ऐसे आदमी जो स्टूडियो में घुसकर कहते थे माइक ऑन करो, मैं किशोर कुमार हूँ, और माइक सच में झुक जाता था।

0: इसी के साथ होता है अंत कार्यक्रम परागमाला लाइव।
1: परागमाला परागमाला
2: ইমান পৰে পৰাগমালা লাইভ শুনিলে আগবঢ়ালে ত্ৰিনয়নী মালাকাৰে।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা শীৰ্ষক এখনি সংগীতালক্ষ্য।
1: ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা। শিল্পই জাতিৰ আত্মাক প্ৰতিফলিত কৰে, এই কথাষাৰৰ দৰে চিনেমাও এখন সমাজৰ জীৱন, সংস্কৃতি আৰু ইতিহাসৰ এক জীৱন্ত দলিল। ৰূপালী পৰ্দাত যেতিয়া জীৱনৰ নানা ৰং, সুখ দুখ, আশা আকাংক্ষা আৰু সংগ্ৰামৰ কাহিনী ভাহি উঠে, তেতিয়া চিনেমা কেৱল মনোৰঞ্জনৰ মাধ্যম হৈ নাথাকে, ই হৈ পৰে সমাজৰ এখন দাপোন। ৰূপালী পৰ্দাৰ বুকুত জিলিকি থকা এটি দীপ্ত নাম জয়মতী। 1935 চনৰ 10 মাৰ্চত মুক্তিলাভ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই অমৰ সৃষ্টি অসমীয়া ছবিৰ প্ৰথম স্পন্দন, প্ৰথম সপোন, প্ৰথম গৌৰৱ। এই ছবিখনৰ জৰিয়তে আইদেউ সন্দিকৈয়ে অসমীয়া চিনেমাৰ প্ৰথমগৰাকী অভিনেত্ৰী হিচাপে ইতিহাসৰ পাতত নিজৰ নাম খোদিত কৰি থৈ গৈছে। ৰক্ষণশীল সমাজৰ নানান বাধা বিঘিনিৰ মাজতো তেওঁৰ সাহসী পদক্ষেপক আজিও সন্মান আৰু কৃতজ্ঞতাৰে স্মৰণ কৰা হয়। জয়মতী কেৱল এখন ছবি নহয়, ই অসমৰ সাংস্কৃতিক জাগৰণৰ এক উজ্জ্বল দীপশিখা, ইতিহাস, ঐতিহ্য আৰু শিল্পচেতনাৰ এক চিৰসেউজ স্মৃতি।

সময়ৰ সোঁতত অসমীয়া ছবি জগত আগবাঢ়ি গৈছিল নতুন স্বপ্নৰ সন্ধানত। সেই যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি এৰাবাটৰ সুৰ। 1956 চনত মুক্তি পোৱা এই ছবিখনে নামটোৰ দৰেই ৰূপালী পৰ্দাত আনিছিল এক নতুন সুৰ। পৰিচালক ভূপেন হাজৰিকাৰ সৃষ্টিশীল স্পৰ্শই ছবিখনক কৰি তুলিছিল সংগীত, সাহিত্য আৰু জীৱনৰ এক অপূৰ্ব মিলনস্থলী।

0: অসমীয়া ছবিৰ ইতিহাসত ৰহস্য আৰু ৰোমাঞ্চৰ নতুন দুৱাৰ মুকলি কৰা এখন কালজয়ী ছবি ডক্টৰ বেজবৰুৱা। 1969 চনত মুক্তি লাভ কৰা এই ছবিখনে দৰ্শকৰ মনত কৌতূহল, উত্তেজনা আৰু আনন্দৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। অসমীয়া ভাষাৰ ছবি হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰি ই ৰূপালী পৰ্দাৰ ইতিহাসত এক গৌৰৱোজ্জ্বল অধ্যায় সংযোজন কৰিছিল।
1: কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি, চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিটি, এই চমকৰ ভমক লাগি দহি মৰে মন্ত্ৰী।

অসমীয়া ৰূপালী পৰ্দাত অভিনয় কৰা সেই সময়ৰ অভিনেতা অভিনেত্ৰীৰ অভিনয় আজিও দৰ্শকৰ স্মৃতিৰ আকাশত অম্লান হৈ ৰৈছে। গীতসমূহ শুনিলেই যেন মানসপটত জীৱন্ত হৈ উঠে ৰূপালী পৰ্দাৰ সেই দৃশ্যবোৰ। এই যেনে বোৱাৰী ছবিৰ এই গীতটি শুনিলেই নিশ্চয় আপোনাৰো চকুত ভাহি উঠে। ডিঙিত গাখীৰৰ টেকেলি লৈ চাইকেলৰ টিলিঙা বজাই ৰহঠলা পথাৰৰ মাজেৰে আগবাঢ়ি অহা সেই নায়ক

নতুন ছবি এখন মুক্তি পালেই পৰিয়াল, আত্মীয়, বন্ধু বান্ধৱ সকলোৱে একেলগে চিনেমা হলত চাবলৈ যোৱাটো নিশ্চয়কৈ এক সুকীয়া মাদকতা। সেই হেঁপাহ, সেই উৎসাহতেই হিলডোল ভাঙি ৰাইজ ওলাই গৈছিল এখন ছবি উপভোগ কৰিবলৈ। নাম ককা দেউতা, নাতি আৰু হাতী। ৰাইজৰ ভালপোৱা আৰু উষ্ম আদৰণিত ছবিখনে ৰূপালী পৰ্দাৰ সোণালী ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰিছে।

80 দশকতে ছবি জগতত আত্মপ্ৰকাশ কৰা ছবি পৰিচালক মুনীন বৰুৱাই 2000 চনত এককভাৱে ছবি জগতত সংযোজন কৰিছিল সেই দশকটোৰ এখন উল্লেখযোগ্য ছবি, যি ছবিয়ে আধুনিক ছবি জগতত খলকনিৰ সৃষ্টি কৰিছিল, হিয়া দিয়া নিয়া। হিয়া দিয়া নিয়াৰ গানসমূহ সেই সময়ত বহু জনপ্ৰিয় হৈছিল আৰু নতুন প্ৰজন্মৰ মাজত অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহ বঢ়োৱাত ছবিখনৰ এক ডাঙৰ ভূমিকা আছিল। এই ছবিখনক 2000 চনৰ পিছৰ অসমীয়া ছবিৰ নতুন ধাৰাৰ আৰম্ভণিৰ এক উল্লেখযোগ্য ছবি হিচাপে গণ্য কৰা হয়।

প্ৰেম, অনুভৱ আৰু একশ্যনৰ সুৰেৰে গাঁথা আন এখন জনপ্ৰিয় ছবি তুমি মোৰ মাথো মোৰ। এন কে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত ছবিখনত অন্তৰ্ভুক্ত গীতসমূহ জুবিন গাৰ্গৰ সংগীত জীৱনৰ এক অনন্য সৃষ্টি হিচাপে ধৰিব পাৰি। আজিও গীতসমূহ শ্ৰোতা দৰ্শকৰ মুখে মুখে গুঞ্জৰিত।

হাঁহি কান্দোন ৰহস্য একশ্যন আৰু পাৰিবাৰিক অনুভৱৰ এক মনোৰম সমাহাৰ 2001 চনত মুক্তি লাভ কৰা ছবি দাগ। জুবিন গাৰ্গৰ সুৰে ছবিখনৰ কাহিনীক দিছিল এক অনন্য আৱেগময়তা যি আজিও শ্ৰোতাৰ মনত অনুৰণিত হৈ আছে।

আহক এতিয়া স্মৃতিৰ পথেদি উভতি যাওঁ ছবি জীৱন বাটৰ লগৰীলৈ। সেউজীয়া গাঁও, সহজ সৰল জীৱন, সপোন দেখা কিছু যুৱক হৃদয় আৰু বাস্তৱমুখী কিছু কাহিনী, এই সকলোৰে সুৰেৰে গাঁথা ছবিখন যেন আমাৰ এই জীৱনৰ এক প্ৰতিচ্ছবি, যি কাহিনী আপোনাৰ, মোৰ, আমাৰ সকলোৰে।

বৰ্তমান সময়ত অসমীয়া ছবিয়ে আধুনিক বিষয়বস্তু, নতুন প্ৰযুক্তি আৰু বিশ্বব্যাপী দৰ্শকৰ মাজত নিজৰ স্থান সুদৃঢ় কৰিবলৈ সক্ষম হৈছে। বহু অসমীয়া ছবি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমাদৃত হৈছে। অসমীয়া ছবিৰ এই সোণালী যাত্ৰা হওক সুদূৰপ্ৰসাৰী, অবিৰাম, অবিৰত।

ইমানপুৰ শ্ৰোতাসকলে ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা শীৰ্ষক সংগীতালক্ষ্য শুনি শুনিলে। যুগুতাই আগবঢ়ালে ত্ৰিদিশা বৰা আৰু কস্তুৰীমা দাসে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: नई दिल्ली में आयोजित बैठक में बनी। परियोजना की 90% राशि केंद्र सरकार देगी, शेष 10% राशि 6 राज्य मिलकर वहन करेंगे। राष्ट्रीय परीक्षा एजेंसी NTA ने आगामी नीट परीक्षा को देखते हुए विद्यार्थियों और अभिभावकों को घोटालेबाजों से सावधान रहने का अनुरोध किया है। उत्तर प्रदेश के मुख्यमंत्री योगी आदित्यनाथ ने राज्य के 59 जिलों में 21 जून को होने वाली नीट परीक्षा के उम्मीदवारों के लिए विशेष व्यवस्था करने के निर्देश दिए हैं। मुख्यमंत्री ने कहा है कि उम्मीदवारों को प्रवेश पत्र दिखाने पर राज्य सड़क परिवहन निगम की बसों के किराए में 50% की छूट दी जाएगी। पुदुचेरी मंत्रिमंडल में आज 3 नए मंत्रियों को शामिल किया गया। अखिल भारतीय NR कांग्रेस के विधायक पी राजवेलु और VP शिव कोलुंधु तथा भाजपा विधायक GNH राजशेखरन को उपराज्यपाल KK कैलाशनाथन ने पद और गोपनीयता की शपथ दिलाई। वाणिज्य और उद्योग मंत्री पीयूष गोयल ने मोनाको के शासक अल्बर्ट द्वितीय से मुलाकात की। सोशल मीडिया पोस्ट में श्री गोयल ने कहा कि इस दौरान नवाचार और उभरते प्रौद्योगिकी के क्षेत्र में भारत मोनाको साझेदारी को आगे बढ़ाने पर चर्चा हुई। अमेरिका और ईरान के बीच हुए शांति समझौते के बाद होर्मुज जल डमरू मध्य इस सप्ताह तक खुल जाएगा। इससे ब्रांड क्रूड की कीमत 5.4% गिरकर $78.66 हो गई है। ICC महिला T20 विश्व कप क्रिकेट में आज भारत का सामना नीदरलैंड्स से होगा। ये मैच ब्रिटेन में लीड्स में भारतीय समय अनुसार शाम 7 बजे से होगा। भारत और अफगानिस्तान के बीच 3 एकदिवसीय क्रिकेट मैचों की श्रृंखला का दूसरा मुकाबला आज लखनऊ में 1:30 से खेला जाएगा। भारत श्रृंखला में 1-0 से आगे है। फीफा फुटबॉल विश्व कप में मौजूदा चैंपियन अर्जेंटीना ने आज अल्जीरिया को 3-0 से हराया। लियोन मेसी ने मैच में हैट्रिक लगाते हुए इतिहास रचा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 2% বৃদ্ধি, অসমৰ কেইবাগৰাকী বিজ্ঞানীৰ বিশ্বৰ 5% শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জৰ্ডানৰ বিৰুদ্ধে অষ্ট্ৰিয়াৰ 3-1 জয়লাভ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 2% মৰগীয়া বানচ বৃদ্ধি হ'ব। এই মৰগীয়া বানচ পূৰ্বৰ 58%ৰ পৰা 60%লৈ বৃদ্ধি কৰা হৈছে। জুলাই মাহৰ দৰমহাৰ সৈতে কৰ্মচাৰীসকলে এই বানচ লাভ কৰিব। ৰাজ্যৰ বিত্ত বিভাগে কালি মৰগীয়া বানচ বৃদ্ধি কৰা সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছিল। অসমৰ কেইবাগৰাকীও বিজ্ঞানীয়ে বিশ্বৰ 5% শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ 4গৰাকী গৱেষক অধ্যাপক প্ৰদীপ ফুকন, ডঃ ৰঞ্জিত ঠাকুৰীয়া, ডঃ ত্ৰিদীপ কুমাৰ গোস্বামী আৰু ডঃ অৰবিন্দ বৰুৱাই এই তালিকাত স্থান লাভ কৰিছে। শেহতীয়াকৈ প্ৰকাশিত বিশ্বৰ শীৰ্ষ 5% বিজ্ঞানী সম্পৰ্কীয় এটা গোলকীয় পৰ্টেলত এই বিজ্ঞানীসকলৰ লগতে ৰাজ্যখনৰ বিশিষ্ট উদ্ভিদ বিজ্ঞানী তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ প্ৰণৱানন্দ ভট্টাচাৰ্যও স্থান লাভ কৰিছে। নলবাৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ ৰূপক কুমাৰ শৰ্মাইও এই তালিকাত স্থান লাভ কৰিছে। এই সন্দৰ্ভত ৰূপক কুমাৰ শৰ্মাই আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতাৰ আগত এইদৰে কয়।
2: নথৈ আনন্দিত হৈছো, ভাল লাগিছে। বিশ্বৰ আন আন বিজ্ঞানীসকলৰ লগত মই যে অন্তৰ্ভুক্ত হ'ব পাৰিছো তাৰ কাৰণে মোৰ সঁচাকৈ ভাল লাগিছে। মোৰ গৱেষণাৰ বিষয় আছিল জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ লগত কৃষিখণ্ডত কি কি সমস্যা হৈছে তাৰ ওপৰত বেছ কৰি মই আমাৰ কৃষিখণ্ডত কেনেকুৱা ধৰণৰ প্ৰযুক্তিগত কেনেকুৱাকৈ ডেভেলপমেণ্ট কৰিব পাৰি সেই বিষয়ে মই গৱেষণা কৰিছোঁ। কাৰণ আজি জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ কৃষিখণ্ডত ব্যাপক বেমেজালিৰ সৃষ্টি হৈছে, আমাৰ শস্যসমূহৰ প্ৰডাকশ্যনবিলাক কমি গৈছে। গতিকে এই প্ৰডাকশ্যনসমূহ আকৌ আগৰ দৰে আনিবলৈ কেনেকুৱা ধৰণৰ টেকনলজিকেল এডভান্সমেণ্ট বা প্ৰযুক্তিগত কেনেকৈ দিশ সামৰি ল'ব পাৰি তাৰ ওপৰত মই গৱেষণা কৰি আছোঁ।
1: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন। ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি ভৱিষ্যমুখী সমাজ নিৰ্মাণৰ পণ লোৱা সুন্দৰ পূজাৰীগৰাকী প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা, গীত নাট কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সব্যসাচী শিল্পী আছিল। 1903 চনৰ এই দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰীৰ চাহ বাগিচাত শিল্পীগৰাকীৰ জন্ম হৈছিল। গীত মাত সাহিত্য সাধনাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা লোৱা শিল্পীগৰাকীৰ সৃষ্টিসমূহে সমাজৰ সকলো স্তৰৰ লোকক আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰৰ সাধক

0: ৰূপকৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাক উপজাতি দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসমৰ কলা সংস্কৃতি সাহিত্য সংগীত আৰু চলচ্চিত্ৰ ক্ষেত্ৰলৈ শিল্পীগৰাকী আগবঢ়াই যোৱা অনন্য বৰঙণিয়ে অসমীয়া জাতিৰ আত্মপৰিচয়ক অধিক শক্তিশালী কৰাৰ লগতে সমাজত ঐক্য সম্প্ৰীতি আৰু মানৱতাৰ মহান বাৰ্তাক প্ৰসাৰিত কৰিছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন চৰকাৰে 12 বছৰ সফলতাৰে কাৰ্যনিৰ্বাহ কৰা উপলক্ষে বিশ্বনাথ জিলা বিজেপিৰ উদ্যোগত কালি এখন প্ৰবুদ্ধ নাগৰিক সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত বিধায়ক পল্লৱ লোচন দাস, পৌৰৱতী অমৰজ্যোতি বৰঠাকুৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত বিধায়ক শ্ৰীদাসে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন অভিলাষী আঁচনিৰ বিষয়ে উল্লেখ কৰি চৰকাৰ ৰাইজৰ কল্যাণৰ প্ৰতি দায়বদ্ধ বুলি মন্তব্য কৰে।
1: তেখেতে 2014 চনৰ পৰা আজি পৰ্যন্ত তেওঁ দেশৰ সৰ্বাধিক কাল প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰা ব্যক্তি হিচাপে নিজৰ নাম সোণালী আখৰত অংকিত কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ যি 12 বছৰীয়া কাৰ্যকাল, সেই কাৰ্যকালক আমি বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ 12 বছৰ বুলি অভিহিত কৰি আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু আমি প্ৰবুদ্ধ নাগৰিক বিশ্বনাথ চাৰিআলিৰ সকলোকে আমন্ত্ৰণ জনাই তেখেতসকলৰ লগত আমি ভাৱ বিনিময় কৰিছোঁ। এই 12টা বছৰত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমৰ যি সামগ্ৰিক পৰিৱৰ্তন আমি কৰিবলৈ সক্ষম হৈছোঁ আৰু ঠিক তেনেধৰণে আমি বিশ্বনাথ চাৰিআলিতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তনৰ দিশসমূহক আগুৱাই লৈ যাবলৈ এই অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ।
0: আৰক্ষীয়ে কাৰ্বি আংলং জিলাত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই মাদক দ্ৰব্য সৰবৰাহৰ প্ৰচেষ্টা ব্যৰ্থ কৰিছে। আৰক্ষীয়ে এই অভিযানত 3 কিলোগ্ৰাম ভাং জব্দ কৰে। জব্দ কৰা ভাংখিনিৰ মূল্য প্ৰায় 3 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। অভিযানত আৰক্ষীয়ে এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে। কামৰূপ জিলাৰ বকোৰ শান্তিপুৰত আজি পুৱতি নিশা 2টা হাতীদাঁতসহ 2জন লোকক আটক কৰা হয়। বনাঞ্চল অপৰাধ নিয়ন্ত্ৰণ সংস্থা আৰু বামিনীগাঁও বন বিভাগে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই লোক দুজনক আটক কৰে। লোক দুজন হব্ৰিং চাংমা আৰু লেচন মাৰাক বুলি চিনাক্ত কৰা হৈছে। উদ্ধাৰ কৰা হাতীদাঁত দুটাৰ ওজন প্ৰায় 3 কিলোগ্ৰাম হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আপোনালোকে দুপৰীয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। আদালতত কালি 3গৰাকী সাক্ষী মৌচম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাসে সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3ওগৰাকীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য লোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ কঠোৰ পদক্ষেপৰ ফলত ৰাজ্যত গড় চিকাৰৰ ঘটনা ক্ৰমাৎ শূন্যলৈ হ্ৰাস পাইছে। বন বিভাগৰ তথ্য অনুসৰি 2021 চনৰ পৰা 26 চনলৈকে চোৰাং চিকাৰীৰ হাতত 7টা গড়ৰ মৃত্যু হৈছে। ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2021ত 2টা, 2023ত 1টা আৰু 2024 চনত 2টা গড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে 2023 চনত মানস আৰু ওৰাঙত 1টাকৈ গড় চোৰাং চিকাৰীয়ে হত্যা কৰে। ইপিনে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত মানস ৰাষ্ট্ৰীয় উদ্যানে নতুন নিদৰ্শন দাঙি ধৰিছে। বিগত 3 বছৰত উদ্যানখনত গড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা হোৱা নাই বুলি মুখ্যমন্ত্ৰীয়ে কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বহু বছৰ ধৰি অসমৰ বনাঞ্চলত চোৰাং চিকাৰে ভাবুকিৰ সৃষ্টি কৰি আহিছিল যদিও বন বিভাগৰ বিষয়া কৰ্মীৰ অক্লান্ত নিষ্ঠা, সাহস আৰু নিৰৱচ্ছিন্ন সুৰক্ষা ব্যৱস্থাৰ ফলস্বৰূপে মানসত সম্প্ৰতি চোৰাং চিকাৰ প্ৰতিৰোধত অভূতপূৰ্ব সফলতা লাভ কৰিব পৰা গৈছে। তেওঁ কয় যে বৰ্তমানে মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিমাহে প্ৰায় 38,000 কিলোমিটাৰ এলেকাত নিয়মীয়াকৈ টহল দিয়া হয়। কঠোৰ প্ৰচেষ্টা, আধুনিক পহৰাদাৰী ব্যৱস্থা আৰু সজাগ জনসাধাৰণৰ সহযোগিতাই মানসক বন্যপ্ৰাণী সংৰক্ষণৰ অনন্য সফলতাৰ কাহিনীত পৰিণত কৰিছে বুলি তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীটৰ পূৰ্বে অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত সংস্থাটোৱে কয় যে টেলিগ্ৰামৰ জৰিয়তে বহু দুষ্টচক্ৰই পুনৰবাৰ হ'বলগীয়া নীটৰ পূৰ্বে প্ৰশ্নকাকত যোগান ধৰাৰ বাবে পৰীক্ষাৰ্থীসকলৰ পৰা 14,000-25,000 টকা পৰ্যন্ত দাবী কৰিছে। পৰীক্ষাৰ বাবে এই ধৰণৰ কোনো প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি স্পষ্ট কৰি দিয়া হৈছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে এইবেলি প্ৰতিখন প্ৰশ্নকাকত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি যুগুতোৱা হৈছে আৰু কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ পৰীক্ষা পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা প্ৰতিশ্ৰুতিবদ্ধ। প্ৰশ্নকাকত প্ৰস্তুত কৰাৰে পৰা সেইসমূহৰ অনুবাদ, ছপা, এঠাইৰ পৰা আন ঠাইলৈ নি সংৰক্ষণ কৰা আদি সকলো দিশতে সংস্থাই বিভিন্ন সুৰক্ষা পদ্ধতি অৱলম্বন কৰিছে বুলিও শ্ৰীসিঙে প্ৰকাশ কৰে। অসমতো

স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নীট পৰিচালনা কৰিবলৈ ৰাজ্য চৰকাৰে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সভাপতিত্বত কালি এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিষয়াসকলৰ বাহিৰে পৰীক্ষাৰ্থী, নিৰীক্ষক, বিষয়া কৰ্মচাৰীকে ধৰি সকলোৰে বাবে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ষ্ট্ৰংৰুম আৰু পৰীক্ষা কেন্দ্ৰসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰাৰ লগতে উত্তৰ বহীসমূহ নিৰাপদে প্ৰেৰণ নকৰে লৈকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা 9:30 বজাত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়াই জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাই জয়েৰে অভিযান আৰম্ভ কৰিছে। পুৱা অনুষ্ঠিত গ্ৰুপ জেৰ খেলত 3 বাৰকৈ বিশ্বকাপ দখল কৰা দলটোৱে অধিনায়ক লিঅনেল মেছিৰ হেট্ৰিকেৰে আলজেৰিয়াক 3-0 গ'লত পৰাস্ত কৰে। প্ৰতিযোগিতাত নিশা 9:30 বজাত পৰ্টুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। ইপিনে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথম খেলত অংশ ল'ব। যোৱা নিশা নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত আই গ্ৰুপৰ এখন খেলত ফ্ৰান্সে ছেনেগালক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত ফ্ৰান্সৰ

খেলত তিনিবাৰকৈ বিশ্বকাপ দখল কৰা দলটোৱে অধিনায়ক লিঅ'নেল মেছিৰ হেট্ৰিকেৰে আলজেৰিয়াক 3-0 গ'লত পৰাস্ত কৰে। প্ৰতিযোগিতাত নিশা 10:30 বজাত পৰ্টুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। ইপিনে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথম খেলত অংশ ল'ব। যোৱা নিশা নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ছিত আই গ্ৰুপৰ এখন খেলত ফ্ৰান্সে ছেনেগালক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত ফ্ৰান্সৰ এমবাপ্পেই দ্বিতীয়টো গ'ল দিয়াৰ লগে লগে খেলুৱৈগৰাকী দেশখনৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰূপে পৰিগণিত হয়। খেলুৱৈগৰাকীয়ে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় খেলত ফ্ৰান্সৰ হৈ 58টা গ'ল দিছে। এই কৃতিত্ব অৰ্জনৰ বাটত তেওঁ বিশ্বকাপত সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰ তালিকাত আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিক অতিক্ৰম কৰে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 2% বৃদ্ধি, অসমৰ কেইবাগৰাকীও বিজ্ঞানীৰ বিশ্বৰ 5% শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জৰ্ডানৰ বিৰুদ্ধে অষ্ট্ৰিয়াৰ 3-1 গ'লত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছোঁ আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত প্ৰথমে এয়া ভূপেন হাজৰিকাৰ কণ্ঠৰীতি গীত। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছে জাজি খাটোৱাল গাঁৱৰ শিৱসাগৰৰ পৰা শ্ৰী প্ৰণৱ কুমাৰ দত্তই।

যোৰহাটৰ পৰা গীতা সাৰংগ, ৰাজু, প্ৰিয়া, আনন্দ, ৰুমি আৰু চন্দনা, আপোনালোকৰ অনুৰোধত এইবাৰ পুতলাঘৰ ছবিৰ এটি গীত শিল্পী নিৰ্মলা মিশ্ৰ আৰু অনিমা চৌধুৰী।

给咱爸

শ্রোতাসকলে কল্পতরু অনুষ্ঠানটি শুনে আছে আকাশবাণী গুৱাহাটী কেন্দ্রের মহাবাহুর পৰা। অনুষ্ঠানত এইবাৰ জব উই মেট ছবির এটি গীত শিল্পী মোহিত চৌহান। গীতটি শুনবলৈ বিচাৰি আমালৈ অনুরোধ কৰিছে ৰঙিয়াৰ পৰা শঙ্কৰ, ৰাজেশ, উদীপ্ত, জুলি, দীতিমা, মনোজ, দীপিকা আৰু গুঞ্জনে।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে ছুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব,
0: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো আইদেউৰ বুলনি

যোগ হৈছে শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰাৰ এক প্ৰাচীন পদ্ধতি। হাজাৰ হাজাৰ বছৰ ধৰি ইয়াক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উন্নয়নৰ বাবে অনুশীলন কৰা হৈছে। যোগৰ উপকাৰিতাসমূহ হৈছে শাৰীৰিক স্বাস্থ্য উন্নত কৰে, শৰীৰ নমনীয়, শক্তিশালী আৰু সুষম কৰি তোলে, মানসিক চাপ হ্ৰাস কৰে, ধ্যান আৰু শ্বাস প্ৰশ্বাসৰ ব্যায়ামে মন শান্ত ৰাখে, একাগ্ৰতা বৃদ্ধি কৰে, মনোযোগ আৰু স্মৃতি শক্তি উন্নত হোৱাত সহায় কৰে, নিদ্ৰাৰ মান উন্নত কৰে, নিয়মিত যোগাভ্যাসে ভাল টোপনি আহিবলৈ সহায় কৰে, সামগ্ৰিক সুস্থতা বৃদ্ধি কৰে, শৰীৰ আৰু মন দুয়োটাকে সুস্থ ৰাখিবলৈ সহায় কৰে। যোগ কেৱল ব্যায়াম নহয়, ই এক জীৱনশৈলী যিয়ে শৰীৰ, মন আৰু আচৰণৰ মাজত সুষমতা আনিবলৈ চেষ্টা কৰে। নিয়মিত যোগাভ্যাসে মানুহক সুস্থ শৰীৰ, শান্ত মন আৰু ইতিবাচক জীৱন দৃষ্টি প্ৰদান কৰে। দিনে মাত্ৰ 20-30 মিনিট সময় যোগাভ্যাস কৰিলে স্বাস্থ্যৰ উন্নতিৰ লগতে মানসিক চাপ হ্ৰাস কৰাও দেখা যায়। বিশেষকৈ ছাত্ৰ ছাত্ৰী, চাকৰিয়াল ব্যক্তি, গৃহিণী আৰু বৃদ্ধসকলৰ বাবে যোগ অত্যন্তই উপকাৰী। সেয়েহে প্ৰতিদিনে যোগাভ্যাসৰ অভ্যাস কৰক আৰু সুস্থ থাকক। শ্ৰোতাসকল, আজিৰ বুলনিত শুনাবলৈ লৈছোঁ এখনি সংগীতালেখ্য, জ্যোতিৰ জেউতি। আলেখ্যখনি ৰচনা মুকুল ইডিপাছৰ। আহকচোন শুনো জ্যোতিৰ জেউতি।

চন 1903 17 জুন ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত পৰমানন্দ আগৰৱালাৰ ঔৰসত আৰু কিৰণময়ী আগৰৱালাৰ গৰ্ভত জন্ম হয় আলোকৰ যাত্ৰী জ্যোতিপ্ৰসাদৰ। অসমীয়া সংস্কৃতিত তাহানি দিনতে সৌৰভ বিলোৱা ৰূপকৰ জ্যোতিপ্ৰসাদ এটি নাম নহয়, এটি বিশাল সত্তা। জ্যোতিপ্ৰসাদৰ জন্মই অসমীয়া সাহিত্য সংস্কৃতি নাটক সংগীত চলচ্চিত্ৰৰ জগতখনক নকৈ আলোকিত কৰিলে। আৰম্ভ হ'ল সুন্দৰৰ এক নতুন যাত্ৰা।

ডিব্ৰুগড় জৰ্জ হাইস্কুল, বৰ্তমান নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিব্ৰুগড় হাইস্কুলত স্কুলীয়া শিক্ষাৰ আৰম্ভণি কৰা কৈশোৰ জ্যোতিয়ে 1917 চনত মাথো 14 বছৰ বয়সতে উষা অনিৰুদ্ধৰ অমৰ প্ৰেমৰ কাহিনীৰ আধাৰত লিখি উলিয়াইছিল শোণিতকুৰি নাটক তাৰেই সৃষ্টি।

1921 চনত তেজপুৰ হাইস্কুলৰ পৰা মেট্ৰিকৰ বাছনিত উঠে। সেই সময়ত ভাৰতীয় আইৰ বুকুত ইংৰাজ শাসনৰ হাতোৰা। যতিয়ে ৰৈ নাথাকিল, চন্দ্ৰনাথ শৰ্মাৰ সৈতে লগ লাগি গাঁৱে ভূঞে কংগ্ৰেছৰ সংগঠন গঢ়ি তুলিলে। তেতিয়াই যতিয়ে লিখিছিল,

1926 চনত আলোকৰ সন্ধান বিচাৰি যতীয়ে বিলাতলৈ যাত্ৰা কৰে। জাৰ্মানী চিনেমাৰ কাৰিকৰী দিশত শিক্ষা গ্ৰহণ কৰি 1930 চনত স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে। সেই সময়ত দেশত আইন অমান্য আন্দোলন, দেশমাতৃৰ মুক্তিৰ ৰণত জ্যোতি জঁপিয়াই পৰিল। 1932 চনত তেজপুৰ কংগ্ৰেছ সেৱা দলৰ সেৱকৰ অধিনায়কৰ দায়িত্বলৈ জ্যোতিয়ে

অতি চুটি অথচ মহৎ জীৱনকালত জ্যোতিপ্ৰসাদে কেৱল দেশপ্ৰেমতে সীমাবদ্ধ হোৱা নাই, বন্ধুত্ব আৰু একতাৰ সুৰ ধ্বনিত কৰি গাঁৱলীয়া জীৱনৰ সহজ সৰল পৰিৱেশ আৰু মানুহৰ মাজত আন্তৰিক সম্পৰ্ক এক কৰি জাতিৰ ঐক্যৰ মালাগাঁঠি তেওঁ গাইছে।

চন 1934 সুন্দৰৰ পূজাৰী জ্যোতিয়ে আৰম্ভ কৰিলে অসমীয়া সংস্কৃতিৰ এক নতুন যাত্ৰা। ভোলাগুৰি চাহ বাগিচাত স্থায়ী ষ্টুডিঅ' চিত্ৰবন স্থাপন কৰি নিৰ্মাণ কৰিলে প্ৰথম অসমীয়া ছবি জয়মতী। আৰম্ভ হ'ল লুইতৰৰ পানীক দেশ বিদেশ সাগৰ মহাসাগৰ বোৱাই নিয়াৰ এক অনন্য যাত্ৰা।

1934 চন ডিব্ৰুগড়ৰ ভূঞা পৰিয়ালৰ দেৱযানী ভূঞাৰ সৈতে যতীয়ে বুলিলে জীৱনৰ নতুন বাট। নকইনা দেৱযানীৰ পৰা যতীৰ মনৰ কাৰেঙত যেন বিন বাজে। যতীৰ কলমৰ পৰা নিগৰিত হ'ল নিমাতী।

1937 চন জোনাকী চিনেমা হল স্থাপন হ'ল। 1939 চন দ্বিতীয় ছবি ইন্দ্ৰমালতী নিৰ্মাণ হ'ল। 1941 চন বিপ্লৱী জ্যোতিয়ে পুনৰ স্বাধীনতাৰ সংগ্ৰামত জঁপিয়াই পৰিল। কংগ্ৰেছ স্বেচ্ছাসেৱক বাহিনীৰ সৰ্বাধিনায়কৰ দায়িত্ব লৈ দেশৰ নতুন পুৰুষক উদ্দেশ্যি দীপ্ত বজ্ৰ কণ্ঠেৰে কৈছে, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ, বিশ্ব বিজয় ন জোৱান।

ইয়াৰ পিছতো সত্য সুন্দৰৰ সাধক জ্যোতিপ্ৰসাদ অসমৰ মাটি পানী বায়ু প্ৰকৃতিৰে সম্পৃক্ত, প্ৰকৃতিক নিজৰ সন্তানৰ দৰে লালন পালন কৰা, ৰূপকোঁৱৰে গছে গছে পাতি দিলে গীতেৰে নিজক কৰিছে প্ৰকৃতিপ্ৰেমী, গানত মুখৰিত হৈছে কেঁচা মাটিৰ গোন্ধ।

1951 চন 17 জানুৱাৰী নাট্যকাৰ গীতিকাৰ সুৰকাৰ বোলছবি পৰিচালক বিপ্লৱী জ্যোতিয়ে মাত্ৰ 48 বছৰতে জীৱনৰ নাটকৰ ভাওনা সামৰিলে। আজি জ্যোতিপ্ৰসাদ নাই, কিন্তু জ্যোতিৰ সৃষ্টি আমাৰ হিৰে হিৰে প্ৰবাহিত। তেওঁ দেখুৱাই যোৱা আলোকৰ বাটেৰে আমিও যেন আগুৱাই যাম।

জ্যোতিৰ জেউতি মুকুল ইডিপাছৰ ৰচিত আলেখ্যখনি শুনিলে। আঁত ধৰিলে ইন্দ্ৰাণী ভাগৱতীয়ে। গীতত কণ্ঠদান কৰিলে মণিমা ভাগৱতী, ইন্দ্ৰাণী।

ভাগৱতী, মূৰ্চনা চাণ্ডিল্য, ৰঞ্জু মজুমদাৰ, অঞ্জনা মিশ্ৰ আৰু দীপিকা দেৱীয়ে বাদ্যযন্ত্ৰ সংগত কৰিলে হাৰমনিয়ামত মন্টু ওজা আৰু তাবলাত কনক গোস্বামী। শ্ৰোতাসকল, ইয়াৰ লগে লগেই আজিৰ বুলনিৰ ইমানতেই অন্ত পৰিল। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে মূৰ্চনা ভূঞাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰীয়া দেবেন বৰগোহাঁই ৰচিত এটি গীত।

ইমানপুৰে শ্ৰোতাসকলে মূৰ্চনা ভূঞাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে হেমন্ত গোস্বামী আৰু দেবেন বৰগোহাঁইৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো গুণীৰাম ৰাভা আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

ইমানপুৰী, গুণীৰাম ৰাভা আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পিটাৰ জোচেফৰ বেহেলা বাদন।

0: ইমান পৰি পিটাৰ জোচেফৰ বেহেলা বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ফ্ৰান্স ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ভাৰত আৰু থাইলেণ্ডে নিৰ্মাণ, গৱেষণা, উদ্ভাৱন আৰু সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। দেশৰ পতিতভূমি পুনৰ উৰ্বৰ কৰি তোলাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2025-26 বিত্তীয় বৰ্ষত দেশত বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন সৰ্বকালৰ সৰ্বাধিক 1,78,000 কোটি টকালৈ বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰিছে। আৰু ভাৰত আজি মহিলাৰ টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপে নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সৰ ইভিয়ান চহৰলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভ্ৰমণৰ দ্বিতীয় দিনা এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত বিয়লি হ'বলগীয়া দ্বিপাক্ষিক বৈঠকখনে বিশেষ চৰ্চা লাভ কৰিছে। বিগত বছৰৰ ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিত হোৱা বৈঠকৰ পাছত এয়া হ'ব নেতা দুগৰাকীৰ মাজৰ প্ৰথমলানি পোনপটীয়া আলোচনা। বৈঠকত দুয়োপক্ষই বিভিন্ন ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰা উপায়ৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে। গোলকীয় প্ৰত্যাহ্বানৰ সমাধানৰ ক্ষেত্ৰত নতুন দিল্লী মহলৰ বৰ্ধিত সক্ৰিয় ভূমিকাৰে ভাৰতে গুৰুত্বপূৰ্ণ গোলকীয় শক্তি হিচাপে নিজৰ স্থিতি সবল কৰি তোলাৰ সময়ত অনুষ্ঠিত এই বৈঠক কৌশলগত দিশৰ পৰা তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে সকলোৰে হিতাৰ্থে সন্তুলিত, সৰ্বাত্মক আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ বিষয়ক সন্মিলনতো অংশ ল'ব। G7 সদস্য ৰাষ্ট্ৰ, সহযোগী ৰাষ্ট্ৰ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আৰু অৰ্থনৈতিক সহযোগিতা তথা উন্নয়ন সংস্থাৰ প্ৰতিনিধিসকলেও এই সন্মিলনত ভাগ ল'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ উপৰি শ্ৰীমোদীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ নিৰাপদ, দ্ৰুত আৰু ফলপ্ৰসূ প্ৰয়োগ নিশ্চিতকৰণ সম্পৰ্কীয় মধ্যাহ্ন ভোজমেলতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্মিলনৰ আপাহতে আজি ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ফন ডেৰ লায়েন আৰু জাৰ্মানীৰ চেঞ্চেলৰ ফেডৰিক মাৰ্জৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ লোৱাৰ কথা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰিছ ষ্টাৰ্মাৰ আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ সৈতে পৃথক পৃথককৈ দ্বিপাক্ষিক বৈঠকত ভাগ লয়। তেওঁ লগতে কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটো, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ এল ছিছি, জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকায়েছি আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে মুঙকো সাক্ষাৎ কৰে। ভাৰত আৰু থাইলেণ্ডে নিৰ্মাণ, গৱেষণা, উদ্ভাৱন আৰু সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰি তুলিবলৈ সন্মতি প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব সত্যজিৎ মহান্তি আৰু থাইলেণ্ডৰ প্ৰতিৰক্ষা বিষয়ক উপ স্থায়ী সচিব এডমিৰেল নুপ্তাপোহন দিৱানিতৰ সহ অধ্যক্ষতাত কালি বেংককত অনুষ্ঠিত দশমলানি থাইলেণ্ড ভাৰত প্ৰতিৰক্ষা আলোচনাত দুয়োপক্ষই দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ সকলো দিশ পৰ্যালোচনা কৰে আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক তথা গোলকীয় সুৰক্ষাজনিত বিষয় লৈ মত বিনিময় কৰে। দুয়োপক্ষই লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া সুৰক্ষা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে আৰু আঞ্চলিক ঘটনাক্ৰম সন্দৰ্ভত নিজৰ নিজৰ মত প্ৰকাশ কৰে। দুয়োখন দেশে অঞ্চলটোত শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ প্ৰসাৰ ঘটোৱাৰ বাবে সহযোগিতা সুদৃঢ় কৰাৰ আৱশ্যকতাৰ সপক্ষে মত পোষণ কৰে। আলোচনাত দুয়োখন দেশৰ সামৰিক বাহিনীৰ মাজৰ সম্পৰ্ক, সামৰ্থ্য বৃদ্ধি বিষয়ক উদ্যম, প্ৰশিক্ষণ বিনিময়, সামুদ্ৰিক সহযোগিতা আৰু পাৰস্পৰিক স্বাৰ্থজড়িত অন্য ক্ষেত্ৰসমূহেও স্থান লাভ কৰে। দেশৰ পতিতভূমি পুনৰ উৰ্বৰ কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টা কেৱল প্ৰকৃতিৰ প্ৰতি সেৱাই নহয় বৰং মানৱ জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশত দায়বদ্ধতা বুলি কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু

পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। বিশ্বত মৰু অঞ্চলৰ আশংকা আৰু খৰাং পৰিস্থিতি ৰোধ কৰাৰ বাবে নতুন দিল্লীত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীযাদৱে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 26 নিযুত হেক্টৰ পতিতভূমি উৰ্বৰ কৰি তোলাৰ বাবে লক্ষ্য স্থিৰ কৰিছে আৰু চৰকাৰে এই লক্ষ্যত উপনীত হোৱাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰামচৰ ক্ষেত্ৰ আৰু জলাশয়সমূহে মহানগৰসমূহত বান ব্যৱস্থাপনা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে অতিৰিক্ত পানীভাগ সংৰক্ষণত সহায় কৰে। ইয়াৰ ফলত ভূমিৰ উৰ্বৰতা অটুট থাকে বুলিও তেওঁ কয়। প্ৰাকৃতিক কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অতিৰিক্ত ৰাসায়নিক সাৰ আৰু ইউৰিয়া আদিৰ ব্যৱহাৰে ভূমিৰ গুণাগুণ নষ্ট কৰি বিভিন্ন অঞ্চল অনুৰ্বৰ কৰি তুলিছে। ভূমিৰ স্বাস্থ্যৰ অৱনতিয়ে ভূমিসমূহ পতিত ভূমিলৈ ৰূপান্তৰিত কৰিছে বুলিও তেওঁ উল্লেখ কৰে। এই সমস্যাৰ ফলত কেৱল কৃষি উৎপাদনৰ ক্ষেত্ৰত অসুবিধা হোৱাই নহয় দীৰ্ঘকালীন পৰিৱেশৰ বহন ক্ষমতাৰ ক্ষেত্ৰতো ভাবুকিৰ সৃষ্টি হৈছে বুলি তেওঁ কয়। পৰিৱেশ মন্ত্ৰীগৰাকীয়ে লগতে উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ মাজত ভাৰসাম্য ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। তেওঁ পশুপালনকো জীৱিকা হিচাপে লোৱাৰ লগতে উন্নত জল ব্যৱস্থাপনা প্ৰক্ৰিয়া গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে। ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্যৰ বিগত এটা দশকত গুৰুত্বপূৰ্ণ ৰূপান্তৰ সাধন হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আত্মনিৰ্ভৰশীলতা দৃষ্টিভংগী উদ্ভাৱন প্ৰযুক্তি আৰু থলুৱা উৎপাদনৰ শক্তিৰে এয়া সম্ভৱ হৈছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত মাই গভৰ এলানি বাৰ্তা শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে দেশে আকাশমাৰ্গ, ভূমি আৰু সামুদ্ৰিক ক্ষেত্ৰত কিদৰে প্ৰতিৰক্ষা সামৰ্থ্য বৃদ্ধি কৰিছে সেই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে উন্নত থলুৱা প্ৰযুক্তিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। বিগত 12 বছৰত ভাৰতে প্ৰতিৰক্ষা খণ্ডত লাভ কৰা সফলতাৰ এইসমূহ উদাহৰণ বুলিও তেওঁ মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2025-26 বিত্তীয় বৰ্ষত দেশত বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন সৰ্বকালৰ সৰ্বাধিক 1,78,000 কোটি টকালৈ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। শ্ৰীসিঙে আজি সামাজিক মাধ্যমযোগে কয় যে এই পৰিমাণ যোৱা বিত্তীয় বছৰৰ 1,54,000 কোটি টকাৰ তুলনাত 15.6% আৰু 2020-21 বিত্তীয় বৰ্ষৰ তুলনাত 110% অধিক। তেওঁ কয় যে দেশত থলুৱা প্ৰতিৰক্ষা উৎপাদন 2013-14 চনৰ 4,744 কোটি টকাতকৈ প্ৰায় 4 গুণ বৃদ্ধি পাইছে। প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে অপাৰেচন সিন্দুৰৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি চলোৱাৰ প্ৰস্তাৱ আগবঢ়াই জাৰি কৰা বুলি দাবী কৰি সামাজিক মাধ্যমযোগে প্ৰচাৰিত পত্ৰখন ভুৱা বুলি অভিহিত কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষা গোটে প্ৰতিৰক্ষা সচিব অথবা প্ৰতিৰক্ষা মন্ত্ৰালয়ে এনে কোনো পত্ৰ জাৰি কৰা নাই বুলি স্পষ্ট কৰি দিছে। তথ্য পৰীক্ষা গোটে জনসাধাৰণক অনলাইনযোগে প্ৰচাৰিত ভুৱা বাতৰিৰ পৰা সতৰ্ক হৈ থাকিবলৈ আৰু নিৰ্ভৰযোগ্য আনুষ্ঠানিক সূত্ৰৰ তৰফৰ পৰা জাৰি কৰা নিশ্চিত তথ্যহে বিশ্বাস কৰিবলৈ আহ্বান জনাইছে। জম্মু কাশ্মীৰত বাৰ্ষিক অমৰনাথ যাত্ৰালৈ চাই বহুতৰপীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সুৰক্ষা বাহিনী, আৰক্ষী আৰু অসামৰিক প্ৰশাসনে তীৰ্থযাত্ৰীৰ সৈতে জড়িত স্থানসমূহত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। আৰক্ষীয়ে পৰম্পৰাগত পেহেলগামৰ সুৰক্ষা ব্যৱস্থাও সুদৃঢ় কৰি তুলিছে। বাৰ্ষিক অমৰনাথ যাত্ৰা অহা জুলাইত আৰম্ভ হ'ব। ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি লিডছৰ হেডিংলেত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে গ্ৰুপৰ প্ৰথম খেলত পাকিস্তানৰ মহিলা দলক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। ভাৰত আৰু আফগানিস্তান পুৰুষ ক্ৰিকেট দলৰ মাজত চলি থকা 3খনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল আজি চেন্নাইত অনুষ্ঠিত হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত পৰ্টুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। একেদৰে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথমখন খেলত অংশ ল'ব। ইপিনে আজি পুৱা 9:30 বজাত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়াই জৰ্ডানক 3-1 গ'লত পৰাজিত কৰে। বিগত বছৰৰ চেম্পিয়ন আৰ্জেণ্টিনায়ো প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। পুৱা অনুষ্ঠিত গ্ৰুপ জেৰ এখন খেলত 3বাৰৰ বিশ্বকাপ দখল কৰা দলটোৱে অধিনায়ক লিঅ'নেল মেছিৰ হেট্ৰিকেৰে আলজেৰিয়াক 3-0 গ'লত পৰাস্ত কৰে। ফ্ৰান্স ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ভাৰত আৰু থাইলেণ্ডে নিৰ্মাণ, গৱেষণা, উদ্ভাৱন আৰু সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰি তুলিবলৈ সন্মতি প্ৰকাশ কৰিছে। দেশৰ পতিতভূমি পুনৰ উৰ্বৰ কৰি তোলাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2025-26 বিত্তীয় বৰ্ষত দেশত বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন সৰ্বকালৰ সৰ্বাধিক 1,78,000 কোটি টকালৈ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে।

আৰু ভাৰত আজি মহিলাৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি বিয়লি তিনি বজাত শুনিবলৈ পাব।

0: লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লোকগীত শুনিছে মিতালী ডেকাৰ কণ্ঠত।

এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি দুদিন। ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 17 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ বুধবৰীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.0 মেগাহাৰ্টজত, কিলোহাৰ্টজ 1125। আজিৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে ৰাজীৱ গগৈ।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, ৰাতি যিমান কঠিন হ'ব প্ৰভাত সিমান উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা আন্ধাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, প্ৰভাত হ'বই।

এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতাসকলে আগবঢ়াইছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। অৰ্ধ আকাশ অনুষ্ঠানত আজি মোৰ কথা শিতানত শুনাবলৈ লৈছোঁ সত্ৰীয়া নৃত্যৰ প্ৰসাৰতা সম্পৰ্কত সত্ৰীয়া শিল্পী প্ৰতিভা শৰ্মাৰ জৰিয়তে।

এই সুযোগতে মই এটা কথা ক'ব বিচাৰোঁ যে সত্ৰীয়া নৃত্য বুলি নহয়, বেলেগ বেলেগ শাস্ত্ৰীয় নৃত্যৰ আজিকালি বহুতো শোভা, মানে নিজৰ প্ৰতিভা দেখুৱাৰ উপৰিও নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰতো এজন এটা কেৰিয়াৰ হিচাপতো তেওঁলোকে ল'ব পাৰে। প্ৰায় সকলোকেইখন বিশ্ববিদ্যালয়তে আজিকালি সত্ৰীয়া নৃত্যৰ স্নাতকোত্তৰ ডিগ্ৰীৰ উপৰিও PhDৰো ব্যৱস্থা আছে। লগতে ভাৰত চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ, ফেলোশ্বিপৰ সা সুবিধা আছে, যিটো নেকি তেওঁলোকক আৰ্থিকভাৱে তেওঁলোকক সহায় কৰাৰ উপৰিও তেওঁলোকৰ নিজৰ কেৰিয়াৰত সেই আগবাঢ়িবলৈ সুবিধা দিছে বা শিকাৰ কাৰণে সুবিধা দিছে। এই জলপানী যিখিনি তেওঁলোকে লাভ কৰে সেয়া হয়তো মিনিষ্ট্ৰী অৱ কালচাৰৰ আণ্ডাৰত তেওঁলোকৰ বিভিন্ন জলপানীৰ ব্যৱস্থা আছে। ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ বাহিৰত যাবলৈও কিছুমান স্কলাৰশ্বিপৰ ব্যৱস্থা আছে, যিবিলাক স্কলাৰশ্বিপ

0: তেওঁলোকক গোটেই বিশ্বত এই আমাৰ গুৰুজনাৰ সংস্কৃতি প্ৰচাৰ তথা প্ৰসাৰত সহায় কৰে। আনকি আজি বিগত কেইবাবছৰ ধৰি এইবাৰো 77তম গণৰাজ্য দিৱসত সত্ৰীয়া কেন্দ্ৰৰ তৰফৰ পৰা প্ৰায় 100গৰাকী ছাত্ৰ ছাত্ৰীয়ে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিব। তেনেকৈ প্ৰত্যেক বছৰে ভাৰতবৰ্ষৰ বিভিন্ন জেগাত তেওঁলোকে এনেদৰে আমাৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ কৰিছে, প্ৰসাৰ কৰিছে, আৰু আজি সত্ৰীয়া নৃত্যৰ এক বিশেষ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
1: শ্ৰোতাসকলে মোৰ কথা শিতান্তি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ কেইটিমান অসমীয়া আধুনিক গীত। আজিৰ শিল্পী ৰূপা শৰ্মা, তৰালী শৰ্মাৰ কণ্ঠত আমি এই আধুনিক গীতটি আগবঢ়াইছোঁ। প্ৰথমে শুনক ৰূপা শৰ্মাৰ কণ্ঠৰ এই আধুনিক গীতটি। গীতৰ ৰচনা মনোৰমা বৰগোহাঁইৰ।

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 124 সংখ্যক জন্মদিৱস। শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই অৰ্ধ আকাশ অনুষ্ঠানত তৰালী শৰ্মাৰ কণ্ঠত আগবঢ়াইছোঁ এই গীতটি।

স্থানত এইবাৰ শুনাবলৈ লৈছোঁ ৰূপা শৰ্মাৰ কণ্ঠৰ এই গীতটি। গীতৰ ৰচনা শচীন দাসৰ।

শ্রোতাসকলে ইমান পৰে মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধআকাশ শুনিলে। আজি অৰ্ধআকাশ অনুষ্ঠানত মোৰ কথা শিতানত শ্ৰোতাই শুনিলে সত্ৰীয়া শিল্পী প্ৰতিভা শৰ্মাৰ কিছু মনৰ কথা, লগতে শ্ৰোতাই শুনিবলৈ পালে ৰূপা শৰ্মা তৰালী শৰ্মাৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত আৰু জ্যোতি সংগীত। এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ 6 বজাৰ পৰা শ্ৰোতাসকলে দিল্লী কেন্দ্ৰযোগে ক্ৰমে হিন্দী আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

শ্ৰোতাসকলে ইমান পৰে দীপা তামুলীৰ কণ্ঠত মাধৱদেৱ বিৰচিত বৰগীত কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। অনুষ্ঠান সম্পৰ্কীয় ঘোষণাৰ পিছতেই শ্ৰোতাই শুনিবলৈ পাব গীতালি। আজিৰ গীতালি অনুষ্ঠানত শ্ৰোতালৈ আগবঢ়োৱা হ'ব কেইটিমান হিন্দী বোলছবিৰ গীত। 6:45 গুৱাহাটীৰ কেন্দ্ৰযোগে প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীৰ শ্ৰোতাসকলে শুনিবলৈ পাব। 7:50 আজিৰ দিনটো। 8:00 বাতৰিৰ শিৰোনাম। 8:02 শ্ৰোতালৈ আগবঢ়োৱা হ'ব এখনি আলক্ষ্য জোনাকী বাটৰ অভিযাত্ৰী। 8:30 জ্যোতি সংগীতৰ অনুষ্ঠান। 8:45 দিল্লী কেন্দ্ৰযোগে প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু 9:00 ইংৰাজী বাতৰি News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 শ্ৰোতাই শুনিবলৈ পাব জুবিন গাৰ্গৰ কণ্ঠৰ কেইটিমান গীত। 9:30 শ্ৰোতালৈ আগবঢ়োৱা হ'ব আমাৰ তেজপুৰ আমাৰ গৌৰৱ অনুষ্ঠানটি। 10:00 বাৰৰহণীয়া অনুষ্ঠানটি শ্ৰোতাসকললৈ আগবঢ়োৱা হ'ব আৰু 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ গীতালি। গীতালি অনুষ্ঠানত আৰম্ভণিতেই শুনক পাকিজা বোলছবিত লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। গীতালী অনুষ্ঠানত এইবাৰ শ্ৰোতাসকলক শুনাব লৈছোঁ লতা মংগেশকাৰৰ কণ্ঠত প্ৰেমৰোগ বোলছবিৰ এই গীতটি।

প্ৰেম ৰোগ বোলছবিত লতা মংগেশকাৰ আৰু সুৰাজ ৱাডেকাৰৰ কণ্ঠৰ গীতটি শুনিলে শ্ৰোতাসকলে। এইবাৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ পাকিজা বোলছবিত লতা মংগেশকাৰৰ কণ্ঠৰ আন এটি গীত।

শ্ৰোতাসকলে ইমান পৰে গীতালী অনুষ্ঠানত লতা মংগেশকাৰ আৰু তেওঁৰ সংগীসকলৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া 6:45 গুৱাহাটী কেন্দ্ৰযোগে সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 প্ৰচাৰিত ইংৰাজী বাতৰি আৰু 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষক সামৰি অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতা, পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ পৰ্যালোচনা, ভক্তসকলৰ সুবিধা সুৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ বিষয়াসকললৈ নিৰ্দেশ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত বিশেষ প্ৰদৰ্শনী, সমগ্ৰ শিক্ষা অসমৰ ৰাজ্যৰ 39,415 বিদ্যালয়লৈ প্ৰথম পৰ্যায়ত বাৰ্ষিক অনুদানৰ 10% ধন মুকলি, আৰু ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত ভাৰত নেডাৰলেণ্ডছৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ইভা মহন্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমাগত নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষক সামৰি অনুষ্ঠিত এখন বৈঠকত আজি অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত কোনো ধৰণৰ অনীতি বা অনিয়মৰ বিৰুদ্ধে শূন্য সহনীয়তাৰ নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুইতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে 144 ধাৰা জাৰি কৰা হ'ব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাছসমূহত পৰীক্ষাৰ দিনটোত যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন অবৈধভাৱে ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্ন কাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। সকলো পৰীক্ষা কেন্দ্ৰতে CCTVৰ দ্বাৰা পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। আনহাতে ৰাজ্যত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নীটৰ পুনৰ পৰীক্ষা পৰিচালনা কৰিবলৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সভাপতিত্বত কালি অনুষ্ঠিত বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিষয়াসকলৰ বাহিৰে পৰীক্ষাৰ্থী, নিৰীক্ষক, বিষয়া, কৰ্মচাৰীকে ধৰি সকলোৰে বাবে

0: কেন্দ্ৰৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ষ্ট্ৰং ৰুম আৰু পৰীক্ষা কেন্দ্ৰসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰাৰ লগতে উত্তৰ বহীসমূহ নিৰাপদে প্ৰেৰণ নকৰালৈকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰী তিনিটা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱা পানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
1: ইতিমধ্যে ভক্তসকলৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ আনুষংগিক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। কিছু কিছু ৰাস্তাবিলাকত আমি কিছুমান কাঠৰ মজিয়া দি পেলাই আমি সৰু সৰু 100 মিটাৰ দূৰে দূৰে কৰিছোঁ, যাতে কেতিয়াবা কাৰোবাৰ অসুস্থ মানুহ থাকিব পাৰে, তেওঁলোকে যাতে অকণমান জিৰাব পাৰে, কাৰোবাৰ যদি মেডিকেল হেল্প প্ৰয়োজন থাকে সেই সৰু সৰু শিবিৰবিলাকতো তেওঁলোকে ল'ব পাৰিব। ইয়াৰ উপৰি পৰ্যাপ্ত আলোক ব্যৱস্থা কৰা হৈছে আৰু বিশেষকৈ GMCA দিনে নিশাই পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু PHC বিভাগে খোৱা পানীৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যতঃ আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বাস্থ্যবিধি, সুৰক্ষা আৰু নিৰাপত্তা এইখিনি ব্যৱস্থাও আমি কৰি আছোঁ আৰু বিশেষভাৱে কামাখ্যা মন্দিৰ চৌহদ আৰু সকলো এলেকাত যাতে পৰ্যাপ্ত পৰিমাণে পৰিষ্কাৰ পৰিচ্ছন্নতা তাত থাকিব পাৰে তাৰ বাবেও আমাৰ GMCA কাম কৰি আছে আৰু সকলো শিবিৰত যাতে চিকিৎসা আৰু পেৰামেডিকেল কৰ্মচাৰী থাকে, জৰুৰীকালীন চিকিৎসা সহায় আমি দিব পাৰোঁ, ষ্ট্ৰেচাৰ আৰু হুইলচেয়াৰ সুবিধা, আৰু বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে জ্যেষ্ঠ নাগৰিকসকলক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক।
0: মন্ত্ৰীগৰাকীয়ে মন্দিৰলৈ উঠা নমা প্ৰক্ৰিয়া শৃংখলাবদ্ধভাৱে হোৱাটো নিশ্চিত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া বুলি সংবাদমেলত সদৰি কৰে। মেলাৰ সময়ত স্বেচ্ছাসেৱী সংগঠনসমূহে যোগান ধৰা খাদ্য সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ বাবে খাদ্য সুৰক্ষা বিষয়াসকলক দায়িত্ব দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলাত জিলা প্ৰশাসন, লোক নিৰ্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ, আৰক্ষী, পৰ্যটন, স্বাস্থ্য বিভাগ আদিৰ হেল্প ডেস্ক থাকিব। মেলাৰ সময়ত কোনো অসুবিধাৰ সন্মুখীন হলে ভক্তসকলে এই হেল্প ডেস্কৰ সহায় ল'ব লাগিব। মন্ত্ৰী নেওগে কয় যে 2024 বৰ্ষত অম্বুবাচী মেলালৈ দেশ বিদেশৰ 7,43,066 গৰাকী ভক্তৰ আগমন ঘটিছিল। যোৱা বছৰ 7,81,000ৰো অধিক ঘৰুৱা আৰু 43 গৰাকী বিদেশী পৰ্যটক অম্বুবাচী মেলালৈ অহা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এইবাৰ 8 লাখৰো অধিক ভক্তৰ আগমন ঘটিব বুলি আশা ব্যক্ত কৰে। সংবাদমেলত ৰাজ্যৰ গৃহ, ৰাজনৈতিক তথা পৰ্যটন বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই অম্বুবাচী মেলাৰ সময়ত ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ অংশ হিচাপে প্ৰশাসনে মেলাৰ সময়ত নিৰ্ধাৰণ কৰি দিয়া বুলি জানিবলৈ দিয়ে। এই অনুসৰি পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈহে ভক্ত বা সাধাৰণ লোক কামাখ্যা মন্দিৰলৈ যাব পাৰিব। তেওঁ লগতে মেলাৰ সময়ত চেণ্ডেল জোতা পৰিধান কৰি কোনো লোককে মন্দিৰলৈ নাযাবলৈ আহ্বান জনায়। মেলাৰ বাবে অহা ভক্তসকলৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই সংবাদমেলত কয় যে মেলাৰ সময়ত নাৰ্চাৰী পইণ্টৰ পৰা মন্দিৰলৈকে সকলো যান বাহনৰ চলাচল নিষিদ্ধ থাকিব। এম্বুলেঞ্চ, পানীৰ গাড়ী আৰু গুৱাহাটী পৌৰ নিগমৰ বাহনকে ধৰি জৰুৰীকালীন সেৱাৰ বাহনহে এই পথছোৱাত চলাচল কৰিব পাৰিব। পাণ্ডু বন্দৰৰ পৰা নাহৰবাৰীৰ পথেৰে প্ৰশাসনে ব্যৱস্থা কৰা ফেৰী গাড়ী চলাচল কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ইভা মহন্তৰ পৰা।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল 12 বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰাক আৰু শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। প্ৰদৰ্শনীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ আঁচনি, উন্নয়নমূলক কামসমূহৰ সন্দৰ্ভত সবিশেষ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক বিজয় গুপ্তাকে ধৰি ভালেমান নেতাকৰ্মী উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া শাসনকালৰ সফলতাক লৈ আজি পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত 21 জুনলৈ বিশেষ প্ৰদৰ্শনী আয়োজন কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছাই এই প্ৰদৰ্শনী মুকলি কৰি

0: মন্ত্ৰীগৰাকীৰ 12 বছৰীয়া কাৰ্যকালৰ সফলতাৰ খতিয়ান দাঙি ধৰে। মৰিগাঁও জিলাৰ কৃষি বিভাগ তথা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত জিলা পুথিভঁৰালত এই উপলক্ষে জৈৱিক খেতিৰ সন্দৰ্ভত বিশেষ কৰ্মশালা আৰু বীজ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে অনুষ্ঠানত উপস্থিত থাকি কৃষকসকলক প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী হবলৈ আহ্বান জনায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি 12গৰাকীকৈ যোগ্য হিতাধিকাৰীৰ কৃষকক শালি ধানৰ বীজ আৰু তিলৰ বীজ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ খাৰিফ পত্ৰৰ বীমাকৰণ প্ৰক্ৰিয়াও মুকলি কৰা হয়। শ্ৰীভূমি জিলাৰ আকবৰপুৰত প্ৰাকৃতিক আৰু জৈৱিক কৃষি বিষয়ক এখন কৰ্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতিগৰাকীয়ে ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি প্ৰাকৃতিক আৰু জৈৱিক কৃষি পদ্ধতিত মনোনিৱেশ কৰিবলৈ কৃষকসকলৰ প্ৰতি আহ্বান জনায়। ধেমাজি পৌৰসভাৰ উদ্যোগত আৰু বিজেপিৰ ধেমাজি নগৰ মণ্ডলৰ সহযোগত আজি 12 বছৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ভালেমান ব্যক্তি উপস্থিত থাকে। বৰপেটা জিলাত বিজেপিৰ কৃষক মৰ্চাৰ সহযোগত আয়োজিত কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এক কাৰ্যসূচীত উপস্থিত থাকি শ্ৰীদাসে কয় যে 2047 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ স্বপ্ন ভাৰত বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত কৃষকসকলক বছৰত একাধিক খেতি কৰিবলৈ আহ্বান জনায়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে আজি মন্ত্ৰিত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কালত চিকিৎসালয়খনৰ বিভিন্ন বিভাগ, ৰোগী সেৱা ব্যৱস্থা, আন্তঃগাঁথনি উন্নয়ন, চিকিৎসাৰ বৰ্তমান উপলব্ধ সুবিধাসমূহৰ বুজ লয়। শ্ৰীসিংঘালে চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ মুৰববী, অধ্যাপক, জ্যেষ্ঠ চিকিৎসক আৰু বিষয়াসকলৰ সৈতে পৰ্যালোচনামূলক বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলৰ জনসেৱাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে বিগত 10 বছৰত মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হোৱা বুলি মত প্ৰকাশ কৰে। সদ্যহতে হস্পিতালখনত 3,200ৰো অধিক বহিৰোগ চিকিৎসা বিভাগৰ সুবিধা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল ৰাজ্যৰ এখন আগশাৰী স্বাস্থ্যসেৱা কেন্দ্ৰত পৰিণত হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তত চিকিৎসা ব্যৱস্থা পৰ্যায়ক্ৰমে ত্বৰান্বিত হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে সমাগত দিনসমূহত এই চিকিৎসালয়খনত ৰোগীৰ সংখ্যা হ্ৰাস হলে গুৰুতৰ ৰোগীক অধিক সুবিধা দিব পৰা যাব। জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক হোৱা অঞ্চলসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জনসাধাৰণক যাৱতীয় সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাই তেওঁ কয় যে চৰকাৰৰ তৰফৰ পৰা জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিবলৈ উপলব্ধ সকলো প্ৰতিষেধকৰ ব্যৱস্থা চৰকাৰে কৰি আহিছে বুলি তেওঁ মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই পৰিদৰ্শন কালত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব, চিকিৎসা আৰু শিক্ষা গৱেষণা বিভাগৰ আয়ুক্ত সচিব, জি এম চি এছৰ অধ্যক্ষ তথা মুখ্য অধ্যক্ষ, চিকিৎসা শিক্ষা সঞ্চালক তথা অধ্যক্ষকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সমগ্ৰ শিক্ষা অসমে 2026-27 বৰ্ষৰ বাবে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ প্ৰথম পৰ্যায়ত বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। এই সন্দৰ্ভত কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে জিলাসমূহৰ মিছন সমন্বয়কলৈ প্ৰেৰণ কৰাৰ পত্ৰত এই ধনেৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিদ্যুৎ মাচুল পৰিশোধ কৰাক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। তদুপৰি অনুদানৰ ধন স্বচ্ছতাৰ কাৰ্যসূচীৰ শিতানত খৰচ কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰা হৈছে। পত্ৰখনৰ স্বচ্ছতা পৰিকল্পনা আৰু নিৰ্দেশনা অনুসৰি বিদ্যালয়সমূহক অহা 25 জুনৰ ভিতৰত এই ধন ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায় আজি গুৱাহাটীত বানমুক্ত কৰাৰ উদ্দেশ্যে আয়োজিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ সচিব সৈয়দেন আফছাছী, বিভাগটোৰ আয়ুক্ত তথ্য সচিব আৰু গুৱাহাটী পৌৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা আয়ুক্তকে ধৰি জনসম্পদ বিভাগ আৰু বিমানবন্দৰ কৰ্তৃপক্ষ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰেল বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। ন্যায়াধীশ শৰ্মিলা ভূঞা ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3গৰাকীয়ে সাক্ষ্য প্ৰদান কৰে। বিপুল ফুকন, জিতু ফুকন আৰু বিকাশ শইকীয়াই আজি সাক্ষ্য প্ৰদান কৰে। আজি সাক্ষীৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰীক চমন জাৰি কৰিছিল যদিও যাদৱ শইকীয়া নামৰ ব্যক্তিগৰাকী অনুপস্থিত থাকে।
1: অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ প্ৰমুখ্যে ৰাজ্যৰ এটা প্ৰতিনিধি দলে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অৰুণাচলৰ ইটানগৰত

0: ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত আঞ্চলিক সহযোগিতা তথা দুয়োখন ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থজড়িত বিভিন্ন বিষয় আলোচনা কৰা হয়। এই বৈঠকৰ জৰিয়তে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ ভাতৃত্ববোধ তথা সহযোগিতা প্ৰতিফলিত হোৱা বুলি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰে। বজালীৰ নিত্যানন্দত পশু চিকিৎসাৰ বাবে এখন বিশেষ চিকিৎসালয় নিৰ্মাণ কৰা হ'ব। বিধায়ক ৰঞ্জিত কুমাৰ দাসে আজি এই কথা সদৰি কৰি কয় যে এই পদক্ষেপৰ জৰিয়তে নামনি অসমত শ্বেত বিপ্লৱ ত্বৰান্বিত হ'ব। 5,66,00,000 টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই পশু চিকিৎসালয়খনত সকলো আধুনিক সা সুবিধা উপলব্ধ হ'ব। ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি লিডছৰ হেডিংলেত খন্তেক পাছতে আৰম্ভ হ'ব। টছত জিকি নেডাৰলেণ্ডছে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতে গ্ৰুপৰ প্ৰথমখন খেলত পাকিস্তানৰ মহিলা দলক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত পৰ্তুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। একেদৰে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথমখন খেলত অংশ ল'ব। ইপিনে আজি পুৱা 9:30 বজাত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়াই জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাই প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। পুৱা অনুষ্ঠিত গ্ৰুপ জিৰ এখন খেলত 3 বাৰৰ বিশ্বকাপ দখল কৰা দলটোৱে অধিনায়ক লিঅ'নেল মেছিৰ হেট্ৰিকেৰে আলজেৰিয়াক 3-0 গ'লত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষ সামৰি অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতা। পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ পৰ্যালোচনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে মহানগৰীৰ বৰাগাঁৱত বিশেষ প্ৰদৰ্শনী। সমগ্ৰ শিক্ষা অসমৰ ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ প্ৰথম পৰ্যায়ত বাৰ্ষিক অনুদানৰ 10% ধন মুকলি। আৰু ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত ভাৰত নেডাৰলেণ্ডছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: नमस्कार, आकाशवाणी समाचार के साथ मैं करिश्मा राय। प्रधानमंत्री नरेंद्र मोदी ने फ्रांस के एवियों में G7 शिखर सम्मेलन में एक महत्वपूर्ण कार्य सत्र में कहा कि अंतर्राष्ट्रीय वित्तीय संस्थाओं को ऐसे तंत्र विकसित करने चाहिए जो विकासशील देशों को आर्थिक मजबूती प्रदान करें। सत्र का विषय था सभी के लिए संतुलित समावेशी और सतत आर्थिक वृद्धि को बढ़ावा देना। उन्होंने अफ्रीका, लैटिन अमरीका और प्रशांत द्वीप देशों को जोड़ने वाली संपर्क परियोजना का भी प्रस्ताव रखा। श्री मोदी ने संपर्क और व्यापार में तेजी लाने के लिए अंतर्राष्ट्रीय आवागमन भागीदारी तैयार करने का भी सुझाव दिया। इसके अंतर्गत G7 देशों की पूंजी, भारतीय प्रतिभाओं और ग्लोबल साउथ के देशों को एक साथ लाया जा सकता है। उन्होंने कहा कि ठोस वृद्धि से समावेशन और लोगों के कल्याण को मजबूती मिलती है। श्री मोदी ने सुरक्षित, त्वरित और प्रभावी आर्टिफिशियल इंटेलिजेंस सुनिश्चित करने पर केंद्रित कार्य सत्र में भी भाग लिया। इसमें G7 सदस्य देशों, सहभागी देशों और प्रमुख आर्टिफिशियल इंटेलिजेंस कंपनियों के मुख्य कार्यकारी अधिकारियों ने डिजिटल नवाचार के भविष्य के बारे में चर्चा की। सम्मेलन से अलग प्रधानमंत्री मोदी ने जर्मनी के चांसलर फ्रेडरिक मर्ट्स के साथ बैठक में पश्चिम एशिया की स्थिति और रूस यूक्रेन संघर्ष सहित क्षेत्रीय और वैश्विक घटनाक्रमों के बारे में चर्चा की। दोनों नेताओं ने द्विपक्षीय संबंधों में प्रगति की समीक्षा की। उन्होंने इस वर्ष के शुरू में भारत यूरोपीय संघ के बीच मुक्त व्यापार समझौते के पूरा होने और भारत जर्मनी महत्वपूर्ण भागीदारी में आई नई गति पर संतोष व्यक्त किया। प्रधानमंत्री मोदी ने यूरोपीय आयोग की अध्यक्ष उर्सुला फॉन डेर लायन तथा यूरोपीय परिषद के अध्यक्ष एंटोनियो कोस्टा के साथ भी द्विपक्षीय बैठक की। इसी बीच श्री मोदी और अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप के साथ आज शाम होने वाली द्विपक्षीय बैठक पर भी सभी की नजरें हैं। इसमें विभिन्न क्षेत्रों में परस्पर सहयोग को मजबूत करने तथा आपसी हित के क्षेत्रीय और वैश्विक मुद्दों पर विचार विमर्श हो सकता है।
2: प्रधानमंत्री नरेंद्र मोदी और अमेरिकी राष्ट्रपति डोनाल्ड ट्रंप की यह द्विपक्षीय बैठक काफी महत्वपूर्ण मानी जा रही है। उम्मीद है कि इस बैठक में पश्चिम

0: enhance capacity and strengthen rail connectivity in Kutch region. It has also approved a project worth 405 crore rupees to modernize the signaling project on Eastern Railway, involving the replacement of relay-based interlocking systems with electronic interlocking at 32 stations. While the railways also approved Somtane Chikli Cord Line project in Maharashtra at a cost of 172 crore rupees to decongest Panvel Junction. Supreme Court today termed cyber criminals parasites who dupe innocent investors and said they must be dealt with strictly. A bench of Chief Justice of India Surya Kant and Justice V. Mohanna made the remarks while hearing a plea seeking the clubbing of FIRs registered in different states. The court said cybercrime victims are spread across the country and stressed that keeping such offenders behind bars is in society's interest. In Gujarat, six people, including a nine-year-old child, have died in an accident between a truck and a private bus in Vadodara. 27 others were injured and shifted to SSG Hospital in Vadodara for treatment. The accident occurred around 4 a.m. near Kotambi Stadium when a bus travelling from Banswara to Surat collided with a stationary truck. Prime Minister Modi and Union Home Minister Amit Shah have expressed grief over the tragic accident. In another accident, at least six women died while three others got injured after an e-rickshaw in which they were travelling collided with a tractor in Ujhani area of Badayu district in Uttar Pradesh this afternoon. Prime Minister Narendra Modi and Uttar Pradesh Chief Minister Yogi Adityanath expressed deep sorrow over the incident. In ICC Women's T20 World Cup, the Netherlands have won the toss and elected to bowl against India in a Group A cricket match at Headingley in Leeds. India were 23 for no loss in two overs when reports last came in. And in men's cricket, India have set a target of 403 runs for Afghanistan in the second ODI of the three-match series in Lucknow. In reply, Afghanistan were 90 for 2 in 17 overs when reports last came in. For Afghanistan, Kharoti picked up 4 wickets while Rashid Khan claimed 3 wickets. And that is the end of this news bulletin.
1: Eya Akashvani. Batori hoite moi Anuja Lupamudra. Etiar pradhan batori homu hoise. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি ফ্রান্সৰ এভিয়ানত অনুষ্ঠিত G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ সকলোৰে হিতার্থে সন্তুলিত সর্বাত্মক আৰু বহনক্ষম অর্থনৈতিক বিকাশৰ প্ৰসাৰ বিষয়ক বৈঠকত অংশ লয়। শ্রীমোদীয়ে আজি G7 শীৰ্ষ সন্মিলনৰ আপাহতে জাৰ্মানীৰ চেঞ্চেলৰ ফেডৰিক মার্জৰ সৈতে দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰে। ভাৰতীয় ৰেলৱে পূব ৰেলৱেৰ সংকেত প্ৰণালীৰ আধুনিকীকৰণৰ বাবে 405 কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাইছে। কেন্দ্রীয় গ্রাহক পরিক্রমা খাদ্য আর রাজহুয়া বিতরণ দপ্তরের মন্ত্রী প্রহ্লাদ যোশীয়ে কাইলৈ নতুন দিল্লীত খাদ্য সামগ্রীর স্মার্ট মজুতকরণ প্রণালী মুকলি করব আর মহিলা টি-20 বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত গ্রুপ এর নিজের দ্বিতীয় খেলত ভারত নেদারল্যান্ডসের বিরুদ্ধে অবতীর্ণ হয়েছে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি ফ্রান্সৰ এভিয়ানত অনুষ্ঠিত G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ সকলোৰে হিতার্থে সন্তুলিত সর্বাত্মক আৰু বহনক্ষম অর্থনৈতিক বিকাশৰ প্ৰসাৰ বিষয়ক বৈঠকত অংশ লয়। বৈঠকত প্রধানমন্ত্রীয়ে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ অর্থনীতি টনকিয়াল কৰি তুলিব পৰা ব্যৱস্থা বিকশাই তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে আফ্ৰিকা, লেটিন আমেৰিকা আৰু প্ৰশান্ত মহাসাগৰৰ দ্বীপৰাষ্ট্ৰসমূহৰ সংযুক্ত কৰা যোগাযোগ প্ৰকল্পৰ প্ৰস্তাৱ দিয়ে। শ্ৰীমোদীয়ে সম্পৰ্ক আৰু ব্যৱসায় ত্বৰান্বিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় আহ্বান সহযোগিতা গঢ়ি তোলাৰো পৰামৰ্শ আগবঢ়ায়। এই সহযোগিতাৰ ক্ষেত্ৰত G7 দেশৰ মূলধন, ভাৰতীয় প্ৰতিভা আৰু গ্লোবেল চাউথ হিচাপে পৰিচিত ঔদ্যোগিক আৰু অৰ্থনৈতিক দিশৰ পৰা পিছপৰা ৰাষ্ট্ৰসমূহ একগোট হোৱা উচিত বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমোদীয়ে কয় যে স্পষ্ট বিকাশে অন্তৰ্ভুক্তি আৰু জনসাধাৰণৰ কল্যাণৰ পথ প্ৰশস্ত কৰে। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ মন্ত্ৰৰে ভাৰতৰ বিকাশ গাথাৰ বিষয়ে তেওঁ উল্লেখ কৰে। G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সৰ এভিয়ান চহৰলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভ্ৰমণৰ দ্বিতীয় দিনা এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰ কথা। প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত বিয়লি হ'বলগীয়া দ্বিপাক্ষিক বৈঠকখনে বিশেষ চৰ্চা লাভ কৰিছে।

বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিত হোৱা বৈঠকৰ পাছত এয়া হ'ব নেতা দুগৰাকীৰ মাজৰ প্ৰথমলানি পোনপটীয়া আলোচনা। বৈঠকত দুয়োপক্ষই বিভিন্ন ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰা উপায়ৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে। গোলকীয় প্ৰত্যাহ্বানৰ সমাধানৰ ক্ষেত্ৰত নতুন দিল্লী মহলৰ বৰ্ধিত সক্ৰিয় ভূমিকাৰে ভাৰতে গুৰুত্বপূৰ্ণ গোলকীয় শক্তি হিচাপে নিজৰ স্থিতি সবল কৰি তোলাৰ সময়ত অনুষ্ঠিত এই বৈঠক কৌশলগত দিশৰ পৰা তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ উপৰি শ্ৰীমোদীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ নিৰাপদ, দ্ৰুত আৰু ফলপ্ৰসূ প্ৰয়োগ নিশ্চিতকৰণ সম্পৰ্কীয় মধ্যাহ্ন ভোজমেলতো অংশগ্ৰহণ কৰাৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি G7 শীৰ্ষ সম্মিলনৰ আপাহতে জাৰ্মনীৰ চেঞ্চেলৰ ফেডৰিক মাৰ্জৰ সৈতে দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে কয় যে চেঞ্চেলৰগৰাকীৰ সৈতে হোৱা আলোচনা যথেষ্ট ফলপ্ৰসূ আছিল। শ্ৰীমোদীয়ে কয় যে বৈঠকত তেওঁলোকে বাণিজ্য, বিনিয়োগ, বৃত্তাকাৰ অৰ্থনীতি, প্ৰতিৰক্ষা, তথ্য প্ৰযুক্তিসহ বিভিন্ন খণ্ডৰ দ্বিপাক্ষিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। তেওঁলোকে লগতে দুয়ো দেশৰ মাজত সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ বিষয় লৈও আলোচনা কৰে। ভাৰত আৰু ফ্ৰান্সে উদ্ভাৱন, কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তি সহযোগিতাৰ ক্ষেত্ৰত থকা পাৰস্পৰিক প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ নিশ্চিত কৰিছে। ফ্ৰান্সৰ পেৰিছত আয়োজিত ভিভাটেক 2026 সন্মিলনত ভাৰতৰ মণ্ডপ মুকলি কৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু ফ্ৰান্সৰ কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল পৰিক্ৰমা মন্ত্ৰী এইন লা এনানে দুয়োখন দেশৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা কৌশলগত অংশীদাৰিত্বৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত উপস্থিত অন্বেষক আৰু ষ্টাৰ্টআপসমূহক উদ্দেশ্যি শ্ৰীগোৱেলে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই ঘোষণা কৰা ভাৰত ফ্ৰান্স উদ্ভাৱনৰ বৰ্ষ 2026ৰ যোগেদি দুয়োখন দেশৰ মাজত থকা অংশীদাৰিত্ব অধিক শক্তিশালী হৈছে। মন্ত্ৰীগৰাকীয়ে ভাৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰতিভা, ডাটা কেন্দ্ৰ আৰু উন্নতমানৰ প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বমানৰ হাব হোৱাৰ বাবে প্ৰস্তুত বুলিও উল্লেখ কৰে। ফ্ৰান্সৰ মন্ত্ৰীগৰাকীয়ে ভাৰতক বিশ্ব পৰ্যায়ৰ উদ্ভাৱন ঊৰ্জাৰ আকৰ বুলি অভিহিত কৰি ভিভাটেক 2026ৰ কৃত্ৰিম বুদ্ধিমত্তা খণ্ডৰ অংশীদাৰ ৰাষ্ট্ৰৰূপে ভাৰতৰ ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে। ফ্ৰাংকো ভাৰতীয় উদ্ভাৱনৰ বৰ্ষৰ ওপৰত আলোকপাত কৰি তেওঁ লগতে কয় যে ষ্টাৰ্টআপ, বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা স্থাপন আৰু তথ্যৰ আদান প্ৰদানে নতুন সুযোগ সুবিধাৰ সৃষ্টি কৰিছে। দুয়োখন ৰাষ্ট্ৰই নিৰ্ভৰযোগ্য কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল স্থিতিস্থাপকতা আৰু বহনক্ষম প্ৰযুক্তিগত বিকাশৰ উদ্দেশ্যেৰে পাৰস্পৰিক সহযোগিতাৰে কাম কৰি যাব বুলিও তেওঁ লগতে উল্লেখ কৰে। উল্লেখযোগ্য যে ভিভাটেক 2026ত ভাৰত মণ্ডপ সবাতোকৈ বৃহৎ ৰাষ্ট্ৰীয় মণ্ডপসমূহৰ অন্যতম। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ পাঁচদিনীয়া ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশলৈ যাব। কাইলৈ তেওঁ ইন্দোৰত উপস্থিত হৈ ব্ৰহ্মকুমাৰীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বেতুললৈ যাব। সন্ধিয়াৰ ভাগলৈ তেওঁ ওমকাৰেশ্বৰ মন্দিৰত সন্ধিয়াৰ আৰতিত অংশগ্ৰহণ কৰিব। পৰহিলৈ শ্ৰীমতী মুৰ্মু আন্তঃৰাষ্ট্ৰীয় চিকেলচেল ৰক্তাল্পতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব। অহা 21 জুনত ৰাষ্ট্ৰপতিগৰাকীয়ে জবলপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত ভাগ লোৱাৰ লগতে ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকিব। ইয়াৰ পাছতে তেওঁ কোনো ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি অহা 22 জুনত দিল্লীলৈ উভতি যাব। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় ৰেলৱে পূব ৰেলৱেৰ সংকেত প্ৰণালীৰ আধুনিকীকৰণৰ বাবে 405 কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পৰ অধীনত 32টা ষ্টেচনত ৰিলে আধাৰিত ইণ্টাৰলকিং প্ৰণালীৰ ঠাইত বৈদ্যুতিক ইণ্টাৰলকিং প্ৰণালী স্থাপন কৰা হ'ব। ৰেল মন্ত্ৰালয়ে এই প্ৰকল্পক সংকেত আন্তঃগাঁথনি আধুনিকীকৰণ আৰু ৰেল সুৰক্ষা সুদৃঢ়কৰণৰ দিশে লোৱা পদক্ষেপ বুলি অভিহিত কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই প্ৰকল্পৰ অধীনত অধিক ভিৰ হোৱা তথা অত্যাধিক ব্যৱহাৰ হোৱা ৰেলপথৰ 25টা পেনেল ইণ্টাৰলকিং আৰু 7টা ইণ্টাৰমিডিয়া ব্লক ছিগনেলিং স্থান সামৰি লোৱা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ হেল্পলাইন 1930ৰ কাম কাজৰ পৰ্যালোচনা কৰাৰ লগতে সংশ্লিষ্ট বিষয়ববীয়াক এই হেল্পলাইনক ন ৰূপ দিয়াৰ বাবে নিৰ্দেশ দিয়ে। শ্ৰীশ্বাহে লগতে বিষয়ববীয়াসকলক চাইবাৰ অপৰাধৰ ঘটনা জনোৱাৰ প্ৰক্ৰিয়া সৰল কৰি তোলাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু বহুভাষিক সহযোগিতা প্ৰয়োগ কৰিবলৈও নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কাইলৈ নতুন দিল্লীত খাদ্য সামগ্ৰীৰ স্মাৰ্ট মজুতকৰণ প্ৰণালী মুকলি কৰিব। মজুতকৰণ ব্যৱস্থাপনা পদ্ধতি আৰু খাদ্য সুৰক্ষা মজুতকৰণৰ দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে এই প্ৰযুক্তি আধাৰিত প্ৰণালী প্ৰৱৰ্তন কৰা হ'ব। এই প্ৰণালীৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয়সহ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব।

মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ডিজিটেল ইণ্ডিয়া, ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযান, প্ৰধানমন্ত্ৰী গতিশক্তি আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দৃষ্টিভংগী অনুযায়ী এই উদ্যম গ্ৰহণ কৰা হৈছে। ওমানত থকা ভাৰতীয় দূতাবাসে মাউণ্ট ছেপ্টেবেলত হোৱা আক্ৰমণত প্ৰাণ হেৰুওৱা দুগৰাকী ভাৰতীয় নাগৰিকৰ মৃতদেহ স্বদেশলৈ প্ৰেৰণৰ কথা নিশ্চিত কৰিছে। দূতাবাসে সামাজিক মাধ্যমযোগে আক্ৰমণত নিহত হোৱা আদিত্য শৰ্মা আৰু শিৱানন্দ চৌৰাচিয়াৰ মৃতদেহ স্বদেশলৈ ঘূৰাই অনা বুলি প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত

দুখন খেলত পাকিস্তানক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। ইপিনে ভাৰত আৰু আফগানিস্তান পুৰুষ ক্ৰিকেট দলৰ মাজত চলি থকা তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল আজি চেন্নাইত অনুষ্ঠিত হৈছে। আফগানিস্তানে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত ভাৰতে 49 অভাৰ আৰু 5 বলত আটাইকেইটা উইকেট হেৰুৱাই 402 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক শুভমন গিলে 154 আৰু ঈশান কিষাণে 125 ৰাণ কৰে। প্ৰত্যুত্তৰত আফগানিস্তানে বাতৰি যুগুতোৱাৰ পৰলৈকে 15 অভাৰত 2 উইকেট হেৰুৱাই 82 ৰাণ সংগ্ৰহ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত পৰ্তুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। একেদৰে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথমখন খেলত অংশ ল'ব। ইপিনে আজি পুৱা 9:30 বজাত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়া জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাই আজি অধিনায়ক লিঅ'নেল মেছিৰ হেট্ৰিকেৰে আলজেৰিয়াক 3-0 গ'লত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ সকলোৰে হিতাৰ্থে সন্তুলিত সৰ্বাত্মক আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ বিষয়ক বৈঠকত অংশ লয়। ভাৰতীয় ৰেলৱে পূব ৰেলৱেৰ সংকেত প্ৰণালীৰ আধুনিকীকৰণৰ বাবে 405 কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাইছে। আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত ভাৰত নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতাসকললৈ আগবঢ়াইছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিত শৰ্মা আৰু মোৰ সতীৰ্থ
1: হিমাদ্ৰী দাসে
0: আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ যুৱবাণী অনুষ্ঠান।
1: প্ৰতি বছৰে 17 জুন তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব মৰুভূমিকৰণ আৰু খৰাং প্ৰতিৰোধ দিৱস পালন কৰা হয়। ভূমি অৱক্ষয়, মৰুভূমিকৰণ আৰু খৰাঙৰ দৰে গুৰুত্বপূৰ্ণ পৰিৱেশগত সমস্যাসমূহৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা আৰু বহনক্ষম ভূমি ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তাক উদ্ভাসিত কৰাই এই দিৱস পালন কৰাৰ মূল উদ্দেশ্য।
0: এই বিষয়ৰ বিভিন্ন দিশ, ইয়াৰ বৈজ্ঞানিক, সামাজিক আৰু অৰ্থনৈতিক তাৎপৰ্য, লগতে ভাৰত আৰু অসমৰ প্ৰেক্ষাপটত ইয়াৰ প্ৰাসংগিকতা সম্পৰ্কে আজি আমি আলোচনা কৰিম। আজি আমাৰ সৈতে অতিথি হিচাপে উপস্থিত আছে ডক্টৰ অপূৰ্ব কুমাৰ দাস। তেখেত হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক।
1: ছাৰ, আকাশবাণী তেজপুৰৰ এই অনুষ্ঠানলৈ আপোনাক আন্তৰিকভাৱে স্বাগতম জনাইছোঁ।
2: ধন্যবাদ। প্ৰিয় শ্ৰোতাসকললৈ মোৰ নমস্কাৰ।
1: ছাৰ, বিশ্ব মৰুভূমিকৰণ আৰু খৰাং প্ৰতিৰোধ দিৱস প্ৰতি বছৰে 17 জুন তাৰিখে বিশ্বজুৰি পালন কৰা হয়, এই দিৱসৰ তাৎপৰ্য কি?
2: যিকোনো দিৱসৰ তাৎপৰ্য যদি আমি অলপ বিশ্লেষণ আকাৰে চাবলৈ যাওঁ, কেৱল এইটো দিৱস বুলিয়েই নহয়, আন্তঃৰাষ্ট্ৰীয় দিৱসসমূহ কোনো এক বিশেষ বিশ্বজনীন সমস্যা, প্ৰত্যাহ্বান বা উন্নয়নমূলক লক্ষ্যৰ প্ৰতি বিশ্ববাসীৰ সজাগতা বৃদ্ধি কৰা, সংশ্লিষ্ট অংশীদাৰীসকলক একত্ৰিত কৰা আৰু সমস্যাটোৰ সমাধানৰ বাবে সমন্বিত পদক্ষেপ উৎসাহ গ্ৰহণত উৎসাহ যোগোৱাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। কোনো আন্তঃৰাষ্ট্ৰীয় ডে এইটো এটা মাধ্যম হিচাপে ধৰা হয়। প্ৰতি বছৰে 17 জুন তাৰিখে বিশ্বজুৰি পালন কৰা এই বিশ্ব মৰুভূমিকৰণ আৰু খৰাং প্ৰতিৰোধ দিৱস এনে এক দিৱস যাৰ দ্বাৰা মৰুভূমিকৰণ, ভূমি অৱক্ষয় আৰু খৰাঙৰ সমস্যাসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা আৰু এই সমস্যাসমূহ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণৰ বাবে সমন্বিত পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা উজ্জ্বল কৰি তোলে। এই দিৱসৰ জৰিয়তে ভূমিৰ সুষম ব্যৱস্থাৰ আৰু সংৰক্ষণ, অৱক্ষয় ভূমিৰ পুনৰুদ্ধাৰ, খাদ্য সুৰক্ষা, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰত সুস্থ ভূমিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। লগতে এই দিৱসে বিশ্বব্যাপী চৰকাৰ বা সংস্থা আৰু নাগৰিক সমাজক ভূমি সংৰক্ষণ বা খৰাং সহনশীল উন্নয়নৰ বাবে একেলগে কাম কৰিবলৈ উৎসাহিত। 1994 চনত

0: ৰাষ্ট্ৰসংঘৰ এটা প্ৰস্তাৱৰ জৰিয়তে এই দিৱসটো ঘোষণা কৰা হৈছিলে আৰু 1995 চনৰ 17 জুন তাৰিখে প্ৰথমবাৰৰ বাবে এই দিৱসটো পালন কৰা হৈছিলে।
1: হয় ছাৰ, এই দিৱসৰ সৈতে ৰাষ্ট্ৰসংঘৰ মৰুভূমিকৰণ প্ৰতিৰোধী সন্মিলন, যাক আমি চৰ্টত UNCCD বুলি কওঁ, ইয়াৰ সৈতে কেনেধৰণে সম্পৰ্ক আছে আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা সম্পৰ্কে আপুনি কি ক'ব বিচাৰে?
0: হয়, মৰুভূমিকৰণ প্ৰতিৰোধ সন্মিলন, যিটো কনভেনশ্যন আপুনি কোৱাৰ দৰে UNCCD বুলি কয়, যিটো ইউনাইটেড নেশ্যনছ কনভেনশ্যন টু কম্বেট ডেজাৰ্টিফিকেশ্যন, ইয়াৰ লগত সম্বন্ধ চাব আমি এনেধৰণে চাব পাৰোঁ যে এই UNCCD বা মৰুভূমিকৰণ প্ৰতিৰোধ সন্মিলনটোনো কি। আমি যদি চাওঁ, দেখা যায় এই সন্মিলন হৈছে 1994 চনত গৃহীত এক আন্তঃৰাষ্ট্ৰীয় আইনগত চুক্তি। আৰু লগতে এইটোও বুজিব লাগিব যে মৰুভূমিকৰণ আৰু খৰাঙৰ ওপৰত কেন্দ্ৰীভূত এইটোৱে একমাত্ৰ আইনগত চুক্তি যাৰ উদ্দেশ্য হৈছে মৰুভূমিকৰণ, ভূমি অৱক্ষয় আৰু খৰাং প্ৰতিৰোধ কৰাৰ লগতে বিশ্বজুৰি ভূমি সম্পদৰ দীৰ্ঘম্যাদী, যিটো ছাষ্টেইনেবিলিটি বুলি কয়। দীৰ্ঘম্যাদীৰ ছাষ্টেইনেবিলিটি বহুত ধৰণৰ শব্দ আছে, কিন্তু মই ভাবোঁ দীৰ্ঘম্যাদীটো এটা হ'ব সংৰক্ষণ আৰু ব্যৱস্থাপন প্ৰসাৰ কৰে। বিশ্ব মৰুভূমিকৰণ আৰু খৰাং প্ৰতিৰোধ দিৱসটো এই চুক্তিৰ সৈতে মৌলিকভাৱে আৰু ঘনিষ্ঠভাৱে সম্পৰ্কিত, কিয়নো এই দিৱসটো ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে মৰুভূমিকৰণ প্ৰতিৰোধ সন্মিলনৰ লক্ষ্যৰ প্ৰতি সজাগতা বৃদ্ধি আৰু সমৰ্থন যোগোৱাৰ উদ্দেশ্যেই প্ৰতিষ্ঠা কৰা হয় বুলি কয়। এই দিৱসৰ ক্ষেত্ৰত এই সন্মিলন এক মুখ্য নীতি আধাৰ হিচাপে কাম কৰে।
2: হয় ছাৰ, বৰ্তমান বিশ্বজুৰি মৰুভূমিকৰণ, ভূমি অৱক্ষয় আৰু খৰাঙৰ সমস্যা কিমান ব্যাপক আৰু কিয় এইবোৰক গুৰুত্বপূৰ্ণ পৰিৱেশগত প্ৰত্যাহ্বান হিচাপে গণ্য কৰা হয়?
0: হয়, এই এটা এনেকুৱা ধৰণৰ প্ৰশ্ন যিটো এটা বিশ্লেষণ কৰাৰ প্ৰয়োজন, কিয়নো ইয়াৰ মুখ্য উদ্দেশ্যটো, যদি এই দিৱসটোৰ মুখ্য উদ্দেশ্য চাবলৈ যাওঁ, সজাগতাটো কথা ক'বলৈ গ'লে প্ৰথম চাব লাগিব এই সমস্যাখিনি কিমান ব্যাপক। আপোনাৰ প্ৰশ্নৰ উত্তৰ হিচাপে ক'বলৈ গ'লে বিশ্বজুৰি মৰুভূমিকৰণ, ভূমি অৱক্ষয় আৰু খৰাঙৰ সমস্যা অতি ব্যাপক আৰু অতি দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি কয় ৰাষ্ট্ৰসংঘ, মানে ইউনাইটেড নেশ্যনছ মৰুভূমিকৰণ প্ৰতিৰোধ যিটো সন্মিলন, যিটো UNCCD বুলি আমি আগতে উল্লেখ কৰিছোঁ। এই UNCCDৰ অনুমান অনুসৰি পৃথিৱীৰ প্ৰায় 20-25% ভূমি ইতিমধ্যে অৱক্ষয়ৰ দ্বাৰা প্ৰভাৱিত হৈছে বুলি কয়, আৰু কিছু বিস্তৃত মূল্যায়নত এই সংখ্যা 40% পৰ্যন্ত বুলি উল্লেখ কৰা হয়। ইয়াৰ ফলত বিশ্বৰ প্ৰায় 300 কোটিৰো অধিক, যিটো 3 বিলিয়ন মানুহৰ জীৱিকা প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱিত হৈছে। মৰুভূমিকৰণৰ ক্ষেত্ৰত মৰুভূমিকৰণৰ প্ৰতিৰোধ সন্মিলনৰ তথ্য অনুসৰি বিশ্বৰ শুকান, যিটো ইংৰাজীত এৰিড কয়, অৰ্ধ শুকান ছেমি এৰিড আৰু ড্ৰাই ছাব এৰিড, যিটো শুষ্ক আৰ্দ অঞ্চল বুলি ক'ব পাৰি, এই অঞ্চলসমূহে পৃথিৱীৰ প্ৰায় 40% স্থলভাগ আৱৰি আছে, য'ত প্ৰায় 200 কোটি মানুহ বাস কৰে। তো UNCCDৰ তথ্য অনুসাৰে মই কৈছোঁ, এই অঞ্চলসমূহত ভূমিৰ উৰ্বৰতা হ্ৰাস, গছ গছনি ধ্বংস আৰু পানীৰ অভাৱৰ ফলত বছৰি অনুমানিক 150 কোটি টন উৰ্বৰ মাটি ক্ষয় হয় বুলি এই তথ্যই কয়, যাৰ ফলত কৃষিযোগ্য ভূমি ধীৰে ধীৰে অনুৰ্বৰ হৈ পৰাৰ আশংকা বৃদ্ধি পাইছে। খৰাঙৰ সমস্যাও সমানেই গুৰুত্বৰ। বিশ্ব জলবায়ু সংস্থা, যিটো WMO ৱৰ্ল্ড মেটেৰলজিকেল অৰ্গেনাইজেশ্যন, আৰু ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি খৰাঙে প্ৰতি বছৰে বিশ্বজুৰি আনুমানিক 5.5 কোটি মানুহক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে। আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত খৰাঙৰ ঘটনা আৰু তাৰ তীব্ৰতা, এই দুয়োটাই, মানে কিমান ঘটনা ঘটিছে বা তাৰ ঘটনাটোৰ তীব্ৰতা কিমান, দুয়োটাই বৃদ্ধি পাইছে বুলি কয়। বিশ্ব জলবায়ু সংস্থাৰ ভিত্তিত বিভিন্ন প্ৰতিবেদন অনুসৰি বিগত দশকসমূহ বহু অঞ্চলত খৰাঙৰ সময়সীমা আৰু তীব্ৰতা বৃদ্ধি পাইছে, মানে কিমান দেৰিলৈকে খৰাংটো হৈ থাকে সময়সীমা। ইয়াৰ ফলত পানীৰ অভাৱ হৈ উঠিছে, কৃষি উৎপাদন হ্ৰাস পাইছে আৰু খাদ্য সুৰক্ষাৰ ওপৰত গুৰুত্বৰ চাপ পৰিছে। গতিকে এই সমস্যাসমূহৰ গুৰুত্বপূৰ্ণ পৰিৱেশগত প্ৰত্যাহ্বান হিচাপে গণ্য কৰাৰ কাৰণ ইয়াৰ প্ৰভাৱ কেৱল পৰিৱেশতে সীমাবদ্ধ নহয়, বৰং মানৱ সমাজৰ জীৱিকা, খাদ্য সুৰক্ষা আৰু সামাজিক অৰ্থনৈতিক স্থিতিশীলতাৰ ওপৰতো গভীৰ প্ৰভাৱ পেলায়। ভূমি অবক্ষয়, এই যি তিনিটা আমি সমস্যাৰ কথা কৈছোঁ, ভূমি অবক্ষয়, মৰুভূমিকৰণ আৰু খৰাং, এই তিনিটা সমস্যাই একেলগে খাদ্য উৎপাদন হ্ৰাস কৰে, জৈৱ বিচিত্ৰ ক্ষতিগ্ৰস্ত কৰে, জলচক্ৰ বিঘ্নিত কৰে আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অতি তীব্ৰ কৰি তোলে।

0: সেয়েহে এই সমস্যাসমূহ এক আন্তঃসংযুক্ত পৰিৱেশগত আৰু অৰ্থনৈতিক সংকট হিচাপে গ্ৰহণ কৰা হয়, যাৰ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সমন্বিত নীতি ব্যৱস্থা অত্যন্ত প্ৰয়োজন।
1: হয় ছাৰ, আপুনি মৰুভূমিকৰণ আৰু খৰাঙৰ লগতে জৈৱ বৈচিত্ৰ হ্ৰাস আৰু খাদ্য সুৰক্ষাৰ কথা কৈছে, লগতে আপুনি জলবায়ু পৰিৱৰ্তনৰ কথাও কৈছে, এই সকলোবোৰৰ মাজত সম্পৰ্কটো বাৰু কেনেকুৱা?
0: মৰুভূমিকৰণ, খৰাং, জৈৱ বৈচিত্ৰ হ্ৰাস, খাদ্য সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন একে সময়তে পৰস্পৰৰ সৈতে গভীৰভাৱে সংযুক্ত। আমি অলপ পিছত বুজি পাম যে ই আচলতে কোনো পৃথক পৃথক সমস্যা নহয়, এই একেটা সমস্যাৰে ইফাল সিফাল ধৰণৰ এটা সম্পৰ্ক ইয়াত আছে। এই সমস্যাবিলাকলৈ আহিলে, উদাহৰণস্বৰূপে ভূমি অৱক্ষয়ে উদ্ভিদ আৱৰণ কমাই দিয়ে, উদ্ভিদ আৱৰণ কমিলে মাটিৰ কাৰ্বন সংৰক্ষণ হ্ৰাস পায় আৰু বাষ্পীয় ভৱন, যিটো ইভাপো ট্ৰান্সপিৰেশ্যন কয়, কমি স্থানীয় আৰ্দ্ৰতা হ্ৰাস কৰে। ইয়াৰ ফলত বৰষুণৰ সম্ভাৱনা আৰু কমি যায় আৰু খৰাঙৰ অৱস্থা অধিক তীব্ৰ হৈ যায়। খৰাঙে পুনৰ উদ্ভিদৰ আৱৰণ আৰু মাটিৰ গুণাগুণ আৰু অধিক নষ্ট কৰে। তো সেয়েহে মই কৈছোঁ যে এয়া ওতঃপুতভাৱে জড়িত, যাৰ ফলত পুনৰ ভূমি অৱক্ষয় বৃদ্ধি পায়। ক'বলৈ গ'লে এই গোটেই সমস্যাটো এটা পুনৰাবৃত্তি চক্ৰ, যিটোক ইংৰাজীত ফিডবেক লুপ বুলি কয়, এই ধৰণৰ চক্ৰ, এটা ইতিবাচক পুনৰাবৃত্তি চক্ৰ। এই অৱক্ষয়ৰ ফলত জৈৱ বৈচিত্ৰ হ্ৰাস পায়, কাৰণ ভূমিৰ উদ্ভিদ আৱৰণ কমি যোৱাৰ ফলত বহুত প্ৰজাতিৰ খাদ্য শৃংখল আৰু আৱাসস্থলী ভাগি যায়, সেয়া আমি চবেই জানো। উদ্ভিদ কমিলে মাটিৰ পুষ্টি চক্ৰ, যিটো নিউট্ৰিয়েণ্ট চাইকেল বুলি কোৱা হয়, ধীৰ গতিত হয়, মাটিৰ অণুজীৱৰ সক্ৰিয়তা হ্ৰাস পায় আৰু ফুলৰ পৰাগ স্থানান্তৰ, যিটো পলিনেশ্যন, অতি এটা গুৰুতৰ প্ৰাকৃতিক প্ৰচেছ, ফুলৰ পৰাগ স্থানান্তৰ ব্যৱস্থা বিঘ্নিত হয়। ইয়াৰ ফলত পৰিৱেশতন্ত্ৰৰ জটিল জৈৱ আন্তঃক্ৰিয়া দুৰ্বল হৈ পৰে, যাৰ ফলত ভূমি আৰু জল ব্যৱস্থাৰ স্বাভাৱিক পুনৰুদ্ধাৰণ ক্ষমতাও কমি যায়। ইয়াৰ সৈতে খাদ্য সুৰক্ষাও গভীৰভাৱে জড়িত। ভূমি অৱক্ষয় আৰু খৰাঙৰ ফলত মাটিৰ জল ধাৰণ ক্ষমতা কমি যায় আৰু উদ্ভিদৰ শালুক সংশ্লেষণ, যিটো ফটোচিন্থেছিছ প্ৰক্ৰিয়াত বাধাগ্ৰস্ত হয়, শস্য উৎপাদন কমে, কৃষি উৎপাদনশীলতা হ্ৰাস পায় আৰু খাদ্য যোগান শৃংখল সংকুচিত হয়। ফলস্বৰূপে বজাৰত মূল্য বৃদ্ধি পায়, বিশেষকৈ গ্ৰাম্য তথা কৃষি নিৰ্ভৰ সমাজসমূহৰ জীৱিকা, পুষ্টি সুৰক্ষা অধিক প্ৰভাৱিত হয়। আনহাতে জলবায়ু পৰিৱৰ্তনে সকলো সমস্যাক অধিক তীব্ৰ কৰি তোলে। বৃদ্ধি পোৱা উষ্ণতাই বাষ্পীয় ভৱন আৰু মাটিৰ আৰ্দ্ৰতা হ্ৰাস কৰে, অনিয়মিত বৰষুণ জল যিটো চক্ৰ, যিটো হাইড্ৰলজিকেল চাইকেল, বিঘ্নিত হয়। ইয়াৰ ফলত খৰাং আৰু ভূমিকৰণৰ প্ৰতিক্ৰিয়া দ্ৰুত হয়। একে সময়তে অৱক্ষয়গ্ৰস্ত ভূমিয়ে উদ্ভিদ আৱৰণ হ্ৰাস কৰাৰ ফলত কাৰ্বন ক্ষমতা কমি যায়। সেয়েহে এই পাঁচোটা সমস্যা একে সময়তে কাৰণো ফলো, দুয়ো কাৰণো ফলো, এই দুয়ো হিচাপে সংযুক্ত হৈ আছে। চ' ইয়াৰ সমাধানৰ বাবে এক সমন্বিত সামগ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজন।
2: ছাৰ, ভূমি অৱক্ষয় আৰু মৰুভূমিকৰণৰ বাবে দায়ী মুখ্য প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰকসমূহ কি কি?
0: কাৰকসমূহ ভাবি উলিয়াবলৈ বৰ জটিল নহয়, বোধহয় আজি সমাজে প্ৰায় প্ৰতিজন ব্যক্তিয়ে কাৰকসমূহৰ বিষয়ে জানে। তথাপিও যিহেতু আজিৰ আলোচনাত আমি প্ৰশ্নটো উত্থাপিত হৈছে, একেলগে প্ৰাকৃতিক আৰু মানৱকৃষ্ট কাৰকৰ ফলত সৃষ্টি হোৱা এটা জটিল পৰিৱেশগত সমস্যা, সেই বস্তুটো আমি বুজিব লাগিব। প্ৰাকৃতিক কাৰক ভিতৰত আছে খৰাং, অনিয়মিত বৰষুণ, উচ্চ তাপমাত্ৰা, চূড়ান্ত জলবায়ু ঘটনা, যিটো এক্সট্ৰিম ৱেডাৰ ইভেণ্টছ কোৱা হয়, হল মুখ্য। আৰু আছে একেটা মুখ্য বুলি ধাৰণা কৰিব পাৰি, বিশেষকৈ শুষ্ক আৰু অৰ্ধশুষ্ক অঞ্চলসমূহ, যিবোৰ এৰিড বা ছেমি এৰিড অঞ্চলসমূহ আছে, পানীৰ অভাৱ আৰু কম উদ্ভিদ আৱৰণৰ বাবে মাটি সহজে ক্ষয়প্ৰাপ্ত হয়, ধীৰে ধীৰে ভূমি উৰ্বৰ নষ্ট কৰে, যাৰ ফলত ভূমিৰ উৎপাদন ক্ষমতা কমি যায়। জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় আন্তঃচৰকাৰী পেনেল, যিটো IPCC কয়, এই IPCCৰ মূল্যায়ন অনুসৰি জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বৰ অধিকাংশ অঞ্চলতে তাপ প্ৰবাহ আৰু অত্যন্ত বৰষুণৰ ঘটনা, যিটো হাই ৰেইনফল ইনচিডেণ্ট, অধিক সঘন আৰু তীব্ৰ হৈছে। আনহাতে কিছুমান অঞ্চলত খৰাঙৰ তীব্ৰতা আৰু ঘনত্বতাও বৃদ্ধি হৈছে। মানৱজনিত কাৰকসমূহৰ ভিতৰত আছে বনচ্ছেদ, অধিক পশুচৰণ, যিটো অভাৰগ্ৰেজিং ক'ব পাৰি, অসংগত কৃষি পদ্ধতি আৰু ভূমিৰ অপৰিকল্পিত ব্যৱহাৰক মুখ্য হিচাপে গণ্য কৰিব পাৰি। বনাঞ্চল ধ্বংস হোৱাৰ ফলত মাটি স্থিৰ কৰি ৰখা উদ্ভিদৰ যিটো শিপাজালি, যিটো ৰুট ছিষ্টেম, ক্ষতিগ্ৰস্ত হয়, তাৰ ফলত ভূমি অধিক সহজে ক্ষয়প্ৰাপ্ত হয়। ঠিক এনেদৰে অত্যাধিক পশুচৰণৰ ফলত উদ্ভিদ আৱৰণ ধ্বংস হৈ মাটি উন্মুক্ত হৈ পৰে, যাৰ ফলত বতাহ আৰু বৰষুণ

0: সহজে মাটি আঁতৰাই নিব। ইয়াৰ উপৰিও অত্যাধিক ৰাসায়নিক সাৰ ব্যৱহাৰ, অদক্ষ জলসিঞ্চন পদ্ধতি, অনিয়ন্ত্ৰিত নগৰীকৰণেও ভূমিৰ গুণাগুণ হ্ৰাস কৰি ভূমি অৱক্ষয়ৰ প্ৰতিক্ৰিয়াক তত্বায়িত কৰে বুলি বিবেচিত হয়। সেয়েহে এই সমস্যা কেৱল প্ৰাকৃতিক নহয়, মানুহৰ ভূমি ব্যৱহাৰৰ পদ্ধতি আৰু পৰিৱেশ ব্যৱস্থাপনাৰ সৈতে গভীৰভাৱে জড়িত এক আন্তঃসংযুক্ত প্ৰক্ৰিয়া।
1: এই বৰ্ষৰ বিশ্ব মৰুভূমিকৰণ আৰু খৰাং প্ৰতিৰোধী দিৱসৰ বিষয়বস্তু হৈছে ৰেঞ্জলেণ্ডছ ৰেকগনাইজ ৰেচপেক্ট ৰিষ্টোৰ, অৰ্থাৎ চৰণভূমি চিনাক্ত কৰক, সন্মান কৰক আৰু পুনৰুদ্ধাৰ কৰক। এই বিষয়বস্তুৰ দ্বাৰা কি বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচৰা হৈছে?
0: আপোনাৰ যিটো প্ৰশ্ন, সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি এনেকৈ চাব পাৰোঁ। প্ৰথম চাওঁ যে চৰণভূমি বুলি ক'লে কি বুজায়। চ' চৰণভূমি বুলিলে এনেকুৱা এটা প্ৰাকৃতিক ভূমি ব্যৱস্থা য'ত ঘাঁহনি, ছাভানা, ঘাঁহনি আৰু গ্ৰাছলেণ্ড আৰু ছাভানা এই দুটাৰ মাজত এটা পাৰ্থক্য আছে। ছাভানাত অকণমান বিক্ষিপ্তভাৱে গছ গছনি থাকিব পাৰে, গ্ৰাছলেণ্ডটো অকণমান বেলেগ। চ' ঘাঁহনি, ছাভানা, মৰুভূমি, পাহাৰীয়া চৰণভূমি আৰু কিছুমান ক্ষেত্ৰত ঋতুভিত্তিক চৰণ উপযোগী জলভূমিও অন্তৰ্ভুক্ত কৰা হয়। বছৰটোত কোনোবা এটা ঋতুত সেইটো হয়, যেনেকৈ উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ উপত্যকাত বানপানী হোৱাৰ পিছত চৰণভূমি যথেষ্ট পৰিমাণে হয়। আৰু ই খাদ্য সুৰক্ষা, জৈৱ বৈচিত্ৰ সংৰক্ষণ, জলচক্ৰ নিয়ন্ত্ৰণ আৰু বহু কোটি পশুপালকৰ, বিশেষকৈ য'ত পশুপালন প্ৰধান জীৱিকা হিচাপে চলি থাকে, সেনেকুৱা বহুত জেগা পৃথিৱীত আছে, বহুত জীৱিকাৰ আধাৰ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তো পৰিৱেশতন্ত্ৰসমূহে বিশ্বৰ প্ৰায় 54% স্থলভাগ আৱৰি আছে বুলি ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা, যিটো ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন UN কয়। আৰু মৰুভূমিকৰণ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰসংঘ সন্মিলন, যিটো UNCCDA বুলি আমি কৈ আছোঁ, মূল্যায়নত এই কথাটো উল্লেখ আছে। বিশেষকৈ চৰণভূমি নিৰ্ভৰ সমাজসমূহত এই ভূমিসমূহে বিশ্বজুৰি প্ৰায় 50 কোটি পশুপালকৰ জীৱিকা আৰু প্ৰায় 100 কোটি পশুপালনৰ ব্যৱস্থা আছে। আৰু ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা আৰু মৰুভূমিকৰণ প্ৰতিৰোধ সন্মিলনৰ অনুমানত উল্লেখ কৰা হয় যে এই ভূমিসমূহে কেৱল অৰ্থনৈতিক সহায় নকৰে, সমাজৰ খাদ্য, পুষ্টি আৰু সাংস্কৃতিক পৰিচয় গঠনতো গুৰুত্বপূৰ্ণ অভাৱ পৰে। চ' এই প্ৰেক্ষাপটত 2026 চনৰ বিষয়বস্তু, যিটো চৰণভূমি চিনাক্ত কৰক, সন্মান কৰক, পুনৰুদ্ধাৰ কৰক, চৰণভূমিৰ পৰিৱেশগত সামাজিক মূল্য স্বীকাৰ কৰা, পৰম্পৰাগত জ্ঞানক সন্মান কৰা আৰু অৱক্ষয়গ্ৰস্ত অঞ্চলক পুনৰুদ্ধাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সেয়েহে ৰাষ্ট্ৰসংঘই এই বিষয়টোক বিশেষভাৱে গুৰুত্ব দিছে, কাৰণ চৰণভূমি সংৰক্ষণ অভিযানে জলবায়ু স্থিতিশীলতা আৰু খাদ্য সুৰক্ষা দুয়োটাই বিপন্ন হ'ব। থুৰতে ক'বলৈ গ'লে এনেকুৱা, চৰণভূমি এটা এক বিস্তীৰ্ণ ভূমি পৃথিৱীত, আৰু ইয়াৰ সামাজিক, অৰ্থনৈতিক, পাৰিৱেশিক গুৰুত্ব আছে, আৰু ই এটা সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে এই তিনিওটা দিশ মিলাই এই 2026 চনৰ যিটো থিম, গুৰুত্বটো অনুমান কৰিব পাৰি।
2: বৰ্তমান চৰণভূমিসমূহে কি কি প্ৰধান ভাবুকিৰ সন্মুখীন হৈছে আৰু এইবোৰক চিনাক্ত, সন্মান আৰু পুনৰুদ্ধাৰ কৰিবলৈ কি কি ব্যৱহাৰিক পদক্ষেপ গ্ৰহণ কৰিব লাগে?
0: হয়, চৰণভূমিৰ যিখিনি সমস্যা, আমি অলপ আগতে তাৰ কাৰকৰ বিষয়ে বা অকল কেৱল চৰণভূমিয়ে নহয় কাৰকৰ বিষয়ে কথা পাতিছোঁ। চৰণভূমি সমস্যাও প্ৰায়ে একেধৰণৰ, যেনে ধৰক বনচ্ছেদ, অতি পশুচৰণ, ভূমি ৰূপান্তৰ, মানে আগতে চৰণভূমি আছিলে, তাক এতিয়া বেলেগৰ কাৰণে ব্যৱহাৰ কৰিছে, খনন আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে ভাবুকিৰ সন্মুখীন হৈছে। এইকাৰণে বিশ্বব্যাপী প্ৰায় 20-25% ভূমি ইতিমধ্যে অৱক্ষয়ৰ প্ৰভাৱ পৰিছে বুলি মূল্যায়ন কৰা হৈছে, আৰু কিছু কিছু ক্ষেত্ৰত এই মূল্যায়নৰ বিস্তৃত মূল্যায়নত 40% পৰ্যন্ত ৰাষ্ট্ৰসংঘৰ কিছু অনুমানত উল্লেখ আছে। ব্যৱহাৰিক পদক্ষেপৰ ক্ষেত্ৰত এইটো খাদ্য আৰু কৃষি সংস্থা UNৰ আৰু UNCCD, যিটো আমি পৰামৰ্শ অনুসৰি চৰণভূমি ব্যৱস্থাপনাৰ বাবে প্ৰথমে অৱক্ষয়গ্ৰস্ত অঞ্চলসমূহ বৈজ্ঞানিকভাৱে চিনাক্ত কৰা আৰু মানচিত্ৰ কৰা, তাৰপিছত পশুচৰণৰ চাপ নিয়ন্ত্ৰণ কৰা বা নিয়ন্ত্ৰিত পশুচৰণ পদ্ধতি প্ৰয়োগ কৰা, লগতে স্থানীয় উদ্ভিদ প্ৰজাতি পুনৰ ৰোপণ, স্বাভাৱিক উদ্ভিদ আৱৰণ পুনৰ উদ্ধাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই ব্যৱস্থাসমূহ চৰণভূমিৰ পৰিৱেশত স্থিতিশীলতা, যি পুনৰুদ্ধাৰ আৰু দীৰ্ঘম্যাদী ভূমি স্বাস্থ্য বজাই ৰখাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে পৰামৰ্শ দিয়া বৈজ্ঞানিক পদ্ধতি হিচাপে বিবেচিত হৈছে। যিখিনি কথা মই ক'লোঁ,
1: আমি যদি বিশেষভাৱে ভাৰতবৰ্ষৰ

0: প্ৰচেষ্টা এতিয়াও যথেষ্ট নহয়।
1: ছাৰ, ভূমি অৱক্ষয় ৰোধ আৰু পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত চৰকাৰ, গৱেষণা প্ৰতিষ্ঠান, শিক্ষা অনুষ্ঠান, স্থানীয় সম্প্ৰদায় আৰু সাধাৰণ নাগৰিকৰ ভূমিকা কি হ'ব লাগে?
0: হয়, এই যিমানখিনি অনুষ্ঠান বা সাধাৰণ নাগৰিক, চৰকাৰৰ কথা আপুনি উল্লেখ কৰিছে, সকলোৱে নিৰ্দিষ্ট এক ভূমিকা গ্ৰহণ কৰিব পাৰে। ধৰি লৈছোঁ, চৰকাৰৰ ভূমিকা এনেধৰণৰ হ'ব পাৰে, নীতি নিৰ্ধাৰণ, ভূমি ব্যৱস্থাপনা, আইন শক্তিশালীকৰণ, পুনৰ উদ্ধাৰ প্ৰকল্প পৰায়ণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ লগত সমন্বয়ৰ জৰিয়তে বৃহৎ পৰিৱেশৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। এয়া মানে মই ভাবোঁ গৱেষণা প্ৰতিষ্ঠানসমূহৰ ভূমিকাৰ বিষয়ে যদি ভাবিবলৈ হয়, এনে আমি এনেকৈ ভাবিব পাৰোঁ যে প্ৰতিষ্ঠানসমূহে ভূমি অৱক্ষয়ৰ মানচিত্ৰ তৈয়াৰী, মাটিৰ গুণাগুণ বিশ্লেষণ, জলবায়ু প্ৰভাৱৰ অধ্যয়ন, পুনৰ উদ্ধাৰণৰ প্ৰযুক্তি বিকাশৰ সৈতে বৈজ্ঞানিক সহায় আগবঢ়াব পাৰে। চ' বৈজ্ঞানিক আৰু সজাগতা, এই দুয়োটা শিক্ষা অনুষ্ঠানবিলাক কৰিব পাৰে। স্থানীয় সম্প্ৰদায়ে প্ৰত্যক্ষ ভূমি ব্যৱস্থাপনাত অংশগ্ৰহণ কৰি পশুচৰণ নিয়ন্ত্ৰণ, বন সংৰক্ষণ আৰু স্থানীয় জ্ঞান ব্যৱহাৰৰ জৰিয়তে ভূমি পুনৰ উদ্ধাৰণত সহায় কৰিব পাৰে। সেয়েহে এই সমস্যা সমাধান একক সংস্থাৰ কাম নহয়, বৰং সকলো অংশীদাৰীয়ে সমন্বিত আৰু কাৰ্যকৰী সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰে।
2: সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুষ্ঠানটিৰ পৰিসমাপ্তিৰ দিশে আগবাঢ়িছোঁ। আজি অনুষ্ঠানটিৰ শেষ প্ৰশ্নস্বৰূপে ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বিশ্ব মৰুভূমিকৰণ আৰু খৰাং প্ৰতিৰোধী দিৱস উপলক্ষে ভূমি সম্পদ সংৰক্ষণ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক বহনক্ষম ভৱিষ্যত নিশ্চিত কৰাৰ ক্ষেত্ৰত আপুনি আমাৰ শ্ৰোতাসকললৈ কি বাৰ্তা আগবঢ়াব বিচাৰিব?
0: হয়, ধন্যবাদ। বিশ্ব মৰুভূমিকৰণ আৰু খৰাং বিৰোধী দিৱস 2026ৰ যি মূল শিক্ষা, মই এনেদৰে ভাবোঁ, ভূমি হৈছে জীৱনৰ আধাৰ। যিটো ভাৰতীয় লোক সংস্কৃতিত ভূমিৰ আধাৰৰ বিষয়ে নজনা কোনেও নাই। চ' ভূমি হৈছে জীৱনৰ আধাৰ। পৃথিৱীৰ প্ৰায় 1/5 ভূমি ইতিমধ্যে অৱক্ষয়ৰ দ্বাৰা প্ৰভাৱিত। এই প্ৰক্ৰিয়া অব্যাহত থাকিলে খাদ্য, পানী, জলবায়ু আৰু জীৱিকা সকলো বিপন্ন হ'ব পাৰে বুলি ক'ব পাৰে। সেয়েহে এই ৰাষ্ট্ৰসংঘৰ যিটো আহ্বানৰ অনুসৰি ভূমি সংৰক্ষণ, পুনৰুদ্ধাৰ আৰু দায়িত্বশীল ব্যৱহাৰ আজিৰ সময়ৰ অন্যতম গুৰুত্বপূৰ্ণ কৰ্তব্য বুলি মই ভাবোঁ।
1: আজিৰ আলোচনাৰ জৰিয়তে বিশ্ব মৰুভূমিকৰণ আৰু খৰাং প্ৰতিৰোধী দিৱসৰ তাৎপৰ্য, ভূমি অৱক্ষয় আৰু খৰাঙৰ সমস্যা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ, লগতে 2026ৰ বিষয়বস্তু চৰণভূমি চিনাক্ত কৰক, সন্মান কৰক, পুনৰুদ্ধাৰ কৰক সম্পৰ্কে বহু মূল্যৱান তথ্য আৰু পৰামৰ্শ আমি লাভ কৰিলোঁ। এই সুন্দৰ আৰু তথ্য সমৃদ্ধ আলোচনাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ। ময়ো আপোনাক বা আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ সদস্যলৈ ধন্যবাদ জনাব বিচাৰিছোঁ। মোৰ আন্তৰিক ধন্যবাদ আপোনালোকক হ'বলৈ। সদৌ শেষত মই এটা সাধাৰণ বাৰ্তা ক'ব বিচাৰিছোঁ, সেইটো মই ইংৰাজীতেই ক'ব বিচাৰিছোঁ, যে বহু সময়ত আমি পৰিৱেশগত সমস্যা সমাধান কৰিলে আমাৰ চৰ্চা এনেকুৱা ধৰণৰ হয় যে পৃথিৱীখনৰহে যে সমস্যা, যদি পৃথিৱীখনক এটা মই গ্ৰহ বুলি ভাবোঁ, আচলতে এই সমস্যাটো সেই গ্ৰহটোৰ নহয়, মানৱ সমাজৰহে সমস্যা। এই কথাটো স্পষ্ট কৰিবলৈ মই ইংৰাজীত ক'ব বিচাৰিছোঁ যে লেটছ নট হেভ মিছগিভিংছ, দি আৰ্থ ইজ নট ইন ডেঞ্জাৰ, ইট ইজ দি হিউমেন বিং হু ইজ ইন ডেঞ্জাৰ।
2: আপোনাক বহুত বহুত ধন্যবাদ ছাৰ। আদৰৰ শ্ৰোতা, ইয়াৰ লগতে আজিৰ যুৱবাণীৰ অনুষ্ঠানটিৰ পৰা আমি বিদায় মাগিবলৈ আগবাঢ়িছোঁ। আজিৰ এই বিশ্ব মৰুভূমিকৰণ আৰু খৰাং প্ৰতিৰোধ দিৱস উপলক্ষে আমি যুগুতাই অনা অনুষ্ঠানটিত আমাৰ সৈতে অতিথিৰূপে উপস্থিত আছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ অপূৰ্ব কুমাৰ দাস। আৰু ইয়াৰ লগতে মই নৱজিৎ শৰ্মা আৰু মোৰ সতীৰ্থ
1: হিমাদ্ৰী দাসে
2: বিদায় মাগিছোঁ। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।
1: ধন্যবাদ।

এয়া আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছোঁ আজিৰ দিনটো। আজি বুধবাৰ, 1433 খ্ৰীষ্টাব্দৰ আহাৰ মাহৰ আজি দুদিন, ইংৰাজী 2026 চনৰ জুন মাহৰ 17 তাৰিখ। আজি তৃতীয়া তিথি আৰু পূৰ্ণবসু নক্ষত্ৰ। মই অৰ্ণৱ কুমাৰ নাথে আৰম্ভ কৰিছোঁ আজিৰ দিনটো। প্ৰথমে শ্ৰোতাসকলক দিবলৈ লৈছোঁ আজিৰ ৰাজ্যৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত প্ৰথম পৃষ্ঠাত প্ৰকাশিত গুৰুত্ব বাতৰিৰ শিৰোনাম। শ্লোভাকিয়াৰ পৰা পুনৰ ফ্ৰান্সত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ডনাল্ড ট্ৰাম্পসহ অন্যান্য বিশ্ব নেতাৰে এভিয়েনত G7 সন্মিলনত অংশগ্ৰহণ। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰে আজি হৈছে আলোচনা। ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনী বস্ত্ৰ প্ৰত্যক্ষ কৰি আৱেগিক ডক্টৰ পীতাম্বৰ দেৱগোস্বামী দেখিলে আলামবিলাখিনিৰ সংৰক্ষণ কপিও। আজি ব্ৰিটিছ মিউজিয়ামত অসম বৈষ্ণৱ সংস্কৃতিৰ বিষয়ে ভাষণ দিব সত্ৰাধিকাৰগৰাকীয়ে। 6 জুলাইৰ পৰা বিধানসভাৰ অধিৱেশন, 10 জুলাইত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট। কেন্দ্ৰীয় তথ্যতে উন্মোচন হৈছে ভাৰতৰ সংস্থাপনহীনতাৰ ভয়াৱহ ৰূপ। 11 মাহৰ ভিতৰত সৰ্বাধিক দেশত 5.5% বৃদ্ধি নিবনুৱাৰ হাৰ। মহিলাৰ নিবনুৱাৰ হাৰ বাঢ়িল 5.6%ৰ পৰা 5.6%লৈ। 15 বছৰৰ পৰা 29 বছৰ বয়সৰ লোকৰ 15%ৰে নাই সংস্থাপন। চৰকাৰে ব্যাপক হাৰত উন্নয়নৰ কথা ক'লেও ক্ৰমাৎ অধিক সংকুচিত হৈছে সংস্থাপনৰ ক্ষেত্ৰ। ৰাজ্যৰ গেছ সংযোগ ব্যৱস্থাত নৱতম সংযোজন, মুখ্যমন্ত্ৰীয়ে ভাৰচুৱেলি উদ্বোধন কৰিলে মঙলদৈ তেজপুৰৰ প্ৰাকৃতিক গেছ যোগান প্ৰকল্প। তেজপুৰৰ উহনি পথাৰত CNG মাদাৰ ষ্টেচন, গৰৈমাৰী CNG বুষ্টাৰ ষ্টেচনো মুকলি। মন্ত্ৰীৰ ব্যক্তিগত সহায়ক নিযুক্তিক লৈ চৰকাৰৰ নিৰ্দেশনা, মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে মন্ত্ৰীয়ে বেচৰকাৰী ব্যক্তিক সহায়ক নিয়োগ কৰিব নোৱাৰিব। মন্ত্ৰীৰ নিৰ্দেশনা অবিহনে সহায়ক ব্যক্তিগত কৰ্মচাৰীয়ে দিব নোৱাৰিব লিখিত মৌখিক নিৰ্দেশ। মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰৰ ঘোষণা, বিবেচনা চলি আছে, পুনৰ 11 সম্প্ৰদায় অন্তৰ্ভুক্ত হ'ব OBC-ত। ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব OBC-ত অন্তৰ্ভুক্ত বিভিন্ন জনগোষ্ঠীৰ জৰীপ। মীন উন্নয়ন নিগমত সংঘটিত কেলেংকাৰী ন ন তথ্য পোহৰলৈ। ৰমাকান্ত অধ্যক্ষ হৈ থকাৰ কালত নিগমৰ 7.14 কোটি টকা হস্তান্তৰ

স্থানান্তৰ হৈছিল ব্যক্তিগত একাউণ্টলৈ। 2017 চনৰ পৰা 2021 চনলৈ কোটি কোটি টকা লুটপাত চলিছিল নিগমত। দিছপুৰ আৰক্ষীয়ে থানাৰ গোচৰ সন্দৰ্ভত তথ্য প্ৰকাশ নকৰাৰ বাবেই নিম্ন আদালত জামিন পালে অভিযুক্ত বিষয়াই। নলবাৰীত চাঞ্চল্য, স্কুললৈ যোৱাৰ পথত পিতৃক আক্ৰমণ কৰি কন্যা শিশুক অপহৰণৰ চেষ্টা। বিশ্বৰ বজাৰত খাৰুৱা তেলৰ প্ৰতি মূল্য বেৰেলত $78 হ্ৰাস। কেন্দ্ৰীয় চৰকাৰৰ সীমান্ত পথ নিৰ্মাণ সংস্থাৰ কাৰ্যক লৈ অসমৰ দল সংগঠনৰ প্ৰতিক্ৰিয়া। নগাক গতালে মৰিয়ানী মেকংচাং সংযোগী পথ। অসম দণ্ডস্ক বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে অভিযোগ। কৰ্তৃপক্ষৰ ব্যৱস্থা নোলোৱাত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত উত্তাল পৰিৱেশ। এতিয়া শুনক ইতিহাসত আজিৰ দিনটোৰ কিছু টুকুৰা খবৰ। 1128 খ্ৰীষ্টাব্দৰ আনজোৰ কাউণ্ট পঞ্চম জিঅ'ফ্ৰেৰ ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ কন্যা মাতিল্ডাৰ সৈতে বিবাহ হৈছিল আজিৰ দিনটোতে 1128 খ্ৰীষ্টাব্দত। 1756 চনত 50,000 সৈন্যৰে নবাব চিৰাজউদ্দৌলাৰ কলকাতা আক্ৰমণ। 1862 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন গৱৰ্ণৰ জেনেৰেল লৰ্ড কেনিঙৰ ইংলেণ্ডত মৃত্যু হৈছিল। 1903 চনৰ আজিৰ দিনটোতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 124 সংখ্যক জন্মদিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল এগৰাকী নাট্যকাৰ, গীতিকাৰ, লেখক তথা অসমীয়া চলচ্চিত্ৰৰ জনক। 1903 চনৰ আজিৰ দিনটোত ডিব্ৰুগড়ৰ তামোলবাৰী চাহবাগিচাত জন্ম হৈছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃ পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী আগৰৱালা। 1921 চনত জাতীয় বিদ্যালয়ৰ পৰা মেট্ৰিকত দ্বিতীয় বিভাগত তেওঁ উত্তীৰ্ণ হয়। তাৰপিছতে কলকাতাৰ নেশ্যনেল কলেজৰ পৰা IA দ্বিতীয় বৰ্ষৰ পৰীক্ষা তেওঁ সাং কৰে। 1926 চনত তেওঁ অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায়। কিন্তু 1930 চনত তেওঁ উভতি আহে আৰু উভতি অহাৰ পথতে জাৰ্মানীত তেওঁ 7 মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণো গ্ৰহণ কৰে। ৰূপকোঁৱৰে ৰচনা কৰা গল্পসমূহৰ ভিতৰত আছিল ৰূপহী, বগীতৰা, সোণতৰা, সোণটি, যুঁজাৰু, সন্ধ্যা, শিলাকুটি ইত্যাদি। 1935 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰে প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতী। 1935 চনত মুক্তিলাভ কৰা জয়মতী 1933 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই ভোলাগুৰি চাহবাগিচাত নিজাববীয়াকৈ চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ কৰি জয়মতীৰ চিত্ৰগ্ৰহণ কৰিছিল। তাৰপিছতে 1939 চনত জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰিছিল ইন্দ্ৰমালতী নামৰ ছবিখন আৰু ইন্দ্ৰমালতী ছবিয়ে 1939 চনত মুক্তিলাভ কৰে। 1941 চনত তেওঁ পুনৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে। সেই সময়ত আছিল স্বাধীনতা আন্দোলনৰ ভৰপক। মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা এই স্বাধীনতা আন্দোলনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বিভিন্ন সময়ত তেওঁৰ গীতেৰে উদ্বুদ্ধ কৰিছিল স্বাধীনতা সংগ্ৰামীক। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ একমাত্ৰ উপন্যাসখন হৈছে আমাৰ গাঁও। ৰূপকোঁৱৰে ৰচনা কৰা বিভিন্ন নাটসমূহ জনপ্ৰিয় নাটকৰ ভিতৰত নাটসমূহ হৈছে তেওঁ 1925 চনত শোণিতকুঁৱৰী, 1930 চনত কাৰেঙৰ লিগিৰি, 1938 চনত ৰূপালীম, 1948 চনত লভিতা, 1963 চনত নিমাতী কন্যা আৰু 1977 চনত খনিকৰ নাটকেইখন ৰচনা কৰিছিল। কনকলতা, সুন্দৰ কোঁৱৰ আৰু সোণপখিলী হৈছে তেওঁৰ অসম্পূৰ্ণ নাটক। জ্যোতিপ্ৰসাদ আগৰৱালাই 300ৰো অধিক গীত ৰচনা কৰি সেই গীতসমূহত তেওঁ সুৰ আৰোপিত কৰিছিল। ভাৰতৰ বোলছবি জগতলৈ আগবঢ়োৱা এই অৱদানৰ বাবে 2004 চনৰ আজিৰ দিনটোত, তেওঁৰ জন্মদিনটোত, ভাৰত চৰকাৰে এটি ডাক টিকট প্ৰচলন কৰিছিল। এই ডাক টিকটৰ মূল্য দিছিল 5 টকা। 1917 চনৰ 17 জানুৱাৰীত তেজপুৰৰ প্ৰকৃত কৰ্কট ৰোগত আক্ৰান্ত হৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হৈছিল।

1928 চনৰ আজিৰ দিনটোতেই উৰিষ্যাৰ জাতীয়তাবাদী নেতা গোপবন্ধু দাসৰো মৃত্যু হৈছিল। 1965 চনৰ আজিৰ দিনটোত লণ্ডনত 9-দিনীয়া কমনৱেলথ সন্মিলন আৰম্ভ হৈছিল। 1991 চনৰ আজিৰ 17 জুনৰ দিনটোত হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ নিৰাংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন, কেৰালা আৰু তামিলনাডুত কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলৰ সংখ্যাগৰিষ্ঠতা অৰ্জন, লগতে ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীলৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল 1991 চনৰ আজিৰ দিনটোতে। 2002 চনৰ বছৰজোৰা কাৰ্যসূচীৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম শতবৰ্ষ আৰম্ভ হৈছিলে আজিৰ দিনটোতে, অৰ্থাৎ 17 জুন তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিনৰ দিনটোত। শ্ৰোতাসকলে ইমান পৰে আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। এই আকাশবাণী তেজপুৰ খন্তেক পিছতে 8 বজাত বাতৰিৰ শিৰোনাম গুৱাহাটী কেন্দ্ৰযোগে শুনিবলৈ পাব।

0: এ আকাশখন
1: নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰাহন বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমাগত নীট পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সকলো পক্ষ সামৰি অনুষ্ঠিত হোৱা এখন বৈঠকত আজি অধ্যক্ষতা কৰে। সমগ্ৰ শিক্ষা অসমে 2026-27 বৰ্ষৰ বাবে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ প্ৰথম পৰ্যায়ত বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে আজি মন্ত্ৰিত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰে। অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে ৰাজ্যৰ এটা প্ৰতিনিধি দলে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অৰুণাচলৰ ইটানগৰত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল 12 বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানত বিগত 3 বছৰত চোৰাং চিকাৰীয়ে এটাও গড় অথবা বাঘ হত্যা কৰিবলৈ সমৰ্থ হোৱা নাই বুলি প্ৰকাশ কৰি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সন্তুষ্টি প্ৰকাশ কৰে। অহা 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি আমিনগাঁৱৰ সৰলা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলাভিত্তিত যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা অনুবাদক গীতা উপাধ্যায় 2026-27 বৰ্ষৰ সতি সাধনী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। আৰু ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হৈছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

এয়া আকাশবাণী তেজপুৰ, আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিৱস। ৰূপকোঁৱৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমাৰ এই বিশেষ নিবেদন এখনি আলক্ষ্য জোনাকী বাটৰ অভিযাত্ৰী, ৰচনা ৰাজু বৰুৱাৰ।

বৰ্ণনাহীন ধৈৰ্য, কষ্টসহিষ্ণুতা যাৰ জীৱনৰ ঐশ্বৰ্য, প্ৰেম মানৱতাৰে হৃদয় উপচি থকা নাৰী, সামাজিক ক্ষেত্ৰৰ ঐক্য সম্প্ৰীতিৰ শক্তিশালী উপলব্ধি, যাৰ ক্ষণিক অৱৰ্তমানত পৃথিৱীত বৈচিত্ৰময় বিশ্বব্ৰহ্মাণ্ডত যেন জ্যোতি পৰিবলৈ ধাবিত হ'ব গতিশীলতা, সেই নাৰী। নাৰী, তুমি সৃষ্টিশীলতাৰ অধিষ্ঠাত্ৰী, তোমাৰ অন্য নাম গতি, অৰ্ণিবাণ গতি। নদী, যি সৃষ্টিৰ ৰহস্য গতি দুৰ্নিবাৰ, কলকল

অন্তৰ সংস্কৃতিহীন মানুহৰ বাবেই সমাজে জনসাধাৰণে কষ্টৰ ভুগি হ'বলগীয়া হৈছে। আজি পৃথিৱীত অশান্তিৰ মূল কাৰণ হৈছে অন্তৰ সংস্কৃতিৰ শোক লগা অৱস্থাৰ পৰা। যি সমাজত বা দেশত অন্তৰ সংস্কৃতিৰ পূৰ্ণ বিকাশ, সেই সমাজত এদলে এদলক শোষণ নকৰে, এদলে বিলাসিতাত উটি বুৰি ফুৰি আন আন লক্ষ লক্ষক খাবলৈ নাপায়, শুকাই খিনাই মৰিবলৈ এৰি দিব নোৱাৰে, এদলে সমাজৰ ওখ আসনত বহি আন লক্ষ লক্ষক বোকাত পেলাই লৈ ৰং নাচায়। আজিৰ পৃথিৱীৰ বাহিৰখন ধুনীয়া, ভিতৰখন পচা। যি পৃথিৱীৰ মানুহৰ অন্তৰত সংস্কৃতি প্ৰতিষ্ঠা হৈছে, সেই পৃথিৱীত শোষণ নাথাকে, দলন নাথাকে, পীড়ন নাথাকে। কিন্তু আজিৰ পৃথিৱীত অন্তৰ সংস্কৃতি নাই।

0: কিন্তু বিচিত্ৰ নাৰী সমাজ। নাৰী মাত্ৰে যেন এক সামাজিক সাংস্কৃতিক বান্ধোন, স্নেহ প্ৰেম মমতা দয়া সহানুভূতিয়ে যি বান্ধোনক প্ৰতিনিয়ত কৰি আহিছে শক্তিশালী। ঘৰখন, চুবুৰীটো, গাঁওখন, সমাজখন, দেশখন সহাগৰা ৰূপেৰে চাবলৈ, পাবলৈ, গঢ়িবলৈ প্ৰয়াস কৰা নাৰীৰ শক্তি বণ্ডিত হৈ আহিছে যুগে যুগে।
1: সেই নাৰীৰ নিৰ্ভয়তা, শক্তিৰ ঐশ্বৰ্যৰ সন্মুখত, ভয়হীন স্বাধীনতাৰ সন্মুখত আজি কি অন্তৰ সংস্কৃতিৰ বিপৰ্যয়! নাৰীৰ দুচকুত জিলিকি উঠা জ্যোতিৰেখা, সম্প্ৰীতি, সমন্বয় আৰু বান্ধোনৰ এনাজৰীডাল অকণো বিনষ্ট নোহোৱাকৈ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবে নাৰীৰ স্থিতি ক'ত?

0: আন্ধাৰৰ বিৰুদ্ধে অৰ্থাৎ দুষ্কৃতিৰ বিৰুদ্ধে যি দুষ্কৃতি অসুৰে জোনাকী বাটৰ অভিযাত্ৰীগৰাকীক পদে পদে মৰ্যাদাহীন কৰিছে, অপমানিত কৰিছে, সেই দুষ্কৃতি অসুৰক পৰাজিত কৰি সংস্কৃতিৰ যাত্ৰা অব্যাহত ৰাখিবলৈ প্ৰয়োজন সাপেক্ষে অভিনৱ জীৱনৰ সুৰ তাল লয় মানেৰে জননী জাতি অন্তিম ৰণৰ বাবে জাগি উঠিব। মূলা গাভৰু, কনকলতা, ঝান্সী দেশৰ নাৰী।
1: বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মানুহৰ জীৱনৰ দৈনন্দিনতাৰ ৰূপান্তৰ ঘটিছে, কিন্তু বাহ্যিক ক্ষেত্ৰত সংস্কৃতিগত পৰিৱৰ্তন আহিছে, অন্তৰ সংস্কৃতিৰ ক্ষেত্ৰৰ সংস্কৃতিগত হ'ব পৰা নাই। সেয়েহে আওপুৰণি মানসিকতা তথা অন্তৰ সংস্কৃতিৰ দুৰ্বল স্থিতিৰ বাবে সমাজৰ অৰ্ধাংশ নাৰীৰ ওপৰত চলাই অহা হৈছে মৰ্যাদা হননকৰ ঘটনাবোৰ।
0: নাবালিকাজনী যিদৰে আমাৰ সমাজত সুৰক্ষিত নহয়, একেদৰে প্ৰাপ্তবয়স্কা নাৰীগৰাকীৰো নিৰ্ভয়ে ফুৰাচকা কৰাৰ ক্ষেত্ৰত স্বাধীনতাকণ নাই।

আজি মানৱ জগতত এটা সংহত চেষ্টা হ'ব ধৰিছে। পৃথিৱীৰ পৰা দুষ্কৃতিক চিৰকাললৈ নাইকিয়া কৰি পৃথিৱীত সংস্কৃতিৰ চিৰস্থায়ী আনন্দৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ এই আলোকযাত্ৰাৰেই নানা অভিযান চলিছে আজি এই শতিকাত। পৃথিৱীৰ জনসাধাৰণ আজি এই আলোকযাত্ৰাৰ প্ৰধান অভিযাত্ৰী, আৰু এই শতিকাৰ এইখিনিতেই অভিনৱ বিশেষত্ব। ভাৰতৰ জনসাধাৰণেও আজি এই আলোকতীৰ্থৰ যাত্ৰী হৈ ওলাল। আজি অসমত থকা অসমীয়া, বঙালী, হিন্দুস্থানী, নেপালী আৰু পৰ্বতীয় আইদেউসকলৰ চকুত সেই অৰুণ পোহৰৰ জ্যোতিৰেখা জিলিকি উঠিছে। অসমৰ আইদেউসকল আজি জোনাকী বাটেদি আগবাঢ়িছে।

পৃথিৱীৰ কোনো গণ আন্দোলনেই সফল হোৱা নাই। বিশ্ব দেশ সমাজৰ পূৰ্ণ বিকাশৰ বাবে সেয়ে দেশে দেশে বিশ্বজুৰি নাৰী সমাজ সজাগ হৈছে। দেশ সমাজৰ সামগ্ৰিক বিকাশৰ বাবেই যে নাৰী সমাজৰ ব্যক্তিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব, নিৰ্ভয় স্বাধীনতা সম্পন্ন কৰি তুলিব লাগিব, বিশ্বৰ ভাৰতবৰ্ষৰ অসমৰ নাৰী সমাজ জাগে সেই বাটে বাটে।

0: দেশে দেশে প্ৰান্তে প্ৰান্তে আজি আত্মপ্ৰকাশী উঠিছে নাৰী সমাজ। সমাজৰ বিকাশৰ ধাৰা অব্যাহত ৰখাৰ বাবে নাৰী সমাজৰ সমস্যামুক্ত পৰিৱেশৰ প্ৰয়োজন। নাৰী পুৰুষ নিৰ্বিশেষৰ উমৈহতীয়া মুকলিমূৰীয়া পৰিৱেশৰ নিশ্চয়তাৰ অংশ হ'ল নাৰীৰ স্বাধীনতাৰ পৰিমাণ আৰু স্তৰ।
1: নাৰী সমাজে যিকোনো সমাজতেই সামগ্ৰিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এনে ভূমিকাক সামাজিক স্বীকৃতি প্ৰদান আৰু নাৰী সমাজক ক্ৰমান্বয়ে উচ্চৰ পৰা উচ্চতৰ ভূমিকা পালনৰ বাবে অধিক সুযোগ সুবিধা প্ৰদান কৰাৰ মাজতেই সাঙুৰ খাই আছে সমাজ বিকাশৰ পথৰ নিৰ্দেশনা।

এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 124 সংখ্যক জন্মদিৱস উপলক্ষে কেইটিমান জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত।

শ্ৰোতা ইমান পৰে আলক্ষ্যখনিৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালা গীতকেইটি শুনিলে। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি অনুষ্ঠানৰ শেষত।

শ্ৰোতা, ইমান পৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ 124 সংখ্যক জন্মদিৱস উপলক্ষে আলক্ষ্যখনিৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত শুনিলে, লগতে শ্ৰোতাসকললৈ আমি আগবঢ়ালোঁ ভূপেন হাজৰিকা কণ্ঠৰ এই গীতটি। খন্তেক পিছতে 8:45

0: শ্রোতাসকলে ইমান পৰে জুবিন গাৰ্গৰ কণ্ঠৰ লগতে তেওঁৰ সহযোগী শিল্পীসকলৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমি শ্ৰোতালৈ আগবঢ়াইছোঁ আমাৰ তেজপুৰ আমাৰ গৌৰৱ অনুষ্ঠানটি।
1: বঢ়াইছোঁ আমাৰ তেজপুৰ আমাৰ গৌৰৱ।

বৰলুইতৰ পাৰৰ ইতিহাস পুৰাণ প্ৰসিদ্ধ চহৰ তেজপুৰ, মহাসেন কাৰ্তিকৰ জন্মস্থান ৰুধিৰপুৰ, মহাবাহু মহাৰাজ বানৰ দ্বাৰা সুৰক্ষিত চহৰ শোণিতপুৰ, শ্ৰৱণ মুনিৰ স্মৃতি বিজড়িত কন্যাপুৰ আৰু সিংহ বিক্ৰান্ত ৰজা শালস্তম্ভ বংশৰ স্মৃতিৰে বিধৌত হাৰুপেশ্বৰ আদি বিভিন্ন সভ্যতাৰে এই তেজপুৰ বুৰঞ্জীৰ বহু বাট গৰকি অহা এটি অতি পুৰণি নাম।

আমাৰ তেজপুৰ আমাৰ গৌৰৱ এই অনুষ্ঠানত প্ৰতি মাহত আমি আগবঢ়াওঁ তেজপুৰৰ একোটি উল্লেখযোগ্য স্থানৰ বিষয়ে, যি তেজপুৰৰ গৌৰৱ। আজিৰ এই অনুষ্ঠানত আমি এবাৰ ফহিয়াই চাওঁ তেজপুৰৰ ঐতিহাসিক তথা উল্লেখযোগ্য পৰ্যটন স্থানসমূহক। তেজপুৰ সপ্ততীৰ্থৰ স্থান বুলি জনাজাত। এই সপ্ততীৰ্থ হ'ল মহাভৈৰৱ, ভৈৰৱী, টিংগেশ্বৰ, ভৈৰৱপদ, ৰুদ্ৰপদ, শুক্ৰেশ্বৰ আৰু হলেশ্বৰ। কিন্তু কিছু লোকে কয় যে বৰ্তমান বামুনী পাহাৰত এসময়ত একেলগে কোণাৰ্কৰ সূৰ্য মন্দিৰৰ দৰে সাতোটা মন্দিৰ আছিল, সেয়ে সপ্ততীৰ্থ। অৱশ্যে সেই ইতিহাস বিস্তৃতভাৱে আলোচনা হ'বলৈ এতিয়াও বাকী আছে। কোনোৱে কয় যে ইয়াত এসময়ত শালস্তম্ভ বংশৰ ৰাজত্বকালত ৰাজকীয় নৌবাহিনীৰ নিৰীক্ষণ চকী আছিল, যিয়ে ব্ৰহ্মপুত্ৰেৰে অহা যোৱা কৰা ব্যৱসায়িক আৰু যুদ্ধৰ নৌবহৰৰ নিৰীক্ষণ কৰাৰ লগতে ৰাজকীয় নৌবহৰৰো পহৰাদাৰী কৰিছিল। অনেকে কয় যে এই পাহাৰত বিষ্ণু মন্দিৰহে আছিল। এই কথাখিনি দক্ষিণ পূব এছিয়াৰ পুৰাতাত্ত্বিক পাটনা বিশ্ববিদ্যালয়ৰ এসময়ৰ ইতিহাস আৰু পুৰাতত্বৰ মুৰব্বী অধ্যাপক ডক্টৰ বি পি সিঙেও বিষ্ণু মন্দিৰ আছিল বুলি ব্যক্ত কৰিছে। এইখিনিতে আমি আগবঢ়াইছো তেজপুৰৰ এই সপ্ততীৰ্থৰ সৈতে জড়িত আন কিছু তীৰ্থ আৰু আধুনিক তেজপুৰৰ কেইটিমান উল্লেখযোগ্য পৰ্যটনস্থলীৰ বিষয়ে। মহাভৈৰৱ। বৰ্তমান তেজপুৰ চহৰৰ মাজত সামান্য উত্তৰ দিশত এই মন্দিৰ অৱস্থিত। বানাসুৰৰ ইষ্ট দেৱতা শিৱ।

বিশ্বৰ বৃহৎ শিৱলিংগ বুলি কোৱা হয়। বানাসুৰৰ ভক্তি আৰু স্তুতিত সন্তুষ্ট হৈ হৰিৰ বিপক্ষে যুদ্ধত শিৱ অৱতীৰ্ণ হৈছিল বানাসুৰৰ পক্ষলৈ। প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ আছে, প্ৰকাণ্ড শিলৰ খুঁটাবোৰে পুৰণি মন্দিৰৰ সাক্ষী দিয়ে। পুৰণি মন্দিৰ ভাঙিল যদিও বৰ্তমানৰ মন্দিৰ 19 শতিকাৰ শেষৰ ফালে নিৰ্মিত বুলি কোৱা হয়। মূল মন্দিৰৰ কাষতে দক্ষিণ পশ্চিম কোণত এটি সৰু শিৱলিংগ আছে। প্ৰতি বছৰে শিৱৰাত্ৰিৰ সময়ত এই মন্দিৰত অগণন ভক্তৰ সমাৱেশ হয়। ইয়াৰ পূজিত দেৱতা শিৱ মহাভৈৰৱ। এই মন্দিৰৰ কাৰুকাৰ্য খচিত খুঁটাবোৰ আৰু শিলাস্তম্ভবোৰ 9ম-10ম শতিকাত ৰাজত্ব কৰা ৰজাসকলৰ কালত নিৰ্মিত। এই মন্দিৰলৈ নিতৌ অগণন ভক্তৰ আগমন ঘটে। তাৰোপৰি পৰ্যটকৰ বাবে পুণ্য অৰ্জনৰ এই মন্দিৰ এক উল্লেখনীয় স্থান।

তেজপুৰ নগৰৰ পৰা দক্ষিণ পূব দিশত ব্ৰহ্মপুত্ৰৰ পাৰত এটি টিলাৰ ওপৰত অৱস্থিত ভৈৰৱী মন্দিৰ।

বৰ্তমানৰ নতুন মন্দিৰৰ কাষতে পুৰণি মন্দিৰৰ ভগ্নাৱশেষ আছে। পুৰণি ভগ্নাৱশেষৰ মাজত অপেশ্বৰী মূৰ্তি, সিংহ, কলহ, পদুম ফুল আদি শিলত কটা বহুতো ভাস্কৰ্য সিঁচৰিত হৈ আছে। কোৱা হয় ইয়াতে দেৱী পাৰ্বতী বা ভৈৰৱীক পূজা সেৱাৰে সন্তুষ্ট কৰি বানৰ জীয়ৰী উষাই দেৱীৰ পৰা বৰ লাভ কৰি বহাগৰ পূৰ্ণিমা ৰাতি সপোনত নিজৰ মনোমত পতি লাভ কৰিছিল। লগতে সখী চিত্ৰলেখাই বৰ লাভ কৰিছিল। সংগীত, নৃত্য, চিত্ৰকলাৰ 64 বিদ্যাৰ অধিকাৰিণী হ'বলৈ এয়াই ভৈৰৱী, উষাৰ, চিত্ৰলেখাৰ ইষ্টদেৱী পাৰ্বতী। মন্দিৰৰ থাপনাত দশভুজা দেৱীৰ অষ্টধাতুৰ মূৰ্তি আছে। ইতিহাসৰ দিশৰ পৰা এই দেৱালয়ৰ ওচৰে পাজৰে য'ত ত'ত পৰি থকা বিপুল পৰিমাণৰ শৈল ভাস্কৰ্যসমূহৰ গঠনশৈলীলৈ লক্ষ্য কৰি এইবোৰ অষ্টম নৱম শতিকাৰ সম্পদ বুলি ধাৰণা কৰা হয়। এই ভৈৰৱী মন্দিৰলৈও বছৰটোৰ আটাইকেইটি দিনতেই অগণন ভক্তৰ আগমন ঘটে। বিশেষকৈ শাৰদীয় দুৰ্গা পূজা এই মন্দিৰত অতি উলহ মালহেৰে পালন কৰা হয়।

তেজপুৰ চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ পশ্চিম দক্ষিণ দিশত ব্ৰহ্মপুত্ৰৰ পাৰত হৰ্যৰ বৰ্মাৰ শিলালিপিৰ কাষত এটি টিলাত অৱস্থিত টিংগেশ্বৰ দেৱালয়। পুৰণি মন্দিৰ ভাঙিল যদিও দেৱালয়ৰ বৰঠাকুৰৰ যত্নত বৰ্তমান নতুন মন্দিৰ নিৰ্মাণ কৰা হৈছে। টিলাৰ কাষতে পূবলৈ ভৈৰৱপদ আৰু কিছু দূৰৈত নদীৰ পাৰত আছে জোৰশিল বা বুঢ়াবুঢ়ীশিল। পুৰণি মন্দিৰ স্বৰ্গদেউ শিৱসিংহই 1730 চনত সজাইছিল, সেয়া ভূমিকম্পত ভাগিল। এই মন্দিৰৰ উপাস্য দেৱতা শিৱ। কথিত আছে যে ভগদত্ত বংশীয় ৰজা টিংগদেৱে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল, সেয়ে ইয়াক টিংগেশ্বৰ বুলি কোৱা হয়। আনহাতে লোকপ্ৰবাদ মতে এই ঠাইত মহাদেৱৰ স্বয়ম্ভূভাৱে উদ্ভৱ হৈছিল। এক অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ সেউজীয়া আৱৰণৰ মাজত অৱস্থিত টিংগেশ্বৰ দেৱালয় পৰ্যটকৰ বাবে এক উল্লেখনীয় স্থান।

টিংগেশ্বৰ দেৱালয়ৰ টিলাৰ নামনিত পূব দিশে এটি শিলত প্ৰায় 2 ফুট দীঘল 8 ইঞ্চি বহল এটি সুভৰিৰ খোজ আছে, সেয়ে ভৈৰৱপদ। প্ৰবাদ মতে হৰিহৰৰ যুদ্ধৰ সময়ত শিৱই বানৰ পক্ষ হৈ যুদ্ধ কৰোঁতে এটা খোজ ইয়াত আৰু আনটো খোজ ভুমুৰাগুৰি পাহাৰৰ পূবে ৰুদ্ৰপদত দিছিল। ইয়াৰ পূজিত দেৱতা শিৱ, ভৈৰৱ। ভুমুৰাগুৰি পাহাৰৰ পূব দিশত বিখ্যাত চামধৰাগড়ৰ কাষত ৰুদ্ৰপদ দেৱালয় অৱস্থিত। ইয়াত ভৈৰৱপদৰ দৰেই এটি শিলাখণ্ডত বৃহৎ আকাৰৰ বাওভৰিৰ খোজ আছে। বহুতে ভৈৰৱপদ আৰু ৰুদ্ৰপদ এই দুটি তীৰ্থস্থানৰ মাজত, বহুতে ৰুদ্ৰপদকেই ভৈৰৱপদ আৰু ভৈৰৱপদক ৰুদ্ৰপদ বুলি কয়। ঠিক আগেয়ে উল্লেখ কৰাৰ দৰে হৰিহৰৰ যুদ্ধৰ সময়ত শিৱই ভক্ত বানৰ হৈ যুদ্ধত অৱতীৰ্ণ হওঁতে এটা খোজ ইয়াত পাহাৰৰ নামনিত দিছিল বুলি কোৱা হয়। আনহাতে এই ভুমুৰাগুৰি পাহাৰত একালৰ শ্ৰৱণমুনিৰ আশ্ৰম আছিল বুলিও কোৱা হয়। জনশ্ৰুতি মতে কাষত ভৰলী আৰু ব্ৰহ্মপুত্ৰৰ মাজত আছিল 2 মুনিশিলা, 2 সাপগ্ৰস্ত মুনি কুমুদ আৰু কৌস্তভ। এই তীৰ্থভূমিৰ পূজিত দেৱতা শিৱ, ৰুদ্ৰ।

তেজপুৰ চহৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ উত্তৰলৈ অৱস্থিত শুক্ৰেশ্বৰ দেৱালয়। এই দেৱালয়ৰ উপাস্য দেৱতা শিৱ। প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই দেৱালয়লৈ স্থানীয় ভক্তৰ সঘনাই আগমন ঘটে।

ৰজা হৰ্যৰ বৰ্মা আৰু শালস্তম্ভ বংশৰ উপাস্য দেৱতা হলেশ্বৰ। তেজপুৰ চহৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ উত্তৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁহাতে পূব দিশত এই মন্দিৰ অৱস্থিত। অগণন ভক্তৰ সমাৱেশ ঘটা এই দেৱালয় হৈছে হলেশ্বৰ বা হাৰুপেশ্বৰ। শালস্তম্ভ বংশৰ দিনত এই হলেশ্বৰ, হাৰুপেশ্বৰ বা হতপেশ্বৰক কেন্দ্ৰ কৰিয়েই হয়তো ৰাজধানী চহৰ গঢ়ি উঠিছিল। অন্য এক মত মতে, উত্তৰৰ পাহাৰীয়া জাতিসমূহৰ আক্ৰমণত বাধা দিবলৈ এই ঠাইৰ পৰা উত্তৰলৈ সৈন্যবাহিনীৰ কিছু চাউনী গঢ়িছিল। এই মন্দিৰৰ পৰা অলপ পশ্চিমলৈ থকা বৰপুখুৰীয়ে এই অঞ্চলটো এসময়ত গুৰুত্বপূৰ্ণ ঠাই বুলি প্ৰমাণ কৰে। হৰ্যৰ বৰ্মাই তেওঁৰ তেজপুৰ শিলালিপিত নিজকে হাৰুপেশ্বৰাধিপতি বুলি উল্লেখ কৰিছে। এই মন্দিৰৰ পিছফালেই আছে শালনী বিমানবন্দৰ, লগত আছে সোণাবিল বা সোণাবালি চাহ বাগিচা। মন্দিৰৰ চৌহদত নৃত্যৰত শিলত কটা গণেশৰ মূৰ্তি আছে, পূজিত দেৱতা শিৱ। অতি আড়ম্বৰে শিৱৰাত্রি পালন কৰা হয় এই দেৱালয়ত।

এয়াই আছিল তেজপুৰৰ সপ্ততীৰ্থ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো তেজপুৰৰ কেইটিমান ঐতিহাসিক উল্লেখযোগ্য পৰ্যটনস্থলৰ বিষয়ে।

বামুনি পাহাৰ। ভৈৰৱী দেৱালয়ৰ পৰা মাত্ৰ এক ফাৰলংমান পশ্চিমলৈ ব্ৰহ্মপুত্ৰৰ পাৰত এটি টিলা। ইয়াত অজস্ৰ ফুল, জালিকটা মূৰ্তি, দীঘলীয়া শিলত কটা দশাৱতাৰ মূৰ্তি, ডাঙৰ শিল এটাত কটা নৰসিংহৰ হিৰণ্যকশিপুবধৰ মূৰ্তি, সৰু ডাঙৰ পদুম ফুল, সিংহৰ মূৰ্তি, শিলত কটা চৌকাঠ আদি আছে। মুঠতে বামুনি পাহাৰৰ শিলে বহু কথা কয়। লোকপ্ৰবাদ মতে ইয়াতে থকা এই ধুনীয়া ফুল, লতা আদি খোদিত শিলসমূহ লগতে খুঁটাসমূহ বানৰ জীয়ৰী উষাৰ, তাঁতশালৰ তুলুঠা দুৰ্পতিহে। অৱশ্যে এয়া মাথো লোকপ্ৰবাদহে, ইয়াৰ কোনো বাস্তৱসন্মত ভিত্তি নাই। আনহাতে প্ৰত্নতাত্ত্বিক ৰাজমোহন নাথে তেখেতৰ গৌৰৱময় অসম, ঐতিহাসিক কনকলাল বৰুৱাই তেখেতৰ আৰ্লি হিষ্ট্ৰী অৱ কামৰূপ আৰু ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাই তেখেতৰ আছামিজ কালচাৰ গ্ৰন্থত দেখুওৱা গ্ৰেনাইট শিলত কটা বেইখন বৰ্তমান তাত নাই। সেইখনক অনেকেই সূৰ্যৰ মূৰ্তি বুলিছিল। বহুতৰ মতে এসময়ত ইয়াত আৰু ওচৰৰ লুথেৰাণ গীৰ্জা থকা টিলাটোকে ধৰি মুঠতে সাতোটা মন্দিৰ আছিল, যাক তেখেতসকলে কোণাৰ্কৰ সূৰ্য মন্দিৰৰ দৰে বুলি অভিহিত কৰিছে। আনহাতে প্ৰত্নতত্ত্ববিদ পাটনা বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বি পি সিঙৰ মতে আৰু আন কেইজনমান পণ্ডিতৰ মতে ইয়াত বিষ্ণু মন্দিৰ এটাহে আছিল। এই পুৰাতাত্ত্বিক সমলক লৈ বৰ্তমান গৱেষণা তথা চিন্তা চৰ্চা চলি আছে। এই স্থান পুৰাতত্ত্ব বিভাগৰ অধীনত আছে।

মহাবাহু ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা পৰ্যটকৰ আকৰ্ষণৰ এক উল্লেখযোগ্য স্থল অগ্নিগড় পাহাৰ। 1926 চনত তেজপুৰ পৌৰসভাৰ প্ৰথম অসমীয়া পৌৰপতি পদ্মনাথ গোহাঁই বৰুৱাদেৱে ব্ৰহ্মপুত্ৰৰ পাৰত থকা টিলাটোত এখনি উদ্যান গঢ়ি তোলে আৰু কালক্ৰমত ইয়েই অগ্নিগড় ৰূপে পৰিচিত হৈ পৰে। দৰাচলতে উদ্যানখনৰ নাম পদ্মপাৰ্কে আছিল আৰু ইয়াক 1926 চনতেই স্থাপন কৰা হৈছিল যদিও ব্ৰিটিছ আমোলত এই টিলাটোৰ নাম আছিল অবজাৰভেটৰী হিল। এটা সময়ত ইয়াত দূৰবীণ বহুৱাই চহৰ নিৰীক্ষণ কৰা হৈছিল। 2001 চনৰ জানুৱাৰী মাহৰ পৰা ইয়াক সজাই পৰাই অগ্নিগড় ৰূপে জাতিষ্কাৰ কৰি তোলা হৈছে। বৰ্তমান তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ তত্বাৱধানত চলি থকা ই এক অত্যাধুনিক নয়নাভিৰাম উদ্যান। এই অগ্নিগড় পাহাৰক লৈ বহু প্ৰবাদ আছে। এই অগ্নিগড়তেই বহাগৰ শুক্লা দ্বাদশী নিশা উষাই দেখিছিল ৰূপকোঁৱৰ অনিৰুদ্ধৰ সপোন। ইয়াৰ পৰাই চিত্ৰলেখাই সুদূৰ দ্বাৰকালৈ বুলি অনিৰুদ্ধ কোঁৱৰক হৰণ কৰিবলৈ উৰা মাৰিছিল। এয়া অগ্নিগড়, হৰিহৰৰ মিলনভূমি। এই অগ্নিগড়, বানাসুৰ আৰু শোণিতপুৰ সম্পৰ্কে বহু উপাখ্যান আছে। এই উপাখ্যানসমূহেই পৰ্যটকক টানি আনে এই পাহাৰৰ বুকুলৈ।

তেজপুৰৰ আন এক উল্লেখনীয় পৰ্যটনস্থলী হ'ল কোলপাৰ্ক বা চিত্ৰলেখা উদ্যান। এই উদ্যানত থকা নানান শৈল্য ভাস্কৰ্যসমূহ কেতিয়াৰ তাক আজিও ঠাৱৰ কৰিব পৰা হোৱা নাই যদিও বান ৰজাৰ পৰা আদি কৰি শালস্তম্ভ বংশলৈকে বিভিন্নজন ৰজাৰ ৰাজকীয় শৈল স্বাক্ষৰৰে চিত্ৰলেখা উদ্যান চহকী হৈ আছে। কোন ৰাজবংশৰ কোৱা টান হয় যদিও বিভিন্ন ভংগীমাৰ শিলামূৰ্তি, মন্দিৰৰ চৌকাঠ আদিৰে ইয়াত থকা শৈল ভাস্কৰ্যত নিৰ্বাক নিষ্পন্দ হৈ আছে চন্দৰ জোৱাৰ। শৈল ভাস্কৰ্যসমূহত খোদিত হৈ আছে বিভিন্ন বাদ্য বজাই থকা নৃত্যৰতা নৰনাৰীৰ মূৰ্তি। ইয়াত তেজপুৰৰ অ'ত ত'ত সিঁচৰিত হৈ পৰি থকা শৈল ভাস্কৰ্যক বিচাৰি বুটলি সজাই পৰাই তোলা এখন সুবিশাল বুৰঞ্জী আছে। নলা, হোলা, খাল, বিল আদিত পৰি থকা কাল নিৰ্ণয় কৰিব নোৱাৰা শৈল ভাস্কৰ্যৰ উপৰিও উপায়ুক্তৰ কাৰ্যালয়ৰ গৃহ নিৰ্মাণৰ সময়ত উদ্ধাৰ হোৱা ছটা ছটা শিল আৰু তেজপুৰ কাছাৰীৰ সন্মুখত পোৱা শৈল ভাস্কৰ্যসমূহৰ লগতে বৰ্তমান ডন বস্কো স্কুলত পোৱা বিভিন্ন মূৰ্তিৰ শিলাস্তম্ভবোৰ ইয়াত থোপাই থোৱা আছে। দৰং জিলাৰ উপায়ুক্ত কেপ্টেইন এইচ ডব্লিউ জি কল চাহাবে গঢ়ি তোলা এই উদ্যানখনক কোলপাৰ্ক বোলা হৈছিল যদিও পাছলৈ ইয়াক চিত্ৰলেখা উদ্যান নামেৰে নামাংকৃত কৰা হয়। বৰ্তমান ইয়াক অত্যাধিক সামগ্ৰীৰে সুন্দৰকৈ সজাই তোলা হৈছে। এসময়ত কোলপাৰ্কে এটা জৰাজীৰ্ণ ৰূপ লৈছিল যদিও শোণিতপুৰ জিলাৰ উপায়ুক্ত এম জি ভি কে ভানুৱে ইয়াক এনে ৰূপত গঢ়ি তুলিলে যে এই উদ্যানৰ পৰিৱেশ উপভোগ কৰিবলৈ পৰ্যটকে অৰ্থভৰি হলেও দূৰ দূৰণিৰ পৰা নিতৌ আহে। এই উদ্যানত থকা গোলমঞ্চতে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেয়ে জীৱনৰ অন্তিমটো অনুষ্ঠানত গীত গাই মন্ত্ৰমুগ্ধ কৰিছিল অজস্ৰজনক।

তেজপুৰৰ আন এক পৰ্যটনস্থলী হৈছে দ পৰ্বতীয়াৰ শৈলদাৰ। তেজপুৰ চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ পশ্চিমে দ পৰ্বতীয়া গাঁৱৰ মাজত এই শৈলদাৰ অৱস্থিত। শৈলদাৰত খোদিত গংগা যমুনাৰ মূৰ্তিয়ে অসমৰ শিল্পীৰ ৰুচিসন্মত ভাস্কৰ্যৰ পৰিচয় দিছে। লোকপ্ৰবাদ মতে এয়া বানাসুৰৰ দিনৰ, কিন্তু

বুৰঞ্জীবিদসকলৰ মতে এয়া শালস্তম্ভ বংশৰ সময়ৰ এক অপূৰ্ব কীৰ্তি। পণ্ডিতসকলে এয়া গুপ্তযুগৰ বুলি অভিহিত কৰিছে। শেহতীয়াকৈ খ্ৰীষ্টীয় পঞ্চম শতিকাৰ বুলি এই শৈলদ্বাৰক ঠাৱৰ কৰা হৈছে। এই শৈলদ্বাৰলৈকো স্থানীয় পৰ্যটকৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰ্যটকৰ আগমন ঘটে।

তেজপুৰ নগৰৰ পশ্চিম প্ৰান্তত ব্ৰহ্মপুত্ৰৰ পাৰত ৰেলৱে ষ্টেচন আৰু জাহাজঘাটৰ কাষত অৱস্থিত টাইগাৰ হিল। এই পাহাৰক ধেনুখনা পাহাৰ বুলিও কোৱা হয়। এসময়ত ইয়াত বাঘৰ উপদ্ৰৱ আছিল। ব্ৰিটিছ ৰাজত্বৰ আদিচোৱাত বহু কৰ্মচাৰীয়ে বাঘৰ হাতত প্ৰাণ হেৰুৱাইছিল, সেইবাবে তেওঁলোকে ইয়াক টাইগাৰ হিল নাম দিছিল। এই পাহাৰৰ ওপৰত থকা প্ৰকাণ্ড শিলকেইটাৰ কাষত তিনিটা গুহা আছে। বৰ্তমান এই পাহাৰত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান অৱস্থিত। ইয়াৰ লগতে পাহাৰৰ শিখৰত গহপুৰৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতাৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এক আকৰ্ষণীয় উদ্যানৰূপে গঢ়ি তোলা এই ঠাইখিনিক কনকলতা উদ্যান নামে জনা যায়। এই উদ্যানৰ পৰা অদূৰৰ সৰু সৰু যেন লগা তেজপুৰ চহৰৰ দৃশ্যই এক পুলক সৃষ্টি কৰে। ইয়াৰ পৰা দেখা পোৱা সূৰ্যাস্তৰ মন পৰসা দৃশ্যই পৰ্যটকক এই পাহাৰৰ বুকুলৈ মাতি আনে। কনকলতা উদ্যানক পৰ্যটকৰ আকৰ্ষণীয় কৰি গঢ়ি তোলাৰ বাবে তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিয়ে বহু আঁচনি প্ৰস্তুত কৰিছে। এসময়ত হাবি জংঘলেৰে ভৰা দুৰ্গম বাটপথ চিকুণাই মানুহ যাব পৰা অৱস্থা এটা সৃষ্টি কৰি এই ধেনুখনা পাহাৰ বা ঔগুৰি পাহাৰটোক এটি নব্যৰূপ দিয়াত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল শোণিতপুৰ জিলাৰ সেই সময়ৰ উপায়ুক্ত সঞ্জয় লোহিয়াই।

তেজপুৰ চহৰক পৰ্যটকৰ আকৰ্ষণীয়কৈ গঢ়ি তোলাৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা লোৱা ব্যক্তিজন আছিল শোণিতপুৰ জিলাৰ উপায়ুক্ত হৰিশ সোণোৱাল। তেখেতেই 1985 চনত ঊষা অনিৰুদ্ধ পৰিৱেশ উদ্যান গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লৈ যি উদ্যমেৰে এই উদ্যান গঢ়ি তুলিছিল সেয়াই আছিল আৰম্ভণি। আৰু তেওঁৰ পৰৱৰ্তী উপায়ুক্তসকলেও তেওঁলোকৰ কাৰ্যকালত তেজপুৰক পৰ্যটকৰ আকৰ্ষণীয়কৈ গঢ়ি তোলাৰ ক্ষেত্ৰত বিভিন্ন ভূমিকা পালন কৰি আহিছে। 2002 চনত তেজপুৰক অন্যান্য প্ৰান্তৰ পৰ্যটকৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে তেজপুৰ মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল। জিলা প্ৰশাসনৰ লগতে ৰাইজৰ প্ৰকৃত সঁহাৰি নিস্বাৰ্থ সেৱাৰ মনোভাৱে প্ৰকৃতিৰ অপৰূপ সৃষ্টি এই তেজপুৰ চহৰখনক পৰ্যটনৰ এক উল্লেখনীয় স্থানলৈ পৰিৱৰ্তিত কৰিব বুলি বিশ্বাস আছে। এই চহৰ এক মনোমোহা সেউজীয়া পবিত্ৰ চহৰ। এই চহৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ত্ৰিবেণী সংগমত মন্ত্ৰমুগ্ধ হৈছিল চৰাচৰ জগত। এই চহৰত দেৱাদিদেৱ মহাদেৱ মহাভৈৰৱ ৰূপে পূজিত। ভৈৰৱী ৰূপী পাৰ্বতীৰ আশীষ ধন্য এই তেজপুৰ চহৰ। এই চহৰ, আমাৰ তেজপুৰ, আমাৰ গৌৰৱ। শ্ৰোতাসকলে, ইমান পৰে আজিৰ আমাৰ তেজপুৰ আমাৰ গৌৰৱ অনুষ্ঠানত তেজপুৰৰ পৌৰাণিক সপ্ততীৰ্থৰ লগতে কিছু ঐতিহাসিক আৰু আধুনিক পৰ্যটনৰ উল্লেখনীয় স্থানসমূহৰ বিষয়ে শুনিলে। অনুষ্ঠানটি যুগুতাই আদৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাস বৰাই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

শ্ৰোতাসকলে ইমান পৰে আমাৰ তেজপুৰ আমাৰ গৌৰৱ অনুষ্ঠানটিৰ লগতে সমবেত কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ বাৰে ৰহণীয়া। বাৰে ৰহণীয়া অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত এই গীতটি। গীতটিত কণ্ঠদান কৰিছে বৰ্ণালী কলিতাই।

বাৰেহনী অনুষ্ঠানত এইবাৰ শ্ৰোতালৈ আগবঢ়াইছোঁ এটি লোকগীত।

শ্ৰোতাসকলে ইমান পৰে বাৰজনীয়া অনুষ্ঠানটি শুনিলে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত সময় নিশা 10:30:20। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে 5:00।

তেইছ মিনিটত। আমাৰ আজিৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল ৰাজীৱ গগৈ আৰু মৃগাংক শৰ্মা, ট্ৰেন্সমিটাৰত আছিল ৰতন দেৱনাথ, পৰিবহণত নয়ন দৈমাৰী, প্ৰসাৰণ সহযোগী হিমালী দাসৰ সৈতে মই অৰ্ণৱ কুমাৰ নাথে আজিৰ এই বুধবৰীয়া অধিৱেশনৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।